এয়া আকাশবাণী তেজপুৰ। আজি বৃহস্পতিবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ তৃতীয়টো দিন 2026 খ্ৰীষ্টাব্দৰ 18 জুন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

মানুহৰ সেৱাৰ মাজেদি মই ঈশ্বৰক লগ পাব বিচাৰোঁ, কিয়নো ঈশ্বৰ স্বৰ্গতো নাই পাতালতো নাই, আছে মাত্ৰ আমাৰ প্ৰত্যেকৰে অন্তৰত। কথাষাৰ কৈছিল জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে।

0: India posted a formidable 209 for 5 in 20 overs, powered by Smriti Mandhana's 74 and Shefali Verma's 55. Smriti Mandhana was adjudged player of the match. In FIFA World Cup, England opened their Group L campaign with a 4-2 victory over Croatia at Dallas Stadium in Arlington, USA. England captain Harry Kane struck twice from the penalty spot in the 12th and 42nd minutes. And that is the end of this news bulletin.
1: Medium weaver, Sariko, I heard the homic pass meter. Hat Hondris Kiluhacharu, FM Bender, Echo Egg the Homic Soy Megahurchot, Ea, Akah Benigua Hadir, Mohabahu, Mukutamala.
2: Doctor Mohessor Neoge Koisil, Hokolu Arte, Hoito Arhondur Jor Pitoredi, Manobatmak Bikahti, Jivonor Bastop Podarto Buroke, Nana Rubdi. Art amar hondurjobud aru an bhabdharar adan pradanor alom. Sohosti kolar bhitorot bhaskurjo, sthapoitto, sitrobidda, hongit, aru kobita. E pasutire eti srenikuri, hiburok lolit kola, ba hukumar kola nam diahuise. Kohar, komar, barhoi, tatiadir karukarjo, nimno hilpo. ললিত কলা আৰু নিম্ন কলাৰ ভিতৰত পার্থক্য ইমানেই যে নিম্ন শ্ৰেণীয়ে আমাৰ দৈনিক জীৱনৰ লাগতিয়াল বস্তুবোৰৰ যোগান ধৰে কিন্তু ললিত কলাই বিশেষকৈ জীৱনৰ সেই দাবীবোৰৰ পৰা আঁতৰতে থাকি আনন্দৰ সফুৰা আমাৰ কাষ চপাই দিয়েহি ললিত কলা নিমজ ই আমাৰ দিনটিয়া শুকান জীৱনটোক জীৱ দি নিমজ আৰু ৰসাল কৰি তোলে কবিতাৰ লগতে সাহিত্যও এটি আৰ্ট ই আমাৰ অন্তৰাত্মাৰ আনন্দৰ কাৰণেই বিশেষকৈ জীয়াই আছে ব্যৱহাৰত আৱশ্যক হোৱা সঁজুলি লৈ ললিত কলাৰ স্থান বা খাপ নিৰ্ণয় কৰা হয় এই সঁজুলিবিলাকেৰে আৰ্টে বাহিৰৰ বাস্তৱক এক মানসিক গঢ় দিয়ে খনিকৰে বতালি হাতুৰিৰে নিজৰ প্ৰাণত অঁকা বিদ্যাদেৱীৰ অভিব্যক্তিৰে হয়তো সৰস্বতীৰ মূৰ্তি গঢ়ে চিত্ৰকৰে লেখনিৰে প্ৰাকৃতিক সৌন্দৰ্যৰ বা কোনোবা ৰূপহীৰ ৰূপৰ প্ৰতিৰূপ দিয়ে শ্ৰীকৃষ্ণই বাঁহীৰ সেৱত নিজৰ প্ৰাণৰ আকৰ্ষণী মন্ত্ৰ ধ্বনিত কৰি তোলে এই খনিকৰ চিত্ৰকৰ বা সংগীতকাৰ শ্ৰীকৃষ্ণৰ প্ৰাণৰ যিবোৰ অনুভূতি সি ক্ৰমে বতালি হাতুৰি লেখনি আৰু বাঁহীৰ নিচিনা বাদ্যযন্ত্ৰৰ সঁজুলিৰ আশ্ৰয়ত বাহিৰৰ জগতৰ লোকৰ অন্তৰত সৌন্দৰ্যবোধ যোগাই দিয়েহি কিন্তু সাহিত্যত তেনে পাদাৰ্থিক সঁজুলিৰ আৱশ্যক নাই শব্দৰ ঝংকাৰ বাদ দিলে কবিতাই পোনে পোনেই এখন অন্তৰত থাকি আন এখন অন্তৰৰ ওচৰত নিজা অনুভূতিৰ বিকাশ প্ৰাৰ্থনা কৰে বুলিব পাৰোঁ সঁচা কথা ক'বলৈ হ'লে মানুহৰ কল্পনাক জীৱ দিবলৈ বা বাস্তৱক নতুনকৈ ৰূপ দিবলৈ ভাষাৰ নিচিনা নিমজ সঁজুলি আৰু নাই সেইকাৰণেই সাহিত্য শ্ৰেষ্ঠ আৰ্ট সাহিত্যই ভাষা আৰু তাৰ ভিতৰুৱা শব্দৰ সংগীতেৰে মানৱ প্ৰাণৰ অনুভূতিবিলাক প্ৰকাশ কৰে সাহিত্যংশ সংগীতংশ স্বৰস্বত্যাহ কুশ যুগলং সাহিত্য আৰু সংগীত বোলে বিদ্যাদেৱীৰ স্তনযুগল মাত্ৰ সাহিত্যই এই দ্বিতীয় আৰ্ট সংগীতৰ নামমাত্ৰ সহায় হৈ ভাৱৰ বিকাশ প্ৰাৰ্থনাৰ সমিধান দিয়ে
1: আজিৰ মুকুতামালা ডক্টৰ মহেশ্বৰ নেওগৰ ৰচনাৰ পৰা লোৱা হ'ল
3: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 মিনিটত

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কৃষ্ণকান্ত সন্দিকৈ আৰু সংগীতসকলৰ কণ্ঠৰ টোকাৰী গীত।

আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনোৱা হওক হিন্দী ছবিৰ পৰা লোৱা কেইটিমান ভজন। প্ৰথমে এয়া দো আখে বাৰা হাত ছবিত লতা মংগেশকাৰ আৰু সংগীতবৃন্দৰ কণ্ঠৰ ভজন।

একেবাৰে বৃহৎ আকাৰৰ জীৱলৈকে সকলো জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ মূলতে হ'ল জিন। ৰাসায়নিক দৃষ্টিকোণৰ পৰা জিন হ'ল ক্ৰমজমত অৱস্থিত ডি এন এ নামৰ অণু। প্ৰজননৰ জৰিয়তে যেতিয়া এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মৰ সৃষ্টি হয় তেতিয়া এই জিন সচৰাচৰ অবিকল ৰূপত নতুন প্ৰজন্মলৈ পৰিবাহিত হয়। পৰিণামত এক প্ৰজাতিৰ যিকোনো প্ৰজন্মৰ অপত্যসমূহ কম বেছি পৰিমাণে অনুৰূপ হয়। কিন্তু কিবা কাৰণবশতঃ যদি কোনো এটা জিন বা ডি এন এ অণুৰ গঠনৰ সালসলনি ঘটে তেন্তে তাৰ দুটা পৰিণাম হ'ব পাৰে। প্ৰথমটো হ'ল সংশ্লিষ্ট জিনৰ পৰিস্ফুটন নঘটিব আৰু ফলত সংশ্লিষ্ট চৰিত্ৰ দৃষ্টিগোচৰ নহ'ব। দ্বিতীয়টো হ'ল সংশ্লিষ্ট জিনৰ পৰিৱৰ্তিত পৰিস্ফুটন ঘটিব আৰু নতুন চাৰিত্ৰিক বৈশিষ্ট্য দৃষ্টিগোচৰ হ'ব। সাধাৰণ অৰ্থত জিন বা ডি এন এ অণুৰ ৰাসায়নিক সংযুতিৰ পৰিৱৰ্তনৰ ফলত কোনো চৰিত্ৰৰ পৰিৱৰ্তিত ৰূপ দৃষ্টিগোচৰ হ'লে তাকে উৎপৰিৱৰ্তন অথবা মিউটেশ্যন বোলা হয়। উৎপৰিৱৰ্তন এটা প্ৰাকৃতিক পৰিঘটনা। স্বাভাৱিকতেই সৃষ্টিৰ আদিৰে পৰা জীৱজগতত উৎপৰিৱৰ্তনৰ ঘটনা ঘটিয়ে আছে। উল্লেখযোগ্য যে বংশগতি বিজ্ঞানৰ ভেটি প্ৰতিষ্ঠা হোৱাৰ আগতে উৎপৰিৱৰ্তনৰ পৰিঘটনা আৱিষ্কাৰ হৈছিল। 19 শতিকাৰ শেষৰ ফালে গধূলি গোপাল নামৰ ফুলগছৰ ক্ষেত্ৰত কিছু অস্বাভাৱিক ঘটনা দেখা গৈছিল। পৰীক্ষা নিৰীক্ষাৰ বাবে ৰোৱা গছবোৰৰ মাজৰে কেইজোপামানৰ কেতবোৰ আচহুৱা পৰিৱৰ্তন পৰিলক্ষিত হয়। অথচ যিবোৰ গছৰ গুটিৰ পৰা এইবোৰ গছ জন্মিছিল সেইবোৰ গছত এনে চৰিত্ৰ দৃষ্টিগোচৰ হোৱা নাছিল। এই ঘটনাসমূহ হিউগো দ্য ভ্ৰাইজ নামৰ হলেণ্ডৰ বিজ্ঞানী এজনে লক্ষ্য কৰিছিল। দ্য ভ্ৰাইজ তেতিয়া বিজ্ঞান জগতৰ জাকত জিলিকা নাম আছিল। ইতিমধ্যে বংশগতি বিজ্ঞানৰ সূচনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ আলম লৈয়ে দ্য ভ্ৰাইজে ক'লে যে জিনবোৰে সাধাৰণতে পুৰুষানুক্ৰমে অপৰিৱৰ্তিত হৈ থাকি একেবোৰ চৰিত্ৰ বহন কৰি থাকে যদিও কেতিয়াবা ঘটনাক্ৰমে কোনো জিনৰ গুণগত পৰিৱৰ্তন ঘটিব পাৰে আৰু তাৰ ফলত ইয়াৰ সংশ্লিষ্ট চৰিত্ৰটোৰ এটা পৰিৱৰ্তন পৰিলক্ষিত হ'ব পাৰে। এই ঘটনাটোকে ফ্ৰাইছে উৎপৰিৱৰ্তন বা মিউটেশ্যন বুলি অভিহিত কৰে। বৰ্তমান বিস্তৃত গৱেষণাৰ পৰা জানিব পৰা গৈছে যে কেৱল ৰাসায়নিক গঠনৰ পৰিৱৰ্তনৰ ফলতে যে উৎপৰিৱৰ্তন হয় এনে নহয়, বৰঞ্চ জীৱকোষৰ ক্ৰমজমৰ অংগ হানি ঘটিলে বা অতিৰিক্ত পৰিৱৰ্তন ঘটিলে নাইবা নিৰ্দিষ্ট সংখ্যাৰ হ্ৰাস বৃদ্ধি ঘটিলেও জীৱৰ চৰিত্ৰগত পৰিৱৰ্তন বা উৎপৰিৱৰ্তন ঘটিব পাৰে। উৎপৰিৱৰ্তনক মূলতঃ দুটা ভাগত ভগোৱা হৈছে। প্ৰথমটো হ'ল স্বতঃস্ফূৰ্ত সংঘটিত উৎপৰিৱৰ্তন স্পণ্টেনিয়াছ মিউটেশ্যন আৰু দ্বিতীয়টো হ'ল কৃত্ৰিমভাৱে সংঘটিত উৎপৰিৱৰ্তন ইনডিউচড মিউটেশ্যন। প্ৰাকৃতিকভাৱে সচৰাচৰ যিবোৰ উৎপৰিৱৰ্তন সদায় ঘটি আহিছে আৰু ভৱিষ্যতে ঘটি থাকিব সেইবোৰেই স্বতঃস্ফূৰ্ত উৎপৰিৱৰ্তন। আনহাতে বিজ্ঞানাগাৰৰ কৃত্ৰিম পৰিৱেশত কেতবোৰ ৰাসায়নিক পদাৰ্থ আৰু বিবিধ তেজস্ক্ৰিয় বিকিৰণৰ সহায়ত যিবোৰ উৎপৰিৱৰ্তন সৃষ্টি কৰা হয় সেইবোৰক কৃত্ৰিম উৎপৰিৱৰ্তন বোলা হয়। সাম্প্ৰতিক কালত আমাৰ বিবিধ খাদ্য শস্য আৰু অন্যান্য লাগতিয়াল উদ্ভিদ আৰু বিবিধ পোহনীয়া জীৱ জন্তুৰ উন্নত সহজ উদ্ভাৱনৰ মূলতে আছে এই কৃত্ৰিম উৎপৰিৱৰ্তন। মুলাৰ নামৰ এজন মাৰ্কিন বিজ্ঞানীয়ে 1927 চনত দেখুৱাইছিল যে বিজ্ঞানাগাৰতে কৃত্ৰিমভাৱে জীৱৰ উৎপৰিৱৰ্তন ঘটোৱা সম্ভৱ। তেওঁ পৰীক্ষামূলকভাৱে এক্স ৰশ্মি প্ৰয়োগ কৰি কুনকুনি মাখিৰ উৎপৰিৱৰ্তন ঘটাব পাৰিছিল। এবছৰৰ পাছত 1928 চনত ষ্টেডলাৰ নামৰ আন এজন মাৰ্কিন বিজ্ঞানীয়ে প্ৰমাণ কৰি দেখুৱালে যে এক্স ৰশ্মিয়ে বাৰ্লি আৰু গোমধান গছতো অনুৰূপ ধৰণে ক্ৰিয়া কৰি কৃত্ৰিমভাৱে উৎপৰিৱৰ্তন ঘটাব পাৰে। উৎপৰিৱৰ্তনৰ ক্ষেত্ৰত ভাৰতীয় বিজ্ঞানীসকলৰ অন্যতম উল্লেখযোগ্য সাফল্য হ'ল অৰুণা নামৰ এৰা গছৰ উন্নত সঁচ উদ্ভাৱন। এই নতুন উৎপৰিৱৰ্তিত সঁচৰ গছৰ বীজ তুলনামূলকভাৱে কম সময়ৰ ভিতৰতে চপাব পাৰি। কেৱল কৃষি জগততে নহয়, এণ্টিবায়'টিক ঔষধ উৎপাদনকাৰী নানান ভেঁকুৰ প্ৰজাতিৰ উন্নত উৎপৰিৱৰ্তিত সঁচ উদ্ভাৱনৰ জৰিয়তে চিকিৎসা বিজ্ঞানতো যুগান্তকাৰী পৰিৱৰ্তন আনিব পৰা গৈছে। থৰুতে ক'বলৈ হ'লে বিজ্ঞানৰ যিবোৰ প্ৰায়োগিক ক্ষেত্ৰৰ পৰা মানৱ জাতি নানা ধৰণে উপকৃত হৈছে তাৰ ভিতৰত উৎপৰিৱৰ্তনে এক বিশেষ স্থান অধিকাৰ কৰি আছে।

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্রবাল কুমার শর্মায়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
3: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে ভিভাত

তাৰিখ 2026 অনুষ্ঠানত অংশ ল'ব। প্ৰধানমন্ত্ৰী মোদীয়ে কালি ফ্ৰান্সৰ ইভিয়ানত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে মধ্যপ্ৰদেশ আৰু ওড়িশা ভ্ৰমণ কৰিব। ঝাৰখণ্ডৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে আজি ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। আৰু ফিফা বিশ্বকাপ ফুটবলত ইংলেণ্ডে ক্ৰোৱেছিয়াৰ বিৰুদ্ধে 4-2 গোলৰ জয়েৰে অভিযান আৰম্ভ কৰিছে। ফ্ৰান্স ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৱা নিশা পেৰিছত উপস্থিত হয়। ৰাজধানী চহৰখনত উপস্থিত হোৱাৰ লগে লগে পেৰিছত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে প্ৰধানমন্ত্ৰীক আন্তৰিক আদৰণি জনায়। পেৰিছত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে ভিভাটেক 2026 শীৰ্ষক অনুষ্ঠানত অংশ ল'ব। ভিভাটেক সন্মিলন ইউৰোপৰ সৰ্ববৃহৎ প্ৰযুক্তি আৰু ষ্টাৰ্টআপ কাৰ্যসূচী আৰু এই অনুষ্ঠানত শ্ৰীমোদীয়ে ভাৰতৰ ক্ৰমবিকশিত উদ্ভাৱনী ব্যৱস্থা তথা প্ৰযুক্তিগত অগ্ৰগতি সন্দৰ্ভত আলোকপাত কৰিব বুলি আশা কৰা হৈছে। এই সন্মিলনত ভাৰত আৰু ইউৰোপীয় উদ্ভাৱনী পৰিৱেশতন্ত্ৰৰ অংশ হিচাপে ভাৰতে সৰ্ববৃহৎ ৰাষ্ট্ৰীয় মণ্ডপ মুকলি কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানত অংশ লোৱাৰ পাছতে এটা বিশেষ অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময়ো কৰিব। শ্ৰীমোদীয়ে পেৰিছত উপস্থিত হোৱাৰ পূৰ্বে প্ৰশাসন আৰু নীতি প্ৰণয়ন সম্পৰ্কীয় G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনৰ কেইবাখনো ফলপ্ৰসূ বৈঠকত অংশ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীমোদীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ সমৃদ্ধি আৰু সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ গোলকীয় দক্ষিণৰ সৈতে কাম কৰাৰ সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ সমৰ্থ হৈছে। এই সন্মিলনৰ আন এখন সত্ৰত শ্ৰীমোদীয়ে G7 ৰাষ্ট্ৰগোষ্ঠী, ভাৰত আৰু গোলকীয় দক্ষিণৰ মাজত যোগাযোগ আৰু বাণিজ্য শক্তিশালী কৰাৰ দিশত বিশেষ পৰিকাঠামো যুগুতাই উলিওৱাৰ প্ৰস্তাৱ দিয়ে। তেওঁ পশ্চিম এছিয়াৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত উন্নয়নশীল দেশসমূহে সন্মুখীন হ'বলগীয়া দীৰ্ঘকালীন পৰিণাম সন্দৰ্ভতো উদ্বেগ ব্যক্ত কৰে। এই সন্মিলনত অংশ লোৱাৰ সমান্তৰালভাৱে শ্ৰীমোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কে ষ্টাৰ্মাৰ, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কী, জাৰ্মানৰ চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জ, আৰৱ আমিৰ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানকে ধৰি কেইবাগৰাকীও বিশ্ব নেতাক সাক্ষাৎ কৰে। পেৰিছত প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ফ্ৰান্সৰ প্ৰযুক্তি উদ্ভাৱন তথা জনসাধাৰণৰ মাজত বান্ধোন শক্তিশালী কৰা সন্দৰ্ভত আলোচনাত মিলিত হ'ব। ফ্ৰান্সে সুদীৰ্ঘ দিন ধৰি প্ৰতিৰক্ষা, মহাকাশ, পাৰমাণৱিক শক্তি আৰু সাংস্কৃতিক বিনিময়ৰ ক্ষেত্ৰত ভাৰতৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ফ্ৰান্সৰ ইভিয়ানত G7 ৰাষ্ট্ৰগোষ্ঠী সন্মিলনত অংশ লোৱাৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই ভাৰত আমেৰিকা কম্পেক্ট উদ্যমৰ অংশ হিচাপে প্ৰতিৰক্ষা, বাণিজ্য, ইন্ধনকে ধৰি বিভিন্ন ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ভাৰত আমেৰিকা সৰ্বাত্মক গোলকীয় কৌশলগত অংশীদাৰিত্ব শক্তিশালীকৰণ আৰু শান্তি, সুস্থিৰতা তথা ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি সমৃদ্ধি বৰ্তাই ৰখাৰ বাবে দুয়োগৰাকী নেতাই তেওঁলোকৰ প্ৰতিশ্ৰুতি দোহাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াত শান্তি আৰু সুস্থিৰতা পুনৰ ঘূৰাই অনাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰচেষ্টাৰ শলাগ লয়। জনসাধাৰণ আৰু নাৱিকসকলৰ সুৰক্ষা তথা নিৰাপত্তাৰ ওপৰতো শ্ৰীমোদীয়ে গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে মধ্যপ্ৰদেশ আৰু ওড়িশা ভ্ৰমণ কৰিব। আজি ভ্ৰমণৰ প্ৰথম দিনা তেওঁ বেতুলত আধ্যাত্মিক জাগৰণৰ জৰিয়তে জনজাতীয় সমাজৰ সবলীকৰণ বিষয়ক ব্ৰহ্ম কুমাৰীৰ এটা অনুষ্ঠানত অংশ ল'ব। সন্ধিয়াৰ ভাগলৈ তেওঁ ওমকাৰেশ্বৰ মন্দিৰত সন্ধিয়াৰ আৰতিত অংশগ্ৰহণ কৰিব। কাইলৈ শ্ৰীমতী মুৰ্মু আন্তঃৰাষ্ট্ৰীয় চিকলচেল ৰক্তাল্পট বিষুপকৰ কাৰ্যসূচীত উপস্থিত থাকিব। একেদিনাই ৰাষ্ট্ৰপতিগৰাকীয়ে ওড়িশাত এইমছ ভুৱনেশ্বৰৰ উদ্যোগত এটা চিকিৎসা শিবিৰ মুকলি কৰিব। তেওঁ ৰাজ্যখনৰ ৰায়ৰাংপুৰৰ কুছুমি উন্নয়ন খণ্ডত খনন কাৰ্যৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ বাবে এটা বৃহৎ সংহত গ্ৰামীণ নলযোগে পানী যোগান প্ৰকল্প মুকলি কৰিব। শনিবাৰে শ্ৰীমতী মুৰ্মুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে পাহাৰপুৰৰ কেইবাখনো বিদ্যালয় তথা দক্ষতা কেন্দ্ৰ পৰিদৰ্শন কৰি শিশু আৰু হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। সেইদিনাই তেওঁলোকে ৰায়ৰাংপুৰৰ এখন জনসভাত অংশ ল'ব। অহা 21 জুনত ৰাষ্ট্ৰপতিয়ে জবলপুৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত ভাগ লোৱাৰ লগতে ৰাণী দুৰ্গাৱতী বিশ্ববিদ্যালয়ৰ 36 সংখ্যক সমাৱৰ্তন সমাৰোহত মুখ্য অতিথিৰূপে উপস্থিত থাকিব। ভ্ৰমণৰ অন্তিম দিনা ৰাষ্ট্ৰপতিয়ে বনাঞ্চলত বাস কৰা চাহাৰীয়া জনজাতি, চিতাবাঘ নিৰীক্ষণকাৰী আৰু টুৰিষ্ট গাইডসকলৰ সৈতে কোনো ৰাষ্ট্ৰীয় উদ্যানত মত বিনিময় কৰিব। 22 জুনত তেওঁ দিল্লীলৈ উভতিব। ঝাৰখণ্ডৰ ৰাজ্যসভাৰ

0: খন আসনৰ বাবে আজি ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ৰাজ্যখনৰ বিধানসভা ভৱনত পুৱা ন বজাৰ পৰা আৰম্ভ হ'বলগীয়া এই ভোটগ্ৰহণ বিয়লি 4 বজালৈ চলিব। নিৰ্বাচনত ঝাৰখণ্ড মুক্তি মৰ্চাৰ বৈদ্যনাথ ৰাম, কংগ্ৰেছৰ প্ৰণৱ ঝা আৰু নিৰ্দলীয় প্ৰাৰ্থী পৰিমল নাথৱানীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। মুঠ 81গৰাকী বিধায়কে এই নিৰ্বাচনত ভোটদান কৰিব। বৰ্তমানৰ শাসকীয় মিত্ৰজোঁটৰ সৈতে ঝাৰখণ্ড মুক্তি মৰ্চা, কংগ্ৰেছ, আৰ জে ডি আৰু চি পি আই এমৰ মুঠ 56গৰাকী বিধায়কৰ সমৰ্থন থকাৰ বিপৰীতে বিৰোধী পক্ষৰ 24গৰাকী বিধায়কে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীক সমৰ্থন আগবঢ়াইছে। আজি বিয়লি 5 বজাত ভোটগণনা সম্পন্ন হোৱাৰ পাছতেই ফলাফল ঘোষণা কৰা হ'ব। 21 জুনত উদযাপন কৰিবলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে য়োগা সংগম পৰ্টেলত 170,000ৰো অধিক উদ্যোক্তাই তেওঁলোকৰ কাৰ্যসূচী পঞ্জীয়ন কৰা বুলি কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয় সূত্ৰই প্ৰকাশ কৰা মতে এই উৎসাহপূৰ্ণ সঁহাৰিয়ে সমগ্ৰ বিশ্বত যোগৰ বাৰ্তা প্ৰসাৰণৰ ক্ষেত্ৰত বিভিন্ন সংস্থাৰ, প্ৰতিষ্ঠান আৰু সমুদায়সমূহৰ ক্ৰমবৰ্ধিত অংশীদাৰিত্বকে প্ৰতিপন্ন কৰিছে। এই কাৰ্যসূচীৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাম যাদৱে কয় যে সুস্থতা ৰক্ষাৰ মাধ্যমেৰে একতাক উদযাপনৰ যোগ সংগম গুৰুত্বপূৰ্ণ পদক্ষেপ। ফিফা বিশ্বকাপ ফুটবলত ইংলেণ্ডে ক্ৰোৱেছিয়াৰ বিৰুদ্ধে 4-2 জয়লাভেৰে নিজৰ অভিযান আৰম্ভ কৰিছে। আমেৰিকাৰ ডালাছত অনুষ্ঠিত খেলখনৰ প্ৰথমাৰ্ধত ইংলেণ্ডৰ অধিনায়ক হেৰী কেনে 12:42 পেনাল্টিৰ জৰিয়তে 2 গ'ল কৰাৰ বিপৰীতে ক্ৰোৱেছিয়াৰ হৈ মাৰ্টিন বাটুটিনাই 37 মিনিটত আৰু পেটৰ মুছাই 45 মিনিটত 1টাকৈ গ'ল কৰি সমতা স্থাপন কৰে। পাছলৈ দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে 47 মিনিটত জুড বেলিংহাম আৰু 85 মিনিটৰ মাৰ্কাছ ৰেশফৰ্ডে 1টাকৈ গ'ল কৰি ইংলেণ্ডৰ জয় নিশ্চিত কৰে। প্ৰতিযোগিতাৰ আন এখন খেলত পৰ্তুগাল ডিআৰ কংগোৰ বিৰুদ্ধে 1-1 ড্ৰতে সন্তুষ্ট থাকিবলগীয়া হয়। খেলখনত পৰ্তুগালৰ জাও নেভেজে 6 মিনিটত গ'ল কৰি দলক অগ্ৰগতি দিয়ে যদিও 45 মিনিটত ডিআৰ কংগোৰ হৈ ইয়ান উইচাই সমতা স্থাপন কৰে। এই খেলখনৰ জৰিয়তে পৰ্তুগালৰ অধিনায়ক ক্ৰিষ্টিয়ানো ৰোনাল্ডো ফিফা বিশ্বকাপৰ খেল এখন আৰম্ভণি কৰা আটাইতকৈ বয়োজ্যেষ্ঠ আউটফিল্ড খেলুৱৈ হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বৰ খেলসমূহত কালি অষ্ট্ৰিয়াই 37 বছৰৰ পাছত বিশ্বকাপত জয়লাভ কৰি জৰ্ডানক 3-1 পৰাস্ত কৰে। যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাই আলজেৰিয়াক 3-0 পৰাস্ত কৰি বিশ্বকাপৰ অভিযান আৰম্ভ কৰে। আৰ্জেণ্টিনাৰ তাৰকা খেলুৱৈ লিঅ'নেল মেছিয়ে খেলখনত অৰ্জন কৰা হেট্ৰিকৰ জৰিয়তে মিৰোস্লাভ ক্লোজৰ সৰ্বাধিক গ'লৰ অভিলেখ স্পৰ্শ কৰাৰ উপৰি 38 বছৰ বয়সত বিশ্বকাপত হেট্ৰিক কৰা আটাইতকৈ বয়োজ্যেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয়। ইয়াৰ লগতে প্ৰতিযোগিতাৰ গ্ৰুপ আইৰ আন এখন খেলত নৰৱে ইৰাকক 4-1 পৰাস্ত কৰে। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি ভাৰতে নেডাৰলেণ্ডছক 95 ৰাণত পৰাস্ত কৰে। লিডছৰ হেডিংলিত অনুষ্ঠিত গ্ৰুপ এৰ খেলখনত প্ৰথমে বেটিং কৰি ভাৰতে স্মৃতি মান্ধানাৰ 74 আৰু শেফালী বাৰ্মাৰ 55 ৰাণৰ অৰিহণাৰে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 210 ৰাণৰ বিজয় লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰ নেডাৰলেণ্ডছে 17 অভাৰ আৰু 3টা বলত 8টা উইকেটৰ বিনিময়ত 114 ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। এইপিনে ভাৰত আৰু আফগানিস্তানৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কালি ভাৰতে আফগানিস্তানক 170 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ভাৰতে শৃংখলাত 2-0 অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰিছে। লক্ষ্ণৌত অনুষ্ঠিত খেলখনত আফগানিস্তানে টছত জয়ী হৈ ভাৰতক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ পাছত ঘৰুৱা দলটোৱে 49 অভাৰ আৰু 5টা বলত 8টা উইকেট হেৰুৱাই 403 ৰাণৰ বৃহৎ লক্ষ্য বান্ধি দিয়ে। ভাৰতৰ শুভমান গিল 154 আৰু ঈশান কিষাণে 125 ৰাণ কৰে। প্ৰত্যুত্তৰত ভাৰতীয় বলাৰসকলৰ নিখুঁত বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি 44 অভাৰ 3টা বলত 232 ৰাণতে আলহী দলটোৰ ইনিংছৰ সামৰণি পৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে ভিভা টেক 2026 অনুষ্ঠানত অংশ ল'ব। প্ৰধানমন্ত্ৰী মোদীয়ে কালি ফ্ৰান্সৰ ইভিয়েনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ঝাৰখণ্ডৰ ৰাজ্যসভাৰ 2খন আসনৰ বাবে আজি ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। আৰু ফিফা বিশ্বকাপ ফুটবলত ইংলেণ্ডে ক্ৰোৱেছিয়াৰ বিৰুদ্ধে 4-2 জয়েৰে অভিযান আৰম্ভ কৰিছে। আমাৰ এতিয়া বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে লিচিনিয়া বৰচেতিয়াই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ কৰিছো আজি পুৱা। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ আজি তিনি দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 18 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ চতুৰ্থী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:34:38 আৰু আজি সূৰ্যাস্তৰ সময় সন্ধিয়া 6:12:52

মামণি ৰয়ছম গোস্বামীয়ে কৈছিল, মানুহেই মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ আনিব পাৰে, মানুহক নতুন জীৱন দান দিব পাৰে, পৃথিৱীত প্ৰেম আৰু মহানুভৱতাই এই কাম কৰিব পাৰে।

0: প্ৰিয় শ্ৰোতা, যোগ চৰ্চা শিতানত আজি আমাৰ সৈতে এয়া যোগ প্ৰশিক্ষক অমল কলিতা।
1: পিঠিৰ বিষ, আমি বহুতে ভাবোঁ যে পিঠিৰ বিষ মাথো বয়স বাঢ়িলে হয়, কিন্তু বাস্তৱতে আজিৰ অসচেতন জীৱনশৈলীত বেছি সময় বহি থকা, ভুল ভংগীমাত থকা আৰু মানসিক চাপ, এইবোৰে পিঠিৰ বিষ তীব্ৰ কৰি তোলে। পিঠিৰ বিষ আৰু ইয়াৰ চিকিৎসা যোগৰ জৰিয়তে, যোগ থেৰাপী এক অনুপম পথ। কেইটামান আসন আছে, যেনে তাৰাসন, চক্ৰাসন, পৰ্বতাসন, বক্ৰাসন, অৰ্ধশলভাসন, হেতুবন্ধাসন, মকৰাসন, যিয়ে আমাৰ পিঠিক শক্তিশালী আৰু আৰামদায়ী কৰি তোলে। আৰু এই আসনবোৰ যেতিয়া আপুনি অভ্যাস কৰিব, তেতিয়া এজন শিক্ষকৰ তত্ত্বাৱধানতহে ইয়াৰ অভ্যাস কৰিব, সেয়া পাহৰি নাযাব। পিঠিৰ বিষ ৰোধৰ বাবে শ্বাস প্ৰশ্বাসৰ অভ্যাস অৰ্থাৎ প্ৰাণায়াম, অনুলোম বিলোম প্ৰাণায়াম, প্ৰতিদিনে 10 বাৰ ইয়াৰ অভ্যাস কৰিব। ই আপোনাৰ স্নায়ু শান্ত কৰি তুলিব, শৰীৰৰ ভিতৰত অক্সিজেনৰ প্ৰবাহ উন্নত কৰিব, ওম ধ্বনিৰ উচ্চাৰণ কৰিব, ধ্যানৰ মুদ্ৰাত বহি 10 বাৰ ওমৰ উচ্চাৰণ কৰিব, যিয়ে আপোনাৰ দেহত আভ্যন্তৰীণ কম্পনৰ সৃষ্টি কৰে আৰু মানসিক চাপ হ্ৰাস কৰে। সুস্থ থাকক, শক্তিশালী থাকক। ধন্যবাদ।
0: আমাৰ সৈতে সেয়া আছিল যোগ প্ৰশিক্ষক অমল কলিতা। প্ৰিয় শ্ৰোতা, অসমীয়া আধুনিক গীত, লোকগীত, ভাৰতীয় শাস্ত্ৰীয় সংগীত, গজল, ভজন, এই সকলোৰে লগত সম্পৃক্ত হৈ থকা অসমীয়া সমাজ জীৱনৰ এটা অতি পৰিচিত নাম বিউটি শৰ্মা বৰুৱা। এগৰাকী সংগীত শিল্পীৰ আজি উপজা দিন। মেলোডি কুইন হিচাপে খ্যাত বিউটি শৰ্মা বৰুৱাই দূৰদৰ্শন, ৰেডিঅ', এলবাম আৰু অন্যান্য ক্ষেত্ৰত শতাধিক গীত গাইছে। 1951 চনৰ 18 জুন তাৰিখে গোলাঘাটত জন্মগ্ৰহণ কৰা বিউটি শৰ্মা বৰুৱাই 3 বছৰ বয়সতে প্ৰথমতে যোৰহাটত সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল। 1960ৰ দশকত তেওঁ আকাশবাণী গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট আৰু শ্বিলঙৰ সৈতে জড়িত হৈ পৰে। সেই সময়ত তেওঁ ভজন, গজল আৰু ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বাবে বেছি জনাজাত আছিল। আকাশবাণী গুৱাহাটীত গোৱা তেওঁৰ প্ৰথমটো গীত হ'ল তোমালৈ মনত পৰে। জিতু তপনৰ সংগীত আৰু নুৰুল হকৰ কথাৰ এই গীত তেওঁ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ লগত গাইছিল। 1976 চনত তেওঁ গীতিকাৰ কবি দ্বিজেন্দ্ৰমোহন শৰ্মাৰ লগত বিবাহপাশত আবদ্ধ হয়। তাৰ পাছত অসমীয়া লোকসংগীত আৰু লঘু শাস্ত্ৰীয় সংগীতৰ এক নতুন ধাৰাৰ আৰম্ভ হয়। সেই সময়তে তেওঁলোকৰ মা হালধিৰে, ঘৰমুৱা পক্ষী, সিপাৰে যমুনাৰ, দেৱী বুলি মাতিছিলো, দীঘলকৈ উৰণি, উজনি মোৱা ৰেলগাড়ী আদি কালজয়ী গীতৰ সৃষ্টি হয়। এইগৰাকী সংগীত শিল্পী বিউটি শৰ্মা বৰুৱাৰ আজি উপজা দিনত আমি তেখেতলৈ জনাইছো অজস্ৰ শুভকামনা। মেক্সিম গৰ্কি এজন সামাজিক বাস্তৱবাদী সাহিত্যিক আৰু সমাজকৰ্মী। আজি তেখেতৰ মৃত্যুদিন। 1868 চনৰ 28 মাৰ্চ তাৰিখে ৰুছ দেশত জন্ম লাভ কৰা মেক্সিম গৰ্কিয়ে স্কুলীয়া শিক্ষা গ্ৰহণ কৰি থকাৰ সমান্তৰালভাৱে বন্দৰ শ্ৰমিক হিচাপে কাম কৰি পৰিয়ালটোৰ আৰ্থিক দিশতো বৰঙণি যোগাব লগা হৈছিল। কিন্তু গৰ্কিৰ সেই উপাৰ্জন পৰিয়ালটোৰ বাবে নিচেই সামান্য আছিল। সেই উপাৰ্জনেৰে পৰিয়ালটোক আশা কৰা মতে সহায় কৰিব নোৱাৰি তেওঁ হতাশ হৈ পৰিছিল। সেয়ে কিছুদিনৰ পিছত তেওঁ সেই কাম বাদ দি জীৱিকাৰ অন্য পথ বিচাৰে।

ক'তোৱেই আশানুৰূপভাৱে উপাৰ্জন কৰিবলৈ সক্ষম নোহোৱাত আৰু অনিচ্ছা সত্ত্বেও পঢ়া শুনা এৰিবলগীয়া হোৱাত পুনৰ হতাশাত ভাগি পৰিছিল। 1891 চনৰ পৰা 1892 চনৰ ভিতৰত ৰুছ দেশৰ সমভূমি অঞ্চল দুৰ্ভিক্ষৰ কবলত পৰিছিল। জীৱন ধাৰণৰ বাবে এমুঠি আহাৰৰ তাগিদাত মানুহে ঘৰ বাৰী এৰি দেশৰ সীমামূৰীয়া ইউক্ৰেইন ক্ৰিমিয়াৰ পাৰ্বত্য অঞ্চলত আশ্ৰয় ল'বলৈ ধৰিলে। মেক্সিম গৰ্কীয়েও নিজৰ চহৰ এৰি ৰুছ দেশৰে নিজনী নৱগৰদ নামৰ অৰণ্য এলেকাত সোমাই পৰে আহাৰৰ সন্ধানত। সেই সময়ত লিঅ' টলষ্টয়ৰ দৰে বিখ্যাত ৰুছ লেখকসকলক দুৰ্ভিক্ষপীড়িত জনসাধাৰণৰ সাহায্যাৰ্থে কাম কৰা দেখিবলৈ পায়। গৰ্কীয়ে এই মহান লেখকসকলৰ সান্নিধ্যত ইমানেই অভিভূত হৈ পৰে যে তেওঁ নিজেও সেই সময়ত দুৰ্ভিক্ষপীড়িত হলেও এই লেখকসকলৰ লগত দুৰ্ভিক্ষ জৰ্জৰিত অন্যান্য সকলৰ কল্যাণৰ অৰ্থে কাম কৰিবলৈ লয়। মানুহৰ কল্যাণৰ হকে নিজকে উৎসৰ্গা কৰি দিয়াৰ সময়তে তেওঁৰ গতিবিধিৰ ওপৰত পুলিচে সন্দেহ কৰিবলৈ ধৰে আৰু তেওঁক ৰাজদ্ৰোহী বুলি অভিযুক্ত কৰি হাৰাশাস্তি কৰে। সেই অভিজ্ঞতাৰে তেওঁ হাতত কলম তুলি লয়। সেই কালৰ মুখ্য সাহিত্য প্ৰকাশন গোষ্ঠী ভলগা পাব্লিকেশ্যনৰ দ্বাৰা প্ৰকাশিত আলোচনীত নিজনী নৱগৰদ অঞ্চলত হোৱা তেওঁৰ অভিজ্ঞতাৰ ভিত্তিত প্ৰবন্ধ আৰু সেই সময়ত লগ পোৱা বিভিন্ন মানুহক কেন্দ্ৰ কৰি গল্প লিখিবলৈ লয়। প্ৰকৃত নাম এলেক্সেই পেস্কভে। মেক্সিম গৰ্কী ছদ্মনামেৰে লিখা এই গল্প প্ৰবন্ধবোৰে অতি কম সময়ৰ ভিতৰতে পঢ়ুৱৈৰ প্ৰশংসা অৰ্জন কৰিবলৈ সক্ষম হয়। সেই সময়ৰ প্ৰতিষ্ঠিত আৰু বিখ্যাত লেখকসকলে মেক্সিম গৰ্কী নামৰ লেখকজনে ৰচনা কৰা গল্প প্ৰবন্ধসমূহৰ মানদণ্ড সম্পৰ্কত উচ্চ মত পোষণ কৰিবলৈ ধৰে। 1898 চনত মেক্সিম গৰ্কীৰ প্ৰবন্ধ আৰু গল্পসমূহ একত্ৰিত কৰি স্কেটছেছ এণ্ড ষ্টৰিজ নাম দি এখনি সংকলন প্ৰকাশ কৰি উলিয়ায়। ইয়াৰ এবছৰৰ পাছত 1899 চনত মেক্সিম গৰ্কীৰ প্ৰথম উপন্যাস ফোমা গৰ্ডিয়ে প্ৰকাশ পায়। উপন্যাস ৰচনাৰ এই প্ৰথম পদক্ষেপতে গৰ্কীয়ে সফল ঔপন্যাসিক হিচাপে স্বীকৃতি পায়। 1902 চনত তেওঁৰ প্ৰথম নাটক দ্য লোৱাৰ ডেপ্থছ প্ৰকাশ পায়। দাৰ্শনিক তত্বধৰ্মী হলেও নাটকখনে সাধাৰণ পঢ়ুৱৈৰ মন আকৃষ্ট কৰিবলৈ সক্ষম হয়। 1906 চনত ৰচনা কৰা মেক্সিম গৰ্কীৰ মহৎ উপন্যাসখন হ'ল মা। এইখন উপন্যাসে বিশ্ব সাহিত্যত এখন সুকীয়া আসন দখল কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে তেওঁ ৰচনা কৰে চাইল্ডহুড নামৰ উপন্যাসখন। এইখন উপন্যাস তেওঁৰ আত্মজীৱনী ভিত্তিক। উপন্যাসখনত গৰ্কীৰ ল'ৰালিকালচোৱাৰ এখন সুস্পষ্ট ছবি নিখুঁত ৰূপত প্ৰকাশ পাইছে। এইখন উপন্যাসেও তেওঁক চূড়ান্ত শিখৰলৈ লৈ যায়। এইগৰাকী সামাজিক বাস্তৱবাদী ৰুছ সাহিত্যিক আৰু সমাজকৰ্মী মেক্সিম গৰ্কীৰ মৃত্যু হয় 1936 চনত। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে লিখি থৈ যোৱা ঝান্সী ৰাণী লক্ষ্মীবাই হ'ল সাহসৰ অন্য এটা নাম। প্ৰবল দেশপ্ৰেমী তথা জাতীয়তাবাদী অন্তৰৰ গৰাকী ৰাণী লক্ষ্মীবাঈয়ে ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা সংগ্ৰামৰ প্ৰথম অৱস্থাতে দেশৰ প্ৰতি থকা নিজস্ব দায়বদ্ধতা প্ৰমাণ কৰিছিল। মহিলাৰ ওপৰত আৰোপিত হৈ থকা সমাজ ব্যৱস্থাৰ বিভিন্ন প্ৰত্যাহ্বান অতিক্ৰম কৰি তেওঁ দেশপ্ৰেমৰ এক উজ্জ্বল প্ৰতিভূ হিচাপে দেখা দিছিল। 1828 চনৰ 19 নৱেম্বৰত জন্ম লাভ কৰা ৰাণী লক্ষ্মীবাঈয়ে নিচেই কম বয়সতে ঘোঁৰা চলোৱা, আত্মৰক্ষা, ধনুৰ্বিদ্যা আদি সকলোতে পাৰ্গত হৈ উঠিছিল। সেই সময়ৰ ব্ৰিটিছ শাসনৰ বহু অবিবেচক সিদ্ধান্ত, নিয়ম নীতি, আইন কানুনৰ বিৰুদ্ধাচৰণ কৰি সাহসেৰে মাত মাতিছিল আৰু ভাৰতীয়সকলক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ প্ৰবল পৰাক্ৰমেৰে সংগ্ৰাম কৰি শ্বহীদ হৈছিল ঝান্সী ৰাণী লক্ষ্মীবাঈ। এইগৰাকী শক্তিশালী যোদ্ধা ৰাণী লক্ষ্মীবাঈ হ'ল দেশপ্ৰেমৰ এক গৌৰৱময় উদাহৰণ। ভাৰতৰ ইতিহাসত তেওঁৰ নাম সদায় সোণালী আখৰেৰে লিপিবদ্ধ হৈ থকাৰ লগতে প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত সজীৱ হৈ থাকিব। আজি স্মৃতি দিৱসৰ এই বিশেষ দিনটোত আমি তেখেতলৈ জনাইছো শ্ৰদ্ধাঞ্জলি। প্ৰিয় শ্ৰোতা, আজি বিশ্ব বহনক্ষম গেষ্ট্ৰনমী দিৱস। প্ৰতি বছৰে 18 জুন তাৰিখে এই দিৱস উদযাপন কৰা হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে বহনক্ষম কৃষি, জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু খাদ্য সুৰক্ষাৰ প্ৰতি সজাগতা সৃষ্টি কৰা, লগতে অপচয় ৰোধ কৰি স্বাস্থ্যকৰ খাদ্য অভ্যাস গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা। 2016 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই বিশ্বৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক বৈচিত্ৰৰ সৈতে সম্পৰ্কিত এক সাংস্কৃতিক অভিব্যক্তি হিচাপে গেষ্ট্ৰনমিক স্বীকাৰ কৰিবলৈ

18জনৰ দিনটোক বহনক্ষম গেষ্ট্ৰনমী দিৱস হিচাপে স্বীকৃতি দিছিল। প্ৰথম বহনক্ষম গেষ্ট্ৰনমী দিৱস আনুষ্ঠানিকভাৱে 2017 চনৰ 18 জুনত পালন কৰা হয়। প্ৰয়োজনতকৈ অধিক খাদ্য ক্ৰয় নকৰি অব্যৱহৃত খাদ্যক পচন সাৰলৈ ৰূপান্তৰ কৰি স্থানীয়ভাৱে উৎপাদিত শাক পাচলি আৰু ফল মূল গ্ৰহণ কৰাৰ লগতে খাদ্যৰ অপচয় ৰোধ কৰি আমিও এই দিৱস পালন কৰিব পাৰোঁ। আহকচোন, দৈনন্দিন জীৱনতো আমি এই গুৰুত্বপূৰ্ণ দিৱসটিৰ উদ্দেশ্য উপলব্ধি কৰোঁ আৰু এই দিৱসৰ অংশীদাৰ হওঁ।

0: কৰিব পাৰো। আহকচোন, দৈনন্দিন জীৱনতো আমি এই গুৰুত্বপূৰ্ণ দিৱসটিৰ উদ্দেশ্য উপলব্ধি কৰোঁ আৰু এই দিৱসৰ অংশীদাৰ হওঁ। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ, 1956 চনত হিন্দু উত্তৰাধিকাৰী আইন গৃহীত হয়, 1902 চনত আমেৰিকান সংগীতজ্ঞ লুই এল্টাৰৰ জন্ম হয়, 2002 চনত ভাৰতীয় অভিনেত্ৰী নাছিম বানুৰ মৃত্যু হয়, 2021 চনত ভাৰতীয় দৌৰবিদ মিলখা সিঙৰ মৃত্যু হয়।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান। যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
5: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: প্ৰিয় শ্ৰোতা, আজি সন্ধিয়া 7:45ৰ পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানটিৰ অতিথি লোকসংগীতৰ দুগৰাকী শিল্পী সাবিত্ৰী মেধি আৰু মধুস্মিতা মেধি, আঁত ধৰিব ভাস্কৰ শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাৰ পৰা প্ৰচাৰ কৰিবলগীয়া অনুষ্ঠানটি একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজ AIR গুৱাহাটীতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:45ৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। অসমৰ বৈষ্ণৱীয় আৰু সত্ৰীয় সংস্কৃতিৰ ইতিহাসত সংযোজন হ'ল এক গৌৰৱ উজ্জ্বল অধ্যায়। প্ৰথমবাৰৰ বাবে ব্ৰিটিছ সংসদত অসমৰ সত্ৰীয় সমাজৰ এগৰাকী সত্ৰাধিকাৰে আনুষ্ঠানিকভাৱে অসমৰ সাংস্কৃতিক আধ্যাত্মিক ঐতিহ্যক বিশ্বমঞ্চত প্ৰতিষ্ঠা কৰিলে। মহাশক্তিপীঠ কামাখ্যাৰ অম্বুবাচী মেলা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ ৰাজ্য চৰকাৰৰ সকলো ধৰণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। নীট UG পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰাৰ লক্ষ্যৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, নগৰীয়া আন্তঃগাঁথনি আৰু পৰ্যটনকে ধৰি বিভিন্ন খণ্ডৰ প্ৰকল্পৰ বাবে ৰাজ্যৰ স্থায়ী বিত্তীয় সমিতিয়ে প্ৰায় 83.16 কোটি টকীয়া এলানি প্ৰস্তাৱত অনুমোদন জনাইছে। তিনিচুকীয়া জিলাৰ ডিগবৈতো চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। ডিগবৈ অঞ্চলটো পৰিদৰ্শন কৰি জিলা আয়ুক্তগৰাকীয়ে এই কথা স্পষ্ট কৰি দিছে। ডিগবৈ সমজিলাৰূপে গঠন হোৱাৰ পাছতে ডিগবৈ ৰামনগৰৰ বাইপাছৰ কাষত প্ৰায় 100 বিঘা চৰকাৰী ভূমিত সমজিলা আয়ুক্তৰ স্থায়ী কাৰ্যালয় স্থাপনৰ বাবে ইতিমধ্যে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। দেশৰ বাৰ্ষিক প্ৰতিৰক্ষা খণ্ডৰ উৎপাদনে সৰ্বকালৰ অভিলেখ ভংগ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে 2025-26 বিত্তীয় বৰ্ষত ভাৰতে 1.78 লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্ৰী দেশীয়ভাৱে নিৰ্মাণ কৰিছে। খেলৰ পৃষ্ঠাত, চলিত ফিফা বিশ্বকাপৰ প্ৰথমখন মেচতে হেট্ৰিক অৰ্জন কৰি কেইবাটাও অভিলেখ গঢ়িলে বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাৰ ছুপাৰষ্টাৰ লিঅ'নেল মেছিয়ে। শুভমন গিল নেতৃত্বাধীন টীম ইণ্ডিয়াই দ্বিতীয়খন এদিনীয়া মেচতো আফগানিস্তানক 170 ৰাণত পৰাস্ত কৰে। শ্ৰীলংকাৰ মাটিত চলি থকা ত্ৰিদেশীয় এদিনীয়া শৃংখলাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে ভাৰত এই দলে। প্ৰত্যয়জনক বিজয়েৰে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিছে অষ্ট্ৰিয়াই। গ্ৰুপ জেৰ নিজৰ প্ৰথমখন মেচত দলটোৱে 3-1 গ'লৰ ব্যৱধানত জৰ্ডানক পৰাস্ত কৰে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে সময়ো শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্যা বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অভিলেখাগাৰৰ পৰা।

মানুহে মোক শিল্পী বুলি কয়। যদি মই শিল্পী হওঁ, বিধাতাৰ আশীৰ্বাদত মই শিল্পী হোৱা নাই, ৰাইজৰ আশীষতে মই শিল্পী হৈছোঁ। সেয়েহে ৰাইজৰ লগত মোৰ জীৱনৰ সম্পৰ্ক ওতঃপ্ৰোতভাৱে জড়িত, আৰু মই সেইকাৰণে ৰাইজৰ দুখত সমদুখী, ব্যথাত সমব্যাথী। কথাষাৰ কৈছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই। বিষ্ণুপ্ৰসাদ ৰাভা আছিল জনতাৰ শিল্পী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত বিষ্ণুপ্ৰসাদ ৰাভাই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত পাৰস্পৰিক সদভাৱেৰে জাতীয় সংহতি সুদৃঢ় কৰিব বিচাৰিছিল। তেখেত আছিল অসমৰ প্ৰথমগৰাকী সাংস্কৃতিক বিপ্লৱী। একেধাৰে কবি, গায়ক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, খেলুৱৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ সপোন আছিল হালোৱা হজোৱা কৃষক, শ্ৰমিক, বনুৱা মজদুৰ শ্ৰেণীক লৈ এখন নতুন সমাজ গঢ়াৰ, য'ত নাথাকিব মানুহৰ মাজত ধনী দুখীয়া, উচ্চ নীচ আদি ভেদাভেদ, য'ত সকলোৱে জীয়াই থাকিব পাৰিব সম অধিকাৰেৰে। অভিলেখাগাৰৰ পৰা এই অনুষ্ঠানটিত আৰম্ভণিতে আজি আপোনালোকক শুনাবলৈ লৈছো বিষ্ণুপ্ৰসাদ ৰাভা আৰু প্ৰফুল্ল বালা বৰুৱাৰ দ্বৈতকণ্ঠৰ এটি গীত।

0: কলাগুরু বিষ্ণুপ্রসাদ রাভাদেবক অতি ঘনিষ্ঠভাবে লগ পাইছিল ভূপেন হাজরিকাদেবে।
1: লাহে লাহে কৈশোর গৈ পেলাই যৌবনত আহিল, তেতিয়া অগ্নিযুগৰ ফিরিঙতি 1939ত মই লিখিছো। বোধ হয় যদিও ককাইদেউৰো চাহ পৰিছে, বিষ্ণু ককাইদেউৰো চাহ পৰিছে, কিন্তু কথা বাৰ্তাবিলাক বেলেগ
2: হয়,
1: কথা বাৰ্তাবিলাক ঠিক
2: বেলেগ ধৰণে লিখিছে।
1: দুয়োৰে দুটা নিজস্ব স্বকীয়তা আছিল, আৰু মোৰ স্বকীয়তা আছিলে নে মই নাজানো, মই কিন্তু ফিল কৰিছিলোঁ যে মই এনেকৈ গান লিখিব লাগিব এতিয়া। গতিকে অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম, আৰু তেতিয়া মাৰ্কছ পঢ়াই নাই, মাৰ্কছ জানিছোঁহে অলপ অলপ বিষ্ণু ককাইদেউৰ পৰা ক্লাছ 8 মানত, খুব গালি পাৰে কেপিটেলিষ্টক। তাৰপিছত তেওঁ লাহে লাহে কিবা কিবি নানা ধৰণৰ লেফ্ট পাৰ্টিবিলাকত নোহোৱা হৈ যায় কেতিয়াবা কেতিয়াবা, সেইটো শিকিলোঁ তেওঁৰ পৰা। বিষ্ণুদাই ৰঙামাটিলৈ যে লৈ আহিছিলে, তেওঁ বহুতে কয়, এইটো মই খণ্ডন কৰিব খুজিছোঁ, বহুতো একেবাৰে উগ্ৰভাৱে যিবিলাকে ভাবে কয় যে বিষ্ণুৰাভাইনো বড়োসকলৰ কাৰণে কি কৰিলে, তেতিয়া গোটেই পৃথিৱীখনেই বড়োলেণ্ড আছিল বিষ্ণুৰাভাৰ কাৰণে,
2: হয়
1: নহয়? আৰু তেনেকুৱা, আৰু তেওঁ

0: যে আমাক মোক যে জনজাতীয় কৃষ্টিৰ পিনে আগুৱাই দিছে, মই এজন আৰু বহুতক দিছে হয়তো, কিন্তু মোক মোৰ মনত আছে তেওঁ কৈছিল যে অলপমান বড়ো হেৰিটো শিকি লচোন। সেই তেতিয়া তেওঁ কৈছিল মোৰ কওকচোন কেনেকৈ, তেতিয়া কৈছিলে নিংনি নাৱা মা তোমাৰ নাম কি, মই কওঁ আংমি নাৱা ভূপেন, এনেকৈ এনেকৈ আৰু তেওঁ খুব ভাল জানিছিল 48টা ভাষা, 48টা আজিকালি যোন দোৱান বুলি ক'লে খং উঠে না মানুহ, দোৱান বা ভাষা যিয়ে হওক
1: বিভিন্ন
0: বিভিন্ন জনজাতীয় হেৰি জানিছিলে। আৰু তেতিয়া আন্তৰিকতাৰ কথা যেনে তিলাই তিলাই ঘূৰি ফুৰে উলাহেৰে খামতি ছোৱালী, খামতি ছোৱালী এইবিলাক সুৰ, এইবিলাক তেওঁ একদম খামতি সুৰ দিছে।
2: সংগীত শিল্পী সুদক্ষিণা শৰ্মাৰ বাবে বিষ্ণুপ্ৰসাদ ৰাভা আছিল ৰাভা মামা। ৰাভা মামাই তেখেতক গীত শিকাইছিল, নাচ শিকাইছিল।
3: বিষ্ণুবাক মই খুব ভালকৈ পাইছিলোঁ,
4: নাচিবলৈ শিকাইছিল নেকি?
3: নাচিবলৈও শিকাইছিল।
4: কওকচোন কেনেধৰণে শিকাইছিল?
3: তাৰমানে 43 তেওঁ আহিলে, আহি পেলাই মোকতো লৈ গ'ল, কিন্তু তেওঁ আমাৰ ভাতঘৰ নিচিনা আমাৰ ঘৰতেই আছিলে। মাজে মাজে নোহোৱা হৈ যায়, মানে বিপ্লৱী কমিউনিষ্ট পাৰ্টিত জইন কৰিছিল নেকি তেতিয়া, সেইটো তেতিয়া বুজি নাপাওঁ।
4: তেখেতে আপোনাক কেনেধৰণে গীত মাত শিকাইছিলে, নাচিবলৈ
3: শিকাইছিলে? মোক মানে চেকা চৰকাৰ শিকাইছিলে।
4: দিলীপ শৰ্মা আৰু আপুনি একেলগে বহু ঠাইত গীত পৰিৱেশন কৰিছে, আৰু প্ৰায় এটা গীত আপোনালোক দুই একেলগে গাইছিলে, নাহৰ ফুলে নোহোৱা এটকৰ ফুলে হোৱাব। এই গীতটো আপোনালোকক প্ৰথম কেতিয়া ক'ত শিকাইছিলে?
3: ৰাভা মামাই কলিকতালৈ 43 নিলে নহয়, নি পেলাই তেতিয়াতো বুজি চুজি নাপাওঁ, সেইবিলাক ভাষা বুজি নাপাওঁ, গাবলৈ দিছে। আৰু মই কমলদালত গাইছোঁ, 43 পঢ়ো আছিলোঁ, ইমান বুজি নাপাইছিলোঁ। কিন্তু 60 বোধ কৰোঁ ইয়াত মই গালোঁ আকাশবাণীত, তেতিয়া শৰ্মালত গালোঁ। এতিয়া মই সেই গীতটি গাবলৈ মোৰ অলপ দিগদাৰ হয়, সেই গীতটি কিন্তু মানুহে খুব প্ৰাণেৰে সৈতে আঁকোৱালি লৈছে। আৰু মই এতিয়া ভাবোঁ যে লাভ ছং হিচাপে যদি অসমত গীত আছে তেন্তে সেইটোৱে প্ৰথম হ'ব যেন লাগে মোৰ, নাহৰ ফুলে নুখুৱাই।
4: সেই গীতটো অসমীয়া শ্ৰেষ্ঠ ৰোমান্টিক
3: ৰোমান্টিক গীত, এইটো মই মানে মনে প্ৰাণে বিশ্বাস কৰোঁ মই।

0: আর উল্টা পিঠিত আসলে বিশ্বরে সন্দে সন্দে মহানন্দে আনন্দে নাচা নাচা তো মহৰ দেউ নাচা। তেতিয়া
1: সেই গীতটো আপুনি গাইছিল নে?
0: সেইটো মই আৰু কমলদাই গাইছিলো। অদ্ভুত ধৰণৰ আছিলে ভামা, ইমান মানে নিৰহংকাৰী আৰু ভেম নোহোৱা আৰ্টিষ্ট হয়তো মই আৰু কেতিয়াও জীৱনত দেখা নাপাম। মোক যেতিয়া লৈ গৈছিলে তেওঁ দুযোৰ কাপোৰ নিছিলে, এযোৰ ঘৰত পিন্ধা কাপোৰ, এযোৰ বাহিৰত যোৱা কাপোৰ। বাহিৰত যোৱা কাপোৰযোৰ ৰাতি ধুৱে, ধুই ফেনখনত মেলি দিয়ে, ৰাতিপুৱা সেইখন টানি টানি ঠাক কৰি লয়, পাইজামাটো আৰু চকলেট ঝৰ্ণা টাইপৰ এইফালে ফলা বৰুৱা কাট বুলি কৈছিলে তেতিয়া পৰমেশ্বৰ বৰুৱাই পিন্ধিছিলে, সেই তেনেকুৱা কাটৰ পাঞ্জাৱী পিন্ধিছিলে। পিন্ধি মোক লৈ যায় ৰেডিয়েশ্যনলৈ লৈ গৈছে অডিশ্যন দিবলৈ। মই অডিশ্যন দিছোঁ কলিকতা ৰেডিয়েশ্যন, মই ঢুকি নাপাওঁ, গতিকে মোক দুটা বালিচ দিছে, তাৰ ওপৰত বহুৱাই মোক অডিশ্যনটো দিয়াইছিলে। তেওঁ মানে একেবাৰে ভেম নাছিলে। তাৰপিছত আকৌ পাইছোঁ মই পিছত, ধৰক যেতিয়া মুক্তি দেউলখন যেতিয়া তেওঁ কিতাপ এখন লিখিছিলে না মুক্তি দেউল, তেতিয়া মই সেই গোবিন্দ কলিতা, নিৰেন লাহিৰী এইসকল মানুহ আমাৰ ঘৰলৈ অহা দেখিছিলোঁ। তেতিয়া বুজি চুজি নাপাওঁ, সেইসকল মানুহক দেখিছিলোঁ। মুক্তি দেউলত ভূপেন্দাৰ গান আছিলে, অগ্নিযোগৰ ফিৰিঙতি মই, তেতিয়া সৌমেন ঠাকুৰ আহিছিলে, আৰ্যনাট্য মন্দিৰ আছিলে, আজি য'ত চিলড্ৰেন ৱাৰ্ড, তাতে গণনাট্য সংঘৰ যিখন খুব ডাঙৰ কনফাৰেঞ্চ হৈছিলে
1: গুৱাহাটীত,
0: গুৱাহাটীত তাত বিষ্ণুপ্ৰসাদ ৰাভা তেখেত প্ৰেচিডেণ্ট।

0: আছিলে, সেই কনফাৰেন্সলৈ বল্লা চাহানী, ওমৰ শ্বেখ, সুলীত চৌধুৰী, হেমন্ত মুখাৰ্জী, নৰহৰি বুঢ়া ভকত, মঘাই অজিয়া, বলদেৱ অৰুণাৰ, মণিপুৰৰ খুব ভাল নাচিছিলে তেখেতসকলে, তেওঁলোক, ফিলকিন লালু, এখন মানে সৰ্বভাৰতীয় কনফাৰেন্সৰ নিচিনাই হৈছিলে। তেখেতসকলে এনেকুৱাকৈ খাটিছিল দেখিলে আচৰিত, ৰাতিয়ে দিন সমানকৈ খাটিছিলে, পইচা পাতিৰ অভাৱ, গতিকে ধান খেৰ পাৰি এটকা এটকাৰ টিকেট কৰি তাত মানুহক বহুৱাইছিলে, তেনেকৈয়ে মানুহ
1: গান শুনিবলৈ।
0: তেতিয়া সেই কনফাৰেন্সত প্ৰথম গীতটো মই শৰ্মাৰ লগত গাইছোঁ, সেইখিনি আমাৰ মনত পৰে, বিষ্ণু ভাই ভূপেন্দাৰ ৰং কিনিবা কোনে গীতটি, বহুত এজাক ল'ৰা ছোৱালীলৈ তেওঁ ৰং বেচোতা হৈ নাচিছিলে, সেইবিলাক কথা মোৰ মনত পৰে।
2: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক ঘনিষ্ঠভাৱে পাইছিল ভ্ৰাম্যমান থিয়েটাৰৰ জনক অচ্যুত লহকৰদেৱে, আৰু তেখেতে ভ্ৰাম্যমান থিয়েটাৰ আৰম্ভ কৰাৰ কিছুদিনৰ পাছতে ইহ সংসাৰৰ পৰা চিৰবিদায় মাগিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে।
3: বিষ্ণুভাৱেতো কলাগুৰু বিষ্ণুভাৱে আৰু দৰজী মমভলা মানে মাতিলেই আহে, নামাতিলে এইপিনে পাৰ হৈ গ'লে আগে দি নুসোমাবগে নাযায়, এটা ভলা মানুহ আৰু। তাৰপিছত ভাল বন্ধু তাৰ বুলিছিল বিষ্ণুভাৱ, য'তে ত'তে লগ পাইছোঁ। বিষ্ণুভাৱৰ বহুত দুখজনক কাহিনীৰ লগত মই জড়িত, এনে ৰঙীয়া ষ্টেচনত মই তেজপুৰত যাম, তেখেতেও তেজপুৰত যাব, এটা একদম ঠা খাই থকা ৰুম ডবা এটাত কেইবাৰ কুকুৰ মকুৰ খাই বহি আছে, বহি আছে, মই আৰু প্লেটফৰ্মতেই এনে অলপ অহা যোৱা কৰি আছোঁ, গাড়ী এৰিবৰ টাইম হোৱা নাই। হঠাৎ মোক কোথাও দেখিছে, দেখিতো মোক মাতিছে, অ' লখৰ, অ' লখৰ। মই ভাবিছোঁ ৰঙীয়াখন আকৌ বহুত লখৰ মানুহ ঠাই, বোলে কোনোবা বেলেগে এয়া ৰঙীয়া লখৰক মাতিছে। তাৰপিছততো মন নাম ধৰি মাতিছে, তেতিয়া মই ঘূৰি চাওঁ যে অইটো বপুৰা বহি আছে, এইটো কোচ মোচকাই এতিয়া চাব নোৱাৰি, বিলাই চাব নোৱাৰি, বোলে আপুনি কি কৰিছে, কেনেকৈ বহি আছে, ট্ৰেইনৰ ৰেলিংডাল ধৰি মাত্ৰ। তাৰপিছত বোলো অচিত নাই আৰু কি কৰিম, মই ই এনেকৈ বহি আছোঁ, কিয় আপোনাৰ ড্ৰাইভাৰ খালী আছে নেকি, বোলো আছেতো আহক আহক। উঠিম বুলি দপ দিলে, দুদিন আৰু ঘপকৈ ধৰি বহি পৰিলে, ঘপকৈ বহি পৰিলে, বহি বোলো কি হ'ল, আপুনি কোনোবা আপাৰ ক্লাছত যাব নহয়, বোলো আপাৰ ওচৰত গ'লে কি হ'ল, মই নিম নহয় আপোনাক, আপুনি যেনিবা আজি নিলে, ইয়াৰ পিছত বিষ্ণুভাৱ কোনে নিব, মই যোন ক্লাছৰ মানুহ সেই ক্লাছতে যাম, যাওঁ নগ'ল মানুহজন, কম মৰ্মান্তিক, ইয়াতকৈ মৰ্মান্তিক কিবা কাহিনী আছে অসমৰ বিষ্ণুভাৱৰ গতি,
1: ইয়াৰ মৰ্মান্তিক কাহিনী একো হ'ব নোৱাৰে, আপুনি পিছৰ কাহিনীটো কওকচোন।
3: যেতিয়া ইয়াত কলাল কাকতত যে বিষ্ণুভাৱ অসুস্থ, মই তেতিয়া 500 টকা টি এম কৰি পঠিয়াইছোঁ, টিমত তলত লিখিছোঁ ষ্টাৰ ট্ৰিটমেণ্ট, মাইচেল গোয়িং উইথ মোৰ মানি, মই বেছি টকা লৈ আপোনাৰ কাৰণে গৈ আছোঁ, মই ছেকেণ্ড শ্ব' এটা কৰাইছোঁ, তেওঁৰ নামত শিল্পীসকলৰ পৰা অলপ গোটাইছোঁ, ময়ো অলপ লৈছোঁ, লৈ মাত্ৰ মই এদিন বা দুদিন পিছত তেজপুৰ পাইছোঁ, গৈ তেওঁ বাহিৰত বহি আছে, অ' আহক আহক, আপোনাৰ পইচা পালোঁ, পাছে বৰ ডাঙৰ এটা অপৰাধ কৰিলোঁ নহয়, সেইটোহে ক্ষমা কৰিব লগা হ'ল, অহ মই কৰোঁ আৰু, আপুনিনো আকৌ মোৰ ওচৰত ক্ষমা খুজিবলগীয়া কি, ইমান ডাঙৰ অপৰাধটো কৰিলেহে, আপুনি লিখিছিল নহয় ষ্টাৰ ট্ৰিটমেণ্ট, জানে বহুতেই পেট ভৰাই ভাতেই খাব পৰা নাছিলোঁ, পইচাৰ অভাৱ, পইচা পাই এসাঁজ পেট ভৰাই ভাত খালোঁ, তেওঁ হাঁহি হৈ গৈছিল, এই হাঁহি নে এটা জাতিৰ বুকুত কুঠাৰৰ আঘাত।
2: এফালে বিষ্ণুৰাভাদেৱৰ চিতাৰ জুইকুৰা দপদপকৈ জ্বলি উঠিছিল, সেই সময়খিনিতে আকাশবাণীযোগে প্ৰচাৰ কৰা হৈছিল তেখেতে লিখা শেষৰ গীতটি। সেই গীতটি কি পৰিস্থিতিত সুৰ কৰি খগেন মহন্তদেৱে গাইছিল সেই কথা আকাশবাণীৰ জীৱনৰ দিগবাণী অনুষ্ঠানত তেখেতে নিজেই কৈছিল এনেদৰে।
4: 1969 চনৰ 19 জুনৰ দিনা নিশা 2:10 বিষ্ণু প্ৰসাদেৱ তেজপুৰত হস্পিটেলত ঢুকাল। খবৰটো ৰাতি 9 পুৱাওঁতেই গুৱাহাটী পালেহি আৰু আমাৰ জনালে দধি মহন্তই। আমি তেতিয়া শিলপুখুৰীত আছিলোঁ, মই কেশৱ মহন্তৰ লগত আছিলোঁ, খবৰটো একেবাৰে পোহৰ হওঁ নহওঁ এনেকুৱা অৱস্থাতেই জনালে। জনোৱাৰ পিছত আৰু চক খাই উঠিলোঁ, বিষ্ণু গোহাঁইদেউৰ লগত মোৰ বৰ দীঘলীয়া সান্নিধ্য জীৱনৰ বৰ চক খালোঁ। ইয়াত হস্পিটেলত থাকোঁতে তেওঁৰ লগত ভালেমান ৰাতি মই আছিলোঁ, মাজে মাজে তেজপুৰলৈ গৈও আছিলোঁ। হঠাৎ সেই খবৰটো পোৱাৰ পিছত আমি সিদ্ধান্ত কৰিলোঁ যে তেজপুৰলৈ যাওঁগৈ। তেতিয়া নাককটা পুখুৰীৰ পৰা এখন টেক্সি লৈ অহা হ'ল, আহি পেলাই আমি যাবলৈ ঠিক কৰোঁতে দধি মহন্তই ক'লে যে মই কেশৱ মহন্ত, নিকুঞ্জলতা মহন্ত আমিখিনি যাওঁগৈ, আপুনি থাকক, আপুনি এবাৰ আকাশবাণী কেন্দ্ৰলৈ গৈ পেলাই তাতে

0: চালকজনক লগ পাই পেলাই পাৰিলে আপুনি কওক যে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিব লাগে। মই বোলো সেইটো কৰিবই চাগে ৰেডিঅ' আৰু মই নগৈ পেলাই কি কমকৈ বাহিৰৰ মানুহ এটা হৈ বোলে নহয় আপুনি কওকগৈ আৰু লগতে এইটো পাৰিলে বুলি তেখেতৰ জেপৰ পৰা এটা কাগজ এখিলা উলিয়াই দি পেলাই যে পৰহি দিনা মই এনেকৈ কমৰেড ৰাভাক লগ পাবলৈ যাওঁতে পৰহি মই আহিছোঁ তেজপুৰৰ পৰা, তেতিয়া সেই নাৰ্ছ এজনীক গৈ গাৰুৰ তলৰ পৰা এই কাগজখন উলিয়াই পেলাই কাউৰী কাউৰী বুলি ক'লে তাক দিব, মোক আকৌ বিষ্ণু ককাইদেৱে কাউৰী বুলি মাতিছে,
1: কাউৰী পৰা গাই আৰু
0: গতিকে তাক দিব, সি কিবা এটা কৰিব, খুব খেহাই খেহাই হেনো ক'লে আৰু সেইটোকে তেওঁ মানে আহি পিছদিনা দিবলৈ সময় নাপাইছিল, ইপিনে ঢুকালে আৰু তাৰ পিছদিনা পুৱাই কাহিলি পোৱাতে মোক সেইটো দিলে, দি পেলাই ক'লে এইটো পাৰিলে আকাশবাণীত আজি পঢ়ি দিবলৈ দিব। মোৰ মনটো বৰ দুখ লাগিছে, মই শেষবাৰৰ কাৰণে তেওঁ আকৌ এবাৰ চাম বুলি ভাবিছিলোঁ, লাগিয়ে আছিলোঁ তেওঁৰ লগতেই, তথাপিও এইটো কামো দি থৈ গ'ল তেওঁলোকে যেতিয়া থাকিবলগীয়া হ'ল, আহি আকাশবাণী পালোহি। উবেইদুল লতিফ বৰুৱা ষ্টেচন ডাইৰেক্টৰ, তেখেতে জোৰ কৰি মোক কবিতাটো পঢ়ি চালে, মই ক'লোঁ যে এইটো আপোনালোকৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এক মিনিট সময় লাগিব, কোনোবাই পঢ়ি দিলে ভাল হ'ব, বোধ কৰোঁ এইখেতৰ শেষ লিখা আছিল নেকি এইটো, এনেকৈ দৌৰি মহন্ত দিছিল, এইটো ছাৰ আপোনাক দিলোঁ। ষ্টেচন ডাইৰেক্টৰে পঢ়ি চাই বোলে বাহ এইটো সুন্দৰ কথা, তেতিয়া মোক ক'লে তুমি বাপ এইটো এটা সুৰ কৰা আজি, মই বোলো ছাৰ ৰাম ৰাম মই নোৱাৰিম, বিষ্ণু ককাইদেউৰ গানত আজিলৈকে কোনো সুৰ কৰা নাই আৰু মোৰ সেইটো স্পৰ্ধা নাই, মই নোৱাৰোঁগৈ। তেওঁ তেতিয়া মোক খুব বুজালে, তেওঁ ক'লে যে বিষ্ণু ৰাভা গ'ল মানে কি সকলো শেষ নেকি, আমাৰ কোনো কাম নাই নেকি, আমি এতিয়া তেওঁ য'ত এৰিছিল তাৰ পৰা আমি আৰম্ভ কৰিব লাগিব।
1: তেখেতে আমি জনাত বিষ্ণু ৰাভাদেৱক বিশেষভাৱে শ্ৰদ্ধা কৰিছিল,
0: হয়
1: সেইগৰাকী ব্যক্তিয়ে,
0: হয় হয়। তেওঁ উবেইদুল লতিফ বৰুৱাই এনেকুৱাকৈ মোক ধৰিলে, ধৰি পেলাই ক'লে যে নহয় আজি দুপৰীয়া সাজ তুমি মোৰ লগতে খাবা, ইয়াতে খাবা। মই তেতিয়া উদঙীয়া মানুহ আৰু, মোৰ চাকৰিও নাই বাকৰিও নাই, গান গাই ঘূৰি ফুৰা মানুহ, তেওঁ জানেই, বোলে তুমি দুপৰীয়া সাজ মোৰ লগতে খাবা, ইয়াতে তুমি ষ্টুডিঅ' মই ঠিক কৰি দিওঁ, হাৰমনিয়াম দিওঁ, তুমি সুৰ কৰা, আজিয়েই ৰাতিলৈ এইটো বজিব লাগিব
1: শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
0: সেইমতে মই দিনটোৰ ভিতৰত বৰ মনটো সেমেকা, কিবা বিষ্ণু ককাইদেউ নাই, কিবা ৰিঙা ৰিঙা মন, তাৰ মাজেৰে মই গানটো সুৰ কৰিলোঁ, কৰি কৰি আবেলি পাঁচটা বাজিলগৈ সুৰটো হওঁতে হওঁতে, তাৰপিছতে পাঁচ বজাৰ পিছত মই আমি আপোনালোকৰ ষ্টুডিঅ'ত ৰেকৰ্ড কৰিলোঁ, ইয়াতে কৰি ৰাতি চাৰে নটাৰ পৰা দহটালৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শেষৰ ছয় মিনিটমান সময় এই গীতটো বজাইছিল, আৰু গীতটো সেইখিনি সময়ত পিছদিনা তাৰ পাছৰ দিনা কেশৱমন্ত্ৰত ঘূৰি অহাৰ পিছত মই যিটো মানে খবৰ পালোঁ, অসমখনতটো বাকী মানুহে শুনিছেই, সেইদিনা দুপৰীয়াৰ পৰা কৈ আছিল যে এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আকাশবাণীয়ে আজি নিশা চাৰে ন বজাত প্ৰচাৰ কৰিব। সেই সূত্ৰে তেজপুৰৰ তেওঁক লৈ পেলাইতো সমদল ঘূৰি ফুৰিছে আৰু, গোটেই কোনোৱে কোনোৱে দুটামান ট্ৰেঞ্জিষ্টৰ গোটাই শ্মশানলৈ লৈ গৈছে। তেওঁ ৰাতি যেতিয়া দপদপকৈ জুইকুৰা জ্বলি আছে শ্মশানত, সেই অৱস্থাটোত এই গীতটো মানে বাজিছিল, আৰু দধি মহন্ত কেশৱমন্ত আহি কোৱা মতে যে শ্মশানখন একেবাৰে সঁচাকৈয়ে শ্মশান হৈ পৰিল, শব্দ নোহোৱা হৈ গ'ল, জুইৰ পুট পুট পাত পাত শব্দটো অকণমান আছে, বাকী চবেই ৰেডিঅ' শুনি আছে, আৰু যেতিয়া এই গানটো যেতিয়া গোৱা হৈছে বোলে জুমে জুমে দুটা তিনিটা ৰেডিঅ'ৰ ওচৰত মানুহে কেৱল উচুবিছে, এনে এটা পৰিৱেশত মানে এনে সুন্দৰকৈ খাপ খাই পৰিল সেইখিনি সময়ত, আৰু তেতিয়াৰ পৰা গীতটো সেইধৰণেই থাকি গ'ল আৰু।

অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আমাৰ অভিলেখাগাৰৰ পৰা লোৱা জীৱনৰ দিশবাণী অনুষ্ঠানত ভূপেন হাজৰিকা, অচ্যুত লহকৰ, সুদক্ষিণা শৰ্মা আৰু খগেন মহন্তই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বিষয়ে কোৱা কিছু কথা আৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে লিখা তিনিটি গীতেৰে আজিৰ অনুষ্ঠানটি সজোৱা

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মোৰ এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
5: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
4: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
5: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নলব।
4: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নি পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
5: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
4: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
6: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
7: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
8: সলাওক সলাওক অভ্যাস সলাওক, এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
9: আজি সন্ধিয়া 7:45ৰ পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানটিৰ অতিথি লোকসংগীতৰ দুগৰাকী শিল্পী সাবিত্ৰী মেধি আৰু মধুস্মিতা মেধি, আঁত ধৰিব ভাস্কৰ শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাৰ পৰা প্ৰচাৰ কৰিবলগীয়া অনুষ্ঠানটি একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজ AIR গুৱাহাটীতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:45ৰ পৰা।
10: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
11: হয়,
10: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
11: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
10: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
11: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
10: অঁ, সঁচাকৈ বৰ ভাল কথা, কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। অসম চৰকাৰে সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কালি 4গৰাকী বিশিষ্ট ব্যক্তিলৈ সন্মানীয় বঁটা ঘোষণা কৰিছে। সেই অনুসৰি জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 আজান পীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বিষ্ণুৰাভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026

0: সতী সাধনীবঁটা আগবঢ়োৱা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অহা 20 জুনত হ'বলগীয়া বিশ্বসভা দিৱসৰ অনুষ্ঠানত আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিকে এই বঁটা প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3 লাখ টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক 3গৰাকীক 2 লাখ টকাকৈ ধনৰাশি প্ৰদান কৰা হ'ব। কালি এখন সংবাদমেলযোগে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছাও জনায়।
1: 3টা বঁটা, এটা হ'ল বিষ্ণু ৰাভা এৱাৰ্ড 2026 আৰু এইটো বঁটা প্ৰতি বছৰে দিয়া হয় 2টা শিতানত, এটা হ'ল ডেন্স আৰু এটা হ'ল ফাইন আৰ্টছ। ঠিক তেনেধৰণে এটা বঁটা ছ'চিয়েল ৱৰ্কৰ ক্ষেত্ৰত সেই বঁটাটো সতী সাধনী বঁটা হিচাপে আমি প্ৰৱৰ্তন কৰিছোঁ। ঠিক তেনেধৰণে অন্য এটা বঁটা, এইটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা, 3 বছৰৰ মূৰে মূৰে আগবঢ়োৱা এই বঁটাটো হৈছে আজান পীৰ এৱাৰ্ড 2025, আগবঢ়োৱা হৈছে শামসুদ্দিন আহমেদ ডাঙৰীয়াক বিষ্ণু ৰাভা এৱাৰ্ড 2026। আমি 2জন ব্যক্তিক আগবঢ়াম, এজন হৈছে মানিক বৰবায়েন আৰু অন্য এগৰাকী ব্যক্তি হ'ল তেখেত মধুসূদন দাস। সতী সাধনী এৱাৰ্ড প্ৰতি 3 বছৰৰ মূৰে মূৰে প্ৰদান কৰা হয়। 2026 বৰ্ষত আমি এই বঁটা প্ৰদান কৰিম এগৰাকী অসমৰ প্ৰথিতযশা মহিয়সী নাৰী শ্ৰদ্ধাৰ গীতা উপাধ্যায় ডাঙৰীয়ানীলৈ।
0: শক্তিপীঠ কামাখ্যা ধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যৰ পৰ্যটন মন্ত্ৰী অজন্ত নেওগে কালি অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে থকা খোৱাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে পাণ্ডু জাহাজঘাট, কামাখ্যা ৰেল ষ্টেচন আৰু নাহৰবাৰীস্থিত আৱাস শিবিৰসমূহ পৰিদৰ্শন কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক ভক্তসকলৰ সুবিধা, সুৰক্ষা আৰু সুব্যৱস্থাপনা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। কামাখ্যা মন্দিৰৰ সমীপৰ এখন লজত আয়োজিত সংবাদমেলত শ্ৰীমতী নেওগে কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন, পাণ্ডু বন্দৰ আৰু পাণ্ডুৰ নাহৰবাৰীত 3টা শিবিৰ স্থাপন কৰা হৈছে। শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা খোৱাৰ সুব্যৱস্থা কৰা হোৱা বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কামাখ্যা ধামলৈ উঠি যোৱা পথৰ 100 মিটাৰ দূৰে দূৰে শিবিৰ স্থাপন কৰা হৈছে। তেওঁ লগতে পথত খোৱা পানীৰো পৰ্যাপ্ত দিহা কৰা হৈছে বুলি জানিবলৈ দিয়ে। মাজুলীৰ আউনীআটী সত্ৰ সত্ৰাধিকাৰ তথা আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে কালি সন্ধিয়া ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱীয় সংস্কৃতি আৰু বহু সাংস্কৃতিক সমাজত ইয়াৰ প্ৰভাৱ শীৰ্ষক অনুষ্ঠানত মুখ্য বক্তা হিচাপে ভাষণ দিয়ে। ব্ৰিটিছ সংসদ বব ব্লেকমেনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত অসমৰ বৈষ্ণৱীয় সংস্কৃতি, সত্ৰ নামঘৰ ব্যৱস্থা আৰু বহু সাংস্কৃতিক সমাজ গঠনত ইয়াৰ ভূমিকা সম্পৰ্কে বিশদভাৱে আলোচনা অনুষ্ঠিত হয়। ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে প্ৰায় 25 মিনিটজোৰা ভাষণত অসমৰ বৈষ্ণৱীয় সংস্কৃতিৰ মানৱতাবাদী দৰ্শন আৰু বিশ্বজনীন মূল্যবোধ সম্পৰ্কে বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ আদৰ্শ, সাম্য, ভাতৃত্ববোধ, সহিষ্ণুতা আৰু মানৱতাবাদী দৰ্শনৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে অসমৰ বৈষ্ণৱীয় আন্দোলন অকল ধৰ্মীয় জাগৰণ নাছিল, বৰং ই আছিল সমাজ সংস্কাৰ, সাংস্কৃতিক ঐক্য আৰু মানৱীয় মূল্যবোধ প্ৰতিষ্ঠাৰ অনন্য বিপ্লৱ। জাতি, বৰ্ণ, ভাষা আৰু সামাজিক বিভেদৰ ঊৰ্ধত উঠি মানুহক একতাৰ সূত্ৰত বান্ধি ৰখাৰ ক্ষেত্ৰত সত্ৰ নামঘৰসমূহে যুগে যুগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্ৰিটেইনৰ সংসদত বৈষ্ণৱীয় সংস্কৃতিৰ বিষয়ে ভাষণ প্ৰদান কৰা ৰাজ্যৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক অভিনন্দন জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বাৰ্তাযোগে কয় যে ব্ৰিটিছ সংসদৰ দৰে বিশ্বৰ অন্যতম গণতান্ত্ৰিক আৰু প্ৰভাৱশালী মঞ্চত অসমৰ বৈষ্ণৱীয় বাণী প্ৰতিধ্বনিত হোৱাটো অকল আউনীআটী সত্ৰ বা মাজুলীৰ বাবে নহয় বৰং সমগ্ৰ অসমবাসীৰ বাবে অবিস্মৰণীয় গৌৰৱৰ ক্ষণ হিচাপে ইতিহাসত লিপিবদ্ধ হৈ ৰব। আমাৰ এতিয়া বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: एक जमाने में हुकुम सिंह को घर वाले कुरकुरदास बुलाते थे, क्योंकि लाइट पंखे चालू देखते ही वो सब पर चिल्लाने लगते थे।
3: अरे रमुआ, ये पंखा क्यों खुला छोड़ा? बिजली का बिल क्या तेरा बापू भरेगा?
2: पर आज उन्हें सब प्यारे लाल बुलाते हैं, क्योंकि जब से उन्होंने सोलर पैनल लगवाया है तब से मीटर की सुई भी चैन से सोती है और हुकुम सिंह भी। पीएम सूर्य घर मुफ्त बिजली योजना आज ही रजिस्टर करें pmsuryaghar.gov.in पर।
4: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं फरहत नाज़।

0: ৰসানন্দ গগৈৰ ৰচনাৰে ৰূপম ভূঞাৰ কণ্ঠৰ গীতটি শুনিলে।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাট পথ নদী যেন হয়।
6: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
5: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
6: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নলব।
5: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
6: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
5: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
7: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী ভাৰতী চহৰীয়া, গীতিকাৰ গীতা হাতী কাকতি, প্ৰযোজনা বিপুল বৰুৱাৰ।

গীতা হাতীকাকতিৰ কথাৰে ভাৰতী চহৰীয়াৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকাত এইবাৰ শুনো আহক অজয় বৰ্মনৰ কণ্ঠৰ গীত। গীতৰ কথা আৰু প্ৰযোজনা সুধীৰ দাসৰ।

0: সেয়া আছিল অজয় বৰ্মনৰ কণ্ঠত সুধীৰ দাস ৰচিত গীত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে 4 গৰাকী ব্যক্তিলৈ বঁটা ঘোষণা, ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি সন্দৰ্ভত মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীৰ ভাষণ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 21 জুনত পুনৰ হ'বলগীয়া নীট নিয়াৰিকৈ সম্পন্ন কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতি পৰ্যালোচনা, দবকা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানৰ প্ৰস্তুতি, অঞ্চলটোৰ 50টা পৰিয়াললৈ চূড়ান্ত জাননী আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত উজবেকিস্তানৰ বিৰুদ্ধে কলম্বিয়াৰ 1-0 অগ্ৰগতি। অসম চৰকাৰে সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কালি 4 গৰাকী বিশিষ্ট ব্যক্তিলৈ সন্মানীয় বঁটা ঘোষণা কৰিছে। এই অনুসৰি জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজান পীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণুৰভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অহা 20 জুনত হ'বলগীয়া বিষ্ণুৰভা দিৱসৰ অনুষ্ঠানত 8 গৰাকী বিশিষ্ট ব্যক্তিক এই বঁটা আনুষ্ঠানিকভাৱে

0: প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3 লাখ টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক 3গৰাকীক 2 লাখ টকাকৈ ধনৰাশিও প্ৰদান কৰা হ'ব। কালি এখন সংবাদমেলত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই এই বিষয়ে সদৰি কৰে। মন্ত্ৰীগৰাকীয়ে আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।
1: 3টা বঁটা, এটা হ'ল বিষ্ণু ৰাভা এৱাৰ্ড 2026 আৰু এইটো বঁটা প্ৰতি বছৰে দিয়া হয় 2টা শিতানত, এটা হ'ল ডেন্স আৰু এটা হ'ল ফাইন আৰ্টছ। ঠিক তেনেধৰণে এটা বঁটা ছ'চিয়েল ৱৰ্কৰ ক্ষেত্ৰত সেই বঁটাটো সতী সাধনী বঁটা হিচাপে আমি প্ৰৱৰ্তন কৰিছোঁ। ঠিক তেনেধৰণে অন্য এটা বঁটা, এইটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা, 3 বছৰৰ মূৰে মূৰে আগবঢ়োৱা এই বঁটাটো হৈছে আজান পীৰ এৱাৰ্ড 2025, আগবঢ়োৱা হৈছে শামসুদ্দিন আহমেদ ডাঙৰীয়াক, বিষ্ণু ৰাভা এৱাৰ্ড 2026। আমি 2জন ব্যক্তিক আগবঢ়াম, এজন হৈছে মানিক বৰবায়েন আৰু অন্য এগৰাকী ব্যক্তি হ'ল তেখেত মধুসূদন দাস। সতী সাধনী এৱাৰ্ড প্ৰতি 3 বছৰৰ মূৰে মূৰে প্ৰদান কৰা হয়। 2026 বৰ্ষত আমি এই বঁটা প্ৰদান কৰিম এগৰাকী অসমৰ প্ৰথিতযশা মহিয়সী নাৰী শ্ৰদ্ধাৰ গীতা উপাধ্যায় ডাঙৰীয়ানীলৈ।
0: মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে কালি সন্ধিয়া ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু বহু সাংস্কৃতিক সমাজত ইয়াৰ প্ৰভাৱ শীৰ্ষক অনুষ্ঠানত মুখ্য বক্তা হিচাপে ভাষণ দিয়ে। ব্ৰিটিছ সাংসদ বব ব্লেকমেনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত অসমৰ বৈষ্ণৱ সংস্কৃতি, সত্ৰ নামঘৰৰ ব্যৱস্থা আৰু বহু সাংস্কৃতিক সমাজ গঠনত ইয়াৰ ভূমিকা সম্পৰ্কে বিশদভাৱে আলোচনা অনুষ্ঠিত হয়। ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে প্ৰায় 25 মিনিটজোৰা ভাষণত অসমৰ বৈষ্ণৱ সংস্কৃতিৰ মানৱতাবাদ দৰ্শন আৰু বিশ্বজনীন মূল্যবোধৰ সম্পৰ্কে বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ আদৰ্শ, সাম্য, ভাতৃত্ববোধ, সহিষ্ণুতা আৰু মানৱতাবাদী দৰ্শনৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে অসমৰ বৈষ্ণৱ আন্দোলন অকল ধৰ্মীয় জাগৰণ নাছিল, বৰং ই আছিল সমাজ সংস্কাৰ, সাংস্কৃতিক ঐক্য আৰু মানৱীয় প্ৰমূল্য প্ৰতিষ্ঠাৰ অনন্য বিপ্লৱ। জাতি, বৰ্ণ, ভাষা আৰু সামাজিক বিভেদৰ ঊৰ্ধত উঠি মানুহক একতাৰ সূত্ৰত বান্ধি ৰখাৰ ক্ষেত্ৰত সত্ৰ নামঘৰসমূহে যুগে যুগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে। সত্ৰাধিকাৰগৰাকীয়ে ভাষণত সত্ৰীয়া নৃত্য, বৰগীত, অংকীয়া নাট, মুখাশিল্প, বৃন্দাবনী বস্ত্ৰ আদি অসমৰ অমূল্য সাংস্কৃতিক সম্পদৰ বিষয়েও আলোচনা কৰে। তেওঁ বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘাত আৰু বিভাজনৰ সময়ত শংকৰী দৰ্শনৰ শান্তি, সহাৱস্থান আৰু পাৰস্পৰিক সন্মানৰ বাণীসমূহ অধিক প্ৰাসংগিক হৈ পৰিছে বুলি মত প্ৰকাশ কৰে। অনুষ্ঠানত ব্ৰিটিছ সাংসদ, সমাজ নেতা, গৱেষক, সাংস্কৃতিক কৰ্মী আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্ৰিটেইনৰ সংসদত বৈষ্ণৱ সংস্কৃতিৰ বিষয়ে ভাষণ দিয়া ৰাজ্যৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক অভিনন্দন জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বাৰ্তাযোগে কয় যে ব্ৰিটিছ সংসদৰ দৰে বিশ্বৰ অন্যতম গণতান্ত্ৰিক আৰু প্ৰভাৱশালী মঞ্চত অসমৰ বৈষ্ণৱ বাণী প্ৰতিনিধিত্ব হোৱাটো অকল আউনীআটী সত্ৰ বা মাজুলীৰ বাবেই নহয়, বৰং সমগ্ৰ অসমবাসীৰ বাবে অবিস্মৰণীয় গৌৰৱৰ ক্ষণ হিচাপে ইতিহাসত লিপিবদ্ধ হৈ ৰব। অহা 21 জুনত দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি পৰীক্ষা নীট নিয়াৰিকৈ অনুষ্ঠিত কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰ্যালোচনা কৰে। পৰীক্ষা হ'বলগীয়া জিলাসমূহৰ আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অন্য বিভাগীয় বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে এই প্ৰস্তুতিৰ বুজ লয়। ৰাজ্যখনৰ 17খন জিলাৰ 87টা কেন্দ্ৰত হ'বলগীয়া এই পৰীক্ষাত 43,319গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰীয়ে কালি পৰ্যালোচনা বৈঠকত এই পৰীক্ষা মুক্ত আৰু নিকাভাৱে অনুষ্ঠিত কৰিবলৈ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক যৌথভাৱে সকলো কেন্দ্ৰ পৰিদৰ্শন কৰি নিৰাপত্তা ব্যৱস্থা আৰু আন্তঃগাঁথনিৰ বুজ লবলৈ নিৰ্দেশ দিয়ে। তদুপৰি পৰীক্ষাৰ আগদিনাই সকলো কেন্দ্ৰতে CCTV ব্যৱস্থা, বায়োমেট্ৰিক সৰঞ্জাম, মোবাইলৰ সংকেতত বাধা প্ৰদান কৰাৰ বাবে বাধ্যতামূলক কাৰিকৰী নিৰীক্ষণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিবলৈ পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা 100 মিটাৰ দূৰত্বলৈকে উপযুক্ত আইনী নিষেধাজ্ঞা জাৰি কৰিবলৈও মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে। তেওঁ লগতে CCTV ফুটেজ নিৰীক্ষণৰ বাবে সকলো জিলাত 1গৰাকীকৈ নডেল বিষয়া নিযুক্তি দি সকলো ফুটেজ আকস্মিকভাৱে পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে। পৰীক্ষাৰ্থীসকল পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে 2তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পাৰ হ'ব লাগিব। তদুপৰি বৈধ প্ৰৱেশ পত্ৰ লগত থকা পৰীক্ষাৰ্থীসকলৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ বাহনসমূহত পৰীক্ষাৰ দিনটোত যাতায়াত বিনামূলীয়া হ'ব। পৰীক্ষা কেন্দ্ৰসমূহত যাতে কোনোৱে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিশেষ ব্যৱস্থা লোৱা হ'ব। পৰীক্ষা কেন্দ্ৰসমূহ 24 ঘণ্টা আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ অধীনত থাকিব। তদুপৰি প্ৰশ্নকাকতসমূহ সামৰিক বাহিনীৰ বিষয়াৰ জৰিয়তে সৰবৰাহ কৰা হ'ব। কাছাৰ জিলাতো নীট সুকলমে পৰিচালনাৰ বাবে জিলা প্ৰশাসনে সকলো পৰীক্ষা কেন্দ্ৰৰ চৌপাশে BNSSৰ 163 ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে। জিলাখনৰ 7টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। জিলা আয়ুক্ত আয়ুষ গাৰ্গে পৰীক্ষা

0: কৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ সকলো নিৰ্দেশনা মানি চলিবলৈ জনসাধাৰণক আহ্বান জনাইছে। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যৰ পৰ্যটন মন্ত্ৰী অজন্তা নেওগে কালি অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে থকা খোৱাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে পাণ্ডু জাহাজঘাট, কামাখ্যা ৰেল ষ্টেচন আৰু নাহৰবাৰীস্থিত আৱাস শিবিৰসমূহ পৰিদৰ্শন কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক ভক্তসকলৰ সুবিধা, সুৰক্ষা আৰু সুব্যৱস্থাপনা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। কামাখ্যা মন্দিৰৰ সমীপৰ এখন লজত আয়োজিত সংবাদমেলত শ্ৰীমতী নেওগে কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন, পাণ্ডু বন্দৰ আৰু পাণ্ডুৰ নাহৰবাৰীত 3টা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা খোৱাৰ সুব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কামাখ্যা ধামলৈ উঠি যোৱা পথৰ 100 মিটাৰ দূৰে দূৰে শিবিৰ স্থাপন কৰা হৈছে। তেওঁ লগতে পথত খোৱাপানীৰো পৰ্যাপ্ত দিহা কৰা হৈছে বুলি জানিবলৈ দিয়ে। এইবাৰৰ মেলাত 8 লক্ষাধিক ভক্তৰ সমাগম হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
1: যোৱা 2টা বছৰ 2024 চনত আমাৰ ভাৰতবৰ্ষৰ ভিতৰৰ পৰা প্ৰায় 7,46,046 জন টুৰিষ্টে ইয়াত অংশগ্ৰহণ কৰিছিল আৰু ইয়াত ফৰেন টুৰিষ্টৰ সংখ্যা আছিল 20 জন। সৰ্বমুঠ 7,46,066 জন ভক্তই এই অনুষ্ঠানটোত অম্বুবাচী মহাযোগত অংশগ্ৰহণ কৰিছিল আৰু 2025 চনত আমি দেখিছোঁ যে 7,70,977 জন ইয়াত ভক্তই অংশগ্ৰহণ কৰিছিল ভাৰতৰ ভিতৰত আৰু ভাৰতৰ বাহিৰৰ পৰা, যিটো ফৰেন টুৰিষ্ট বুলি কওঁ, 42 জনে ইয়াত অংশগ্ৰহণ কৰিছিল আৰু সৰ্বমুঠ ইয়াত 7,72,019 জন ভক্তই অংশগ্ৰহণ কৰিছিল, যিয়ে মই ভাবোঁ যে গোটেই আমাৰ নৰ্থ ইষ্টৰ ভিতৰতে নহয় ভাৰতবৰ্ষৰ ভিতৰতে এক আধ্যাত্মিক পৰিৱেশ ই ৰচনা কৰিছে। আৰু আমাৰ দায়িত্ব হৈছে যে এই অনুষ্ঠানটোত যিসকল ভক্ত ইয়ালৈ আহিব, সেই ভক্তসকলে যাতে এটা সুন্দৰ পৰিৱেশ পায়, আৰামদায়ক এটা সুসংগঠিত পৰিৱেশ নিশ্চিত কৰা আমাৰ সকলোৰে লক্ষ্য।
0: দক্ষিণ নগাঁও বন বিভাগ আৰু হোজাই জিলা প্ৰশাসন ডবকা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱাৰ বাবে সাজু হৈছে। এই অভিযানৰ প্ৰথম পৰ্যায়ত যমুনা মৌদংগা সংৰক্ষিত বনাঞ্চলৰ উদমাৰী টঙীয়া গাঁৱত উচ্ছেদ চলোৱা হ'ব। বন বিভাগে এই সংক্ৰান্তত কালি অঞ্চলটোৰ 50টা পৰিয়াললৈ চূড়ান্ত জাননী জাৰি কৰে। এই পৰিয়ালসমূহক 15 দিনৰ ভিতৰত সংৰক্ষিত বনাঞ্চল ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। যিসকলৰ হাতত ভূমিৰ কোনো বৈধ নথি পত্ৰ আছে তেওঁলোকক এসপ্তাহৰ ভিতৰত সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত এই নথি দাখিল কৰিবলৈ কোৱা হৈছে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বৈধ নথি দিব নোৱাৰিলে আইনী ব্যৱস্থাৰে উচ্ছেদ কৰা হ'ব বুলি জাননীত উল্লেখ কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি 9 জুলাইৰ পাছত দ্বিতীয় পৰ্যায়ত সংৰক্ষিত বনাঞ্চলত বাস কৰি থকা আন 152টা পৰিয়ালকো উচ্ছেদ কৰা হ'ব। উল্লেখযোগ্য যে জানুৱাৰীত চলা উচ্ছেদ অভিযানৰ সময়ত এই পৰিয়ালকেইটাক সাময়িকভাৱে উচ্ছেদৰ আওতাৰ বাহিৰত ৰখা হৈছিল। সেই সময়ত সৰ্বোচ্চ ন্যায়ালয়ত বিষয়টো বিচাৰাধীন হৈ থকা বাবে প্ৰশাসনে উচ্ছেদ স্থগিত ৰাখিছিল। কিন্তু বৰ্তমান কোনো আইনী বাধা নথকাৰ পৰিপ্ৰেক্ষিতত বন বিভাগ সম্পূৰ্ণ সংৰক্ষিত বনাঞ্চলখন দখলমুক্ত কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। সমগ্ৰ শিক্ষা অসমে ৰাজ্যৰ 39,415 বিদ্যালয়লৈ 2026-27 বৰ্ষৰ বাবে বাৰ্ষিক অনুদানৰ 10% ধন মোকলাই দিছে। সমগ্ৰ শিক্ষাৰ কাৰ্যবাহী সঞ্চালক বিপুল কুমাৰ দাসে কালি এই সন্দৰ্ভত সকলো জিলাৰ মিছন সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰে। এই পত্ৰত অনুদানৰ ধন ব্যৱহাৰ সন্দৰ্ভত যাৱতীয় নিৰ্দেশনা দিয়া হৈছে। পত্ৰত উল্লেখ কৰা অনুসৰি বাৰ্ষিক অনুদানৰ ধনেৰে বিদ্যুতৰ মাচুল পৰিশোধ কৰা বিষয়টোক অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে। আনহাতে অনুদানৰ 10% স্বচ্ছতা কাৰ্যসূচীত ব্যয় কৰিব লাগিব বুলিও নিৰ্দেশ দিয়া হৈছে। নীতি নিৰ্দেশনা মানি 25 জুনৰ ভিতৰত এই ধনৰাশি ব্যয় কৰিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ দিয়া হৈছে। ফিফা বিশ্বকাপ ফুটবলৰ মেক্সিকোত অনুষ্ঠিত কে গ্ৰুপৰ এখন খেলত কলম্বিয়া উজবেকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখনৰ প্ৰথমাৰ্ধৰ সমাপ্তিলৈ কলম্বিয়া 1-0 গ'লত আগবাঢ়ি আছে। ইয়াৰ আগেয়ে খানা আৰু পানামাৰ মাজত টৰণ্টো ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এলৰ এখন খেলত খানাই পানামাক 1-0 গ'লত পৰাস্ত কৰে। আন এখন খেলত ইংলেণ্ডে ক্ৰোৱেছিয়াৰ বিৰুদ্ধে 4-2 গ'লত জয়লাভেৰে নিজৰ অভিযান আৰম্ভ কৰিছে। প্ৰতিযোগিতাৰ আন এখন খেলত পৰ্টুগাল কংগোৰ বিৰুদ্ধে 1-1 গ'লত ড্ৰতে সন্তুষ্ট থাকিবলগীয়া হয়। মহিলাৰ টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি ভাৰতে নেডাৰলেণ্ডছক 95 ৰাণৰ ব্যৱধানত পৰাস্ত কৰে। লিডছৰ হেডিংলিত অনুষ্ঠিত গ্ৰুপৰ খেলখনত প্ৰথমে বেটিং কৰি ভাৰতে স্মৃতি মান্ধানাৰ 74 আৰু শেফালী বাৰ্মাৰ 55 ৰাণৰ অৰিহণাৰে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 210 ৰাণৰ বিজয় লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰ নেডাৰলেণ্ডছে 17 অভাৰ আৰু 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 114 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ শ্ৰীচৰণীয়ে 4টা উইকেট দখল কৰে। স্মৃতি মান্ধানাক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ঘোষণা কৰা হয়। জাহ্নৱী কাশ্যপে গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত 79 সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় একুৱেটিক চেম্পিয়নশ্বিপৰ মহিলাৰ 200 মিটাৰ ফ্ৰী ষ্টাইল শিতানত কালি ৰূপৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। জাহ্নৱীয়ে 2 মিনিট আৰু 5.93 ছেকেণ্ডত সাঁতোৰ সম্পূৰ্ণ কৰি দ্বিতীয় স্থান দখল কৰে।

0: আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত অনুষ্ঠিত হোৱা কেইবাটাও অভিলেখ তথা কেইবাগৰাকী খেলুৱৈৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইবাখনো বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ এটা মুখ্য বাতৰিৰূপে প্ৰকাশ কৰা হৈছে। আমাৰ অসম কাকতে এই সম্পৰ্কীয় এটা বাতৰি, অনবদ্য হেট্ৰিকেৰে মেছিৰ শেষ বিশ্বকাপৰ যাদুকৰী আৰম্ভ, এমবাপেৰ অভিলেখ অপ্ৰতিৰোধ্য হালাণ্ড শিৰোনামেৰে প্ৰকাশ কৰিছে দৈনিক অসম কাকতত। একেটা বাতৰিৰ শিৰোনাম, এতিয়াও আৰ্জেণ্টিনাৰ অদমনীয় নায়ক, বিশ্বকাপৰ সৰ্বোচ্চ গোলৰ ক্লোজৰ ৰেকৰ্ড স্পৰ্শ, হেট্ৰিক, মেছি মেজিকত মুগ্ধ ক্ৰীড়া সমাজ। অসমে প্ৰতিদিন কাকতে বাতৰিটো মহানায়ক মেছিৰ অবিশ্বাস্য হেট্ৰিকত প্ৰাণৰ সঞ্চাৰ বিশ্বকাপত শীৰ্ষকেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ফ্ৰান্সত অনুষ্ঠিত G7 সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ তথা বিভিন্ন বিশ্ব নেতাৰ সৈতে হোৱা আলোচনাৰ প্ৰসংগ আজিৰ কাকতসমূহে প্ৰাধান্য দিছে। দৈনিক জনমভূমি কাকতত বাতৰিটো কেতবোৰ উন্নত দেশৰ মানসিকতালৈ আঙুলিয়াই G7 শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে কলে আস্থা পুনৰস্থাপনৰ ওপৰত নিৰ্ভৰ কৰিছে বিশ্বৰ ভৱিষ্যত। আৰু দ্য আছাম ট্ৰিবিউন কাকতে টকছ অন G7 সামিট ছেডলাইনছ, ট্ৰাম্প প্ৰেজিছ মোদী এজ টাফ নেগোচিয়েটৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিয়েল কাকতত অসমত শীঘ্ৰে আৰম্ভ হ'বলগীয়া ড্ৰোনযোগে ডাক সেৱা সম্পৰ্কীয় এটা খবৰৰ শীৰ্ষক, আছাম ছেট ফৰ ড্ৰোন পোষ্টেল ডেলিভাৰী 40 ৰুটছ আইডেণ্টিফাইড। নিয়মীয়া বাৰ্তা কাকতে অসমৰ বৈষ্ণৱী আৰু সত্ৰীয়া সংস্কৃতিৰ ইতিহাসত নতুন অধ্যায় ৰচনাৰে আউনীআটী সত্ৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে ব্ৰিটিছ সংসদত বৈষ্ণৱীয় সংস্কৃতি আৰু বহু সাংস্কৃতিক সমাজত ইয়াৰ প্ৰভাৱ শীৰ্ষক অনুষ্ঠানত মুখ্য বক্তাৰূপে ভাষণ প্ৰদান কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। পুনৰ অনুষ্ঠিত হ'বলগীয়া 2026 বৰ্ষৰ নীট পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰশাসনৰ সৈতে মিলিত হোৱাৰ পৰ্যালোচনা বৈঠকৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি আজান পীৰ বিষ্ণু ৰাভা আৰু সতী হাতনি বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰাৰ বাতৰি এটা দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2-1 বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে 4 গৰাকী ব্যক্তিলৈ বঁটা ঘোষণা। ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি সন্দৰ্ভত মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীৰ ভাষণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 21 জুনত পুনৰ হ'বলগীয়া নীট নিয়াৰিকৈ সম্পন্ন কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতি পৰ্যালোচনা। দবকা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানৰ প্ৰস্তুতি। অঞ্চলটোৰ 50টা পৰিয়াললৈ চূড়ান্ত জাননী। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত উজবেকিস্তানৰ বিৰুদ্ধে কলম্বিয়াৰ 2-1 গ'লত অগ্ৰগতি।
2: এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষণিক পাছতেই জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। আজি শুনক নগাঁও জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে নগাঁৱৰ পৰা আমাৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়া। উত্তৰ পূব ভাৰতৰ অন্যতম বৃহৎ ধৰ্মীয় আৰু সামাজিক সংগঠন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা প্ৰতিষ্ঠিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস যোৱা 10 জুনত তিনিজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। নগাঁও চহৰৰ কলংপাৰস্থিত মূল চৌহদৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এলানি কাৰ্যসূচী গ্ৰহণ কৰে। এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়াৰ এক প্ৰতিবেদন।
2: নগাঁও চহৰৰ কলংপাৰস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱসটি যোৱা 10 জুনত বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচী উদযাপন কৰে। পুৱা পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ ভাষণ প্ৰদান কৰে বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই। ইয়াৰ পাছতে বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত বন্তি প্ৰজ্বলন আৰু বিশ্ববিদ্যালয়ৰ সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অশোক কুমাৰ বৰাই। এই সভাতে বিশ্ববিদ্যালয়ৰ বাৰ্ষিক চাৰচত্ৰ আৰু অসমীয়া বিভাগৰ বাৰ্ষিক বাৰ্তালোচনী জ্ঞাপন অনুষ্ঠান কৰা হয়। অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে নগাঁও বটদ্ৰৱা সমষ্টি বিধায়ক ৰূপক শৰ্মা, নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ হিতেশ ডেকা, বিশিষ্ট সাহিত্যিক সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, বিশিষ্ট ভাস্কৰ্য শিল্পী পদ্মশ্ৰী নুৰুদ্দিন।

0: আহমেদ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াৰ লগতে কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
1: জনজনত সমগ্ৰ দেশৰ লগতে নগাঁৱতো প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা ৰূপায়িত এই আঁচনিৰ জৰিয়তে দেশৰ প্ৰসূতিসকলৰ লগতে শিশুৰ স্বাস্থ্য সুৰক্ষা সন্দৰ্ভত বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ প্ৰদান কৰা আৰু প্ৰসূতিকালীন ৰোগৰ লক্ষণসমূহ নিৰ্ধাৰণ কৰি উপযুক্ত চিকিৎসা প্ৰদান কৰাই আঁচনিখনৰ মূল উদ্দেশ্য। এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ এক বিশেষ প্ৰতিবেদন।
0: প্ৰসূতি বিশেষজ্ঞৰ দ্বাৰা দ্বিতীয় আৰু তৃতীয় ত্ৰৈমাসিক প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা কৰি বিপদজনক লক্ষণসমূহ আগতীয়াকৈ চিনাক্ত কৰি মাতৃ আৰু শিশুৰ ভৱিষ্যত সুৰক্ষা কৰাৰ উদ্দেশ্যে প্ৰতি মাহৰ 9 তাৰিখ আৰু 19 তাৰিখে উদযাপন কৰি অহা ভাৰত চৰকাৰৰ অনন্য পদক্ষেপ প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃ অভিযানে সফলভাৱে যোৱা 9 জুনত 10 বছৰ সম্পূৰ্ণ কৰে। সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো মুঠ 166টা স্বাস্থ্য কেন্দ্ৰ, আয়ুষ্মান আৰোগ্য মন্দিৰ, সামূহিক স্বাস্থ্য কেন্দ্ৰ FRU, মহকুমা অসামৰিক চিকিৎসালয়, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ত সফলভাৱে দ্বিতীয় আৰু তৃতীয় ত্ৰৈমাসিক গৰ্ভৱতী মহিলাসকল প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ অংশ হিচাপে প্ৰায় 3,596গৰাকী প্ৰসূতি মহিলাক বিনামূলীয়া তথা গুণগত মানদণ্ড সম্পন্ন স্বাস্থ্য পৰীক্ষাৰ সুবিধা প্ৰদান কৰা হয়। 10 বছৰীয়া এই অভিযানৰ দ্বাৰা বিনামূলীয়া সেৱা যেনে তেজ আৰু প্ৰস্ৰাৱ পৰীক্ষা, ৰক্তচাপৰ জোখ, ওজন আৰু উচ্চতাৰ উপৰিও বিনামূলীয়া আইৰণ, পলিক এচিড টেবলেটকে ধৰি প্ৰয়োজনীয় ঔষধসমূহ বিতৰণ কৰা হয়। ইয়াৰ উপৰি উপস্থিত প্ৰসূতি মহিলাসকলক পুষ্টিকৰ খাদ্য প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয়। নগাঁও জিলাৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য কেন্দ্ৰত অনুষ্ঠিত হোৱা 10 বছৰীয়া যতনৰ এটা দৰ্শকৰ অংশ হিচাপে পৰিস্মিতা বৰগোহাঁই, জিলা সংবাদ বিশেষজ্ঞ দৰ্শনা শৰ্মা, জিলা পৰিয়াল পৰিকল্পনা সমন্বয়ক ধিংগেট নগৰীয়া আৰু ৰহা সামূহিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ অনুষ্ঠান পৰ্যবেক্ষণ কৰে আৰু উপস্থিত প্ৰসূতি মহিলাসকলৰ সৈতে বাৰ্তালাপ কৰে।
1: আশাৰী প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যকে যোৱা 31 মেত কলিয়াবৰ গাঁওৰক্ষী বাহিনীৰ সদস্যলৈ সাজ পোছাক, ৰেইনকোট, জোতা, টৰ্চ লাইট আদি সামগ্ৰী যোগান ধৰে। আগন্তুক বাৰিষা কালত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীসমূহৰ নিৰাপত্তা আৰু সম্ভাৱ্য বানপানীৰ সময়ত ওখ ঠাইলৈ স্থানান্তৰিত হোৱা আদি সময়খিনিত সহায় হোৱাকৈ আৰণ্যকে এই সামগ্ৰীসমূহ বিতৰণ কৰে। এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ সংবাদদাতা মনিন্দ্ৰ শইকীয়াৰ এক বিশেষ প্ৰতিবেদন।
0: বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত বিগত 36 বছৰ ধৰি সেৱা আগবঢ়াই আয়নিক নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে যোৱা 31 মেত কলিয়াবৰত গাঁওৰক্ষী বাহিনীৰ সক্ৰিয় সদস্যসকলে সাজ পোছাকৰ লগতে ৰেইনকোট, টৰ্চ লাইট, জোতা আদি সামগ্ৰী আগবঢ়ায়। বাৰিষাৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সুৰক্ষাৰ দায়িত্বত নিয়োজিত গাঁওৰক্ষী বাহিনীৰ সদস্যসকললৈ আয়নিক নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে আগবঢ়ালে এই সাজ পোছাক, ৰেইনকোট, জোতা, টৰ্চ লাইট আদি সামগ্ৰীসমূহ। জখলাবনা আৰক্ষী থানাৰ সামূহিক ভৱনত নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰাৰ্থপ্ৰতিম দাসৰ উপস্থিতিত অনুষ্ঠিত সামগ্ৰী বিতৰণ অনুষ্ঠানত কলিয়াবৰ সমজিলা আৰক্ষী অধীক্ষক বিতুল চেতিয়া, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া নীলয় বৰুৱা, আৰণ্যকৰ সচিব প্ৰধান বিভৱ কুমাৰ তালুকদাৰ উপস্থিত থাকে।
1: জিলাৰ ৰেহৰূপ আজিলৈ ইমানেই। কাইলৈ পুনৰ লগ পাম আন এখন নতুন জিলাৰ ৰেহৰূপ লৈ। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি নগাঁও জিলাৰ ৰেহৰূপ শুনিলে। আজি লগ পালে আমাৰ সংবাদদাতা মুনীন্দ্ৰ শইকীয়াক।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। আৰম্ভ কৰা হৈছে ফোন ইন কল্পতৰু। আজিৰ অনুষ্ঠানটিলৈ মই বিনীতা ডেকাই জনাইছোঁ আদৰণি। শ্ৰোতাসকলে নিজৰ প্ৰিয় গীতটি শুনিবলৈ আমালৈ ফোন কৰিব পাৰিব এই দুটি নম্বৰত 03612661876 আৰু 09453504 0522।

নম্বৰটোতেই পুনৰ কৈছোঁ, 03612661876 আৰু 09435405222। তেনেহ'লে পলম নকৰি প্ৰিয় গীতটিৰ বিষয়ে জনাই আমালৈ ফোন কৰক। তেতিয়ালৈ তৰালী শৰ্মাৰ কণ্ঠৰ এই গীতটি শুনোচোন।

0: তৰালী শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে। আমালৈ ইতিমধ্যে ফোন আহিছে, আমি প্ৰথম ফোনটি উঠাইছোঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ
0: নমস্কাৰ, কোনে কৈছে আপুনি?
1: হয়

0: মিতালী শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে। আমালৈ ইতিমধ্যে ফোন আহিছে, আমি প্ৰথম ফোনটি উঠাইছোঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ।
0: নমস্কাৰ, কোনে কৈছে আপুনি?
1: মই দৰং জিলাৰ খৈৰাবাৰীৰ পুনুৰাম কলিতাই ক'লোঁ।
0: হয় হয় ডাঙৰীয়া, আজি কি গীত শুনিব?
1: মই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠৰ মুক্তিকামী লক্ষ্যজনৰ এই গীতটো শুনিব বিচাৰিছোঁ।
0: হয় হয়, আমি গীতটি শুনাব পাৰিম। ভালে আছে নহয় আপুনি?
1: হয় হয় ভালে আছে, ভালে
0: আছে। হয় হয় নিশ্চয় আপোনাৰ প্ৰিয় গীতটি
1: আকাশবাণীলৈ গৈ এই জীৱন সুৰক্ষী অনুষ্ঠানত মোৰ এটা সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল।
0: হয় হয় হয়,
1: হিমন্ত বৰ্মা দেৱে কৰিছিল, সেইটো প্ৰচাৰ হৈছে,
0: প্ৰচাৰ হৈছে। হয় গম পাইছোঁ। ভাল লাগিল, ভাল লাগিছে। আপোনাৰ কেনেকুৱা লাগিছে বাৰু?
1: হয় হয়,
0: আপোনাৰ কেনেকুৱা লাগিছে?
1: মোৰ খুব ভাল লাগিছে এই অনুষ্ঠানটোত যোগদান কৰি।
0: হয় হয়,
1: আৰু বিভিন্নজনে মানে খুব হেৰি কৰিছে আৰু,
0: মাজতে
1: আকৌ লেখা মেলাও কৰো।
0: হয়, আৰু নিজে অনুষ্ঠান শুনিও থাকে, আকৌ আপুনি আহি আমাৰ ইয়াত আপোনাৰ অনুষ্ঠান, আপোনাৰ মানে সাক্ষাৎকাৰো প্ৰচাৰ হ'ল, গতিকে খুব ভাল লাগিছে নিশ্চয়। হয়, আমাৰো ভাল লাগিছে। এনেদৰে আগলৈ আমালৈ ফোন কৰি থাকিব, অনুষ্ঠান শুনি থাকিব। আপোনাৰ প্ৰিয় গীতটি
1: মোৰ সহধৰ্মিনী মইনা কলিতা আছে।
0: হয়,
1: আৰু এগৰাকী বৰ শ্ৰোতা ধীৰেশ্বৰী বৰুৱা নাপ্তাপাৰাৰ, নাৰায়ণ বৰুৱা আৰু গুৰেশ্বৰৰ ভৱেন্দ্ৰ চন্দ্ৰ ডেকা, এইসকলৰ মানে মাজে মাজে মোক কয় যে আপুনি আমাৰ নামটো প্ৰচাৰ কৰিবচোন, কয় আমি শুনি থাকোঁ ৰেগুলাৰ, কিন্তু তেওঁলোকে চেষ্টা কৰে কিন্তু নাপায়।
0: হয়, আপুনি কৰিব নোৱাৰে, আপুনি তেওঁলোকক জনাই দিব, বা এতিয়া যদি শুনি আছে গম পাবই ফোন নম্বৰটি। হয়
1: হয়,
0: ঠিক আছে, আপোনালোক আটাইৰে অনুৰোধত আমি ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনাই দিছোঁ।

0: ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে আমি পৰৱৰ্তী শ্ৰোতাগৰাকীৰ সৈতে কথা পাতিব বিচাৰিছোঁ। হেল্ল'
1: হেল্ল'
0: হয়, কোনে কৈছে?
1: হয় নমস্কাৰ, সুপ্ৰভাত। মই হাতীমিয়াৰ পৰা মাধৱী নাথে ক'লোঁ।
0: মাধৱী নাথ, আপুনি কি গীত শুনিব আজি?
1: যিহেতু আজি বিউটি শৰ্মা বৰুৱা বাইদেউৰ উপজা দিন, তেখেতলৈ শ্ৰদ্ধা নিবেদি তেখেতৰ মাহ হালধিৰে গীতটি শুনাই দিলে ভাল পাম।
0: হয়,
1: লগতে তেখেতৰ সাধুকুণ্ড অনুষ্ঠানটি মই যেতিয়া শুনিছিলোঁ তেতিয়া তেখেতৰ কথাবোৰ শুনি মই ইমানেই আপ্লুত হৈছিলোঁ। তেখেতলৈ মই বুলি আপোনালোকৰ জৰিয়তে মেছেজ এটি দিছিলোঁ। তেখেতে ইমান ভাল পাইছে যে মোক ভনীৰ নিচিনা মানে সন্মান দিছিলে। তেখেতে ভইচ মেছেজটি মোক মানে পঠিয়াইছিলে যে তোমাৰ কথাবোৰ শুনি মোৰ ইমান ভাল লাগিছে, তুমি সদায় সুখী হৈ থাকা বুলি কৈছিল। এই কথাখিনি মোৰ আজিও মানে কাণত বাজি থাকে। মই সেই মেছেজটি মই প্ৰায়ে শুনি থাকোঁ।
0: খুব ভাল ভাল এটা মানে স্মৰণীয় ঘটনা নহয় জানো?
1: হয়
0: হয়, নিশ্চয় আপোনাৰ সৈতে কথা পাতি ভাল লাগিল। বিউটি শৰ্মা বৰুৱা বাইদেউলৈ আমিও উপজা দিনৰ অনুৰোধ জনাইছোঁ। আৰু
1: হয়, মই গীতটি উচৰ্গা কৰিব বিচাৰিছোঁ কেইজনমান শ্ৰোতাৰ সৈতে।
0: নিশ্চয় কওক।
1: বংকিম চন্দ্ৰ দাস, হিতেশ্বৰ লহকৰ দাদা, তাৰপিছত তনুজা খাতুন, ইমৰাণ হুছেইন মিণ্টু, হাছিনা বাইদেউ, লগতে জিন্নাথ হাজৰিকালৈ এই গীতটি উচৰ্গা কৰিলোঁ আৰু লগতে আপোনালোকলৈ।
0: হয়, ধন্যবাদ। সকলোৰে অনুৰোধত আমি বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ এই গীতটি শুনাই দিছোঁ।

0: বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ দ্বিজেন্দ্ৰমোহন শৰ্মা ৰচিত গীতটি শুনিলে।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈয়ে বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
5: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
4: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
5: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নল'ব।
4: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
5: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
4: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
6: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: পুনৰ ঘূৰি আহিছো ফোন ইন কল্পতৰু অনুষ্ঠানটিলৈ। হেল্ল'
7: হেল্ল' নমস্কাৰ
0: নমস্কাৰ
7: সুপ্ৰভাত
0: সুপ্ৰভাত

0: কোনে কৈছে আপুনি?
1: হয়, মই পশ্চিম দৰং হেঙালপাৰাৰ পৰা ক'লো, লক্ষ্য চহৰীয়া।
0: হয়, কি গীত শুনিব আজি?
1: হয়, মই জুবিন গাৰ্গৰ কণ্ঠত কাঁহী বাতি ঘটি লতালৈ এই শিখৰ গীতটি শুনিব বিচাৰিছোঁ।
0: হয়, নিশ্চয়। আপুনি জুবিন গাৰ্গৰ বাহিৰেও আৰু কাৰ গান শুনি ভাল পায়?
1: পুৰণি আমাৰ শিল্পী হিচাপে ডক্টৰ ভূপেন হাজৰিকা, খগেন মহন্ত, এইসকল শিল্পী গীত শুনি খুবেই ভাল পাওঁ।
0: নিশ্চয়। আপোনাৰ যিটো প্ৰিয় গীত শুনিব বিচাৰিছে জুবিন গাৰ্গৰ কণ্ঠত, আমি শুনাব পৰা হৈছোঁ।
1: হয়, মই এইখিনিতে দুগৰাকীমান মোৰ ৰেডিঅ' বন্ধুৰ নাম ল'ব বিচাৰিছোঁ।
0: হয়, নিশ্চয় লওক।
1: হিতেশ্বৰ লহকৰদা, পংকিম চন্দ্ৰ দাস, ছয়গাঁৱৰ বনবাসী মণ্ডল, দৰঙৰ নিত্যানন্দ ডেকা আৰু হাজাৰা বেগমলৈ এই শীৰ্ষক গীতটো মই উপহাৰ দিছোঁ।
0: হয়।

0: জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: শ্ৰোতাসকলে ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমি আন এগৰাকী শ্ৰোতাৰ ফোনটো উঠাই লৈছোঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, কোনে কৈছে আপুনি?
1: বনগাঁঠী মণ্ডল, মই চাইগাঁও পানীখিটিৰ পৰা কৈছোঁ।
0: হয়, কি গীত শুনিব আজি?
1: আপোনাৰ জান বৈশ্ৰীখনৰ মনোহৰ উদাস আৰু অলকা ইগনিতে গোৱা জান অ' মেৰি জান গীতটো বজাই দিব বাইদেউ।
0: হয় হয়, নিশ্চয় আমি গীতটি শুনাব পাৰিম। আপুনি হিন্দী ছবিৰ গীত শুনি খুব ভাল পায় নহয়নে? আমি প্ৰায়ে আপোনাক পাওঁ আৰু আপুনি হিন্দী ছবিৰ গীত শুনিবলৈ অনুৰোধ কৰে, খুব ভাল পায় নহয়?
1: হয় হয়।
0: আপুনি চিনেমাবোৰ চায়ুনে?
1: হয়, মই যেতিয়া দোকান বন্ধ কৰি ঘৰলৈ যাওঁ,
0: হয়,
1: সেই সময়ত মোৰ মোবাইল চোৱা ইণ্টাৰেষ্ট নাই। মোৰ নিউজ লাইভ আৰু যদি খেল ধেমালি থাকে, খেল ধেমালি আৰু
0: অনুৰোধত আমি জান ছবিৰ এই গীতটি শুনাই দিছো।
1: বাইদেউ, মই কেইজনমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছিলো।
0: হয় হয়, কওক।
1: হয়, চানমাৰী ৰূপালী কলিতা, মিছ হাজিৰা বেগম, মাইনা দাস, সুপিকা আহমেদ, মঞ্জু দাস, দিনে আমাৰ চাগৰ গীতিকাচালয় আৰু গৰিমাচালয়, সন্মানীয় ইমৰান হুছেইন মিণ্টু দাদা, সন্মানীয় লক্ষ্য চহৰীয়া, হৰিকান্ত চহৰীয়া, দিলীপ ডেকা, অমল বসুমতাৰী, পবিত্ৰ মণ্ডল আৰু মোৰ শ্ৰদ্ধাৰ হিতেশ্বৰ দাৰু বংকি।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
4: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
3: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
4: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নলব,
3: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
4: বিজুলী খুটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
3: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
5: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
6: পুনৰ ঘূৰি আহিছোঁ ফোন ইন কল্পতৰু অনুষ্ঠানটিলৈ। হেল্ল'
7: হেল্ল'
6: হয়, আপোনাৰ নামটো ক'ব?
7: হয় নমস্কাৰ বাইদেউ, মই ৰঙাপাৰাৰ পৰা অমল বসুমতাৰী ক'লোঁ।
6: অমল বসুমতাৰী, কি গীত শুনিব আজি?
7: কেনেকৈ আছে?
6: অঁ ভালে আছোঁ।
7: সৰু বোৱাৰী চিনেমাখনৰ পৰা অভিমান কিয় নকৰা এই গীতটো শুনিব।

0: বিচাৰিছিলোঁ।
1: বৰ সুন্দৰ গীত, নিশ্চয় আমি শুনাব পাৰিম আপোনাৰ।
0: মই মানে গীতৰ বহুতো ভাল পাওঁ, আগতে মানে অনুষ্ঠানবিলাকত শুনি আছিলোঁ, কিন্তু আজিকালি এইবিলাক মানে বেছি মানে এনেকুৱা গীতবিলাক শুনিব নোপোৱা হৈ গ'ল মানে, তাৰ কাৰণে
1: আপোনালোকে এনেদৰে অনুৰোধ কৰিব মানে তেতিয়া আমাৰ।
0: মই এই গীতটো মানে কেইজনমান শ্ৰোতাক শুনাব বিচাৰিছোঁ।
1: আমাৰ সময় কমি আহিছে, আপুনি অলপ সোনকালে নামকেইটা কওক।
0: মই ভণ্টি কাঞ্চন হাজং, প্ৰিয়ংকা শৰ্মা আৰু আমাৰ মাধৱী বা, বিনী দেৱী আৰু চন্দ্ৰমা আৰু বিমল বসুমতাৰী, ভাইকন মুণ্ডা আৰু ৰমেশ পাত্ৰ, এই সকলোলৈকে মই গানটো শুনাব বিচাৰিছোঁ আৰু গীতা বালি আৰু অলপ আগতে কল কৰিছিলে বনাব সেই মণ্ডল, এইকেইটোলৈকে মই গান

আজি ডিউটি ৰুমত মোক সহযোগ কৰিলে সংগীতা দাসে, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, ফটিক চন্দ্ৰ বৰ্মন, আনোৱাৰ আলী আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত মৃগাংক কৃষ্ণাত্ৰেয় আৰু আশিফ আহমেদ, আৰু এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকাই।

আজিৰ অনুষ্ঠানত ভাগ লোৱা আৰু শুনি থকা শ্ৰোতাসকলক ধন্যবাদ জনাইছোঁ। দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই বিনীতা ডেকাই আজিৰ ফোন ইন কল্পতৰু অনুষ্ঠানটি ইমানতে সামৰিছোঁ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মাটিৰ গান। আজিৰ অনুষ্ঠানত প্ৰথমে শুনোৱা হওক কুসুম তালুকদাৰৰ কণ্ঠৰ লোকগীত।

কুসুম তালুকদাৰৰ কণ্ঠৰ লোকগীতটি শুনিলে। মাটিৰ গান অনুষ্ঠানত এইবাৰ শুনোৱা হওক ৰামেশ্বৰ ৰামচি আৰু সংগীবৃন্দই গোৱা তিৱা গীত।

মাটিৰ গান অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক শিৱৰাজ খাচাভঙাৰ কণ্ঠৰ ডিমাচা গীত।

মাটির গান অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক ললিত তেৰণ আৰু সংগীতবৃন্দৰ কণ্ঠৰ কাৰ্বি গীত।

0: মাটির গান অনুষ্ঠানটির ইমানতে অন্ত পৰিল।
1: মন কি বাত হে জন জন কি সভি কি কুছ আপনি সি সংঘর্ষো কে কুছ কিসে কাহানি কুছ সফলতাও কি অনকহি বিরাসত কি উম্মীদে নয় ভারত কি মহিনে কে আখরি রবিবার কা রহতা হে ইন্তজার মালয়াচল কে আঁচল সে বিন্ধ্যাচল কে আঙ্গন তক ব্রহ্মপুত্র কে ঘাট সে হিমালয় কে বিস্তার তক হোতি হে মন কি বাত প্রধানমন্ত্রী কে সাথ। তো শুনিয়ে ইস মহিনে 28 জুন সুবহ 11 বজে মন কি বাত আকাশবাণী দূরদর্শন কে সভি চ্যানেলো আর প্রসার ভারতী কে OTT প্ল্যাটফর্ম ওয়েভস পর আপ ভি মাননীয় প্রধানমন্ত্রী কে মন কি বাত কা হিসা বন সকতে হ্যাঁ। ইসকে লিয়ে আপ আপনে সুঝাও 26 জুন তক টোল ফ্রি নম্বর 1800117800 পর রেকর্ড কর সকতে হ্যাঁ या फिर 1922 पर भी कॉल कर सकते हैं। नमो ऐप या माई गॉव के ओपन फोरम में पोस्ट कर सकते हैं या पोस्ट बॉक्स नंबर 111 आकाशवाणी दिल्ली पर भेज सकते हैं। तो याद रखें रविवार 28 जून सुबह 11 बजे मन की बात।
0: आज ही संध्या 7:45 পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানটিৰ অতিথি লোকসংগীতৰ দুগৰাকী শিল্পী সাবিত্ৰী মেধি আৰু মধুস্মিতা মেধি আগ ধৰিব ভাস্কৰ শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাৰ পৰা প্ৰচাৰ কৰিবলগীয়া অনুষ্ঠানটি একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজ AIR গুৱাহাটীতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:45 পৰা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: अभी आपने सुना कार्यक्रम चिड़िया की बच्ची। तो श्रोताओं, अब हमारा कार्यक्रम यानी उमंग कार्यक्रम यहीं पर समाप्त होता है। तो अब अपने मित्र अजीत
1: और विमलेश को उमंग कार्यक्रम की तकनीकी टीम के साथ कल तक के लिए आज्ञा दीजिए।
0: नमस्कार।
2: उमंग उमंग उमंग उमंग।
3: राष्ट्रीय शैक्षिक गवेषणा और प्रशिक्षण परिषदर द्वारा प्रयोजित अनुष्ठान उमंग शुनिले মিডিয়ামৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অসমৰ সাধাৰণ ডাকঘৰে ড্ৰোনযোগে সামগ্ৰী প্ৰদানৰ বাবে ডাকুৱালে ঢুকুনি পোৱা 40টা স্থান চিনাক্ত কৰিছে। এই স্থানসমূহ কাৰ্বি আংলং, ডিমাহাচাও পাৰ্বত্য জিলাৰ লগতে গোৱালপাৰা আৰু দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ দুৰ্গম এলেকাত অৱস্থিত। গাণনিক কাৰ্যালয় আৰু শাখা ডাকঘৰৰ মাজত ডাকমেইল টোপোলাৰ আদান প্ৰদানৰ বাবে স্কাই এয়াৰ মোবিলিটি নামৰ এটা কোম্পানীয়ে ডাক বিভাগৰ সৈতে চুক্তি স্বাক্ষৰিত কৰিছে। অসমত ড্ৰোন ডাক সেৱা প্ৰৱৰ্তনৰ কাম প্ৰায় সম্পূৰ্ণ হোৱা বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে। প্ৰাপ্ত বাতৰি অনুসৰি ড্ৰোনৰ জৰিয়তে 10 কিলোগ্ৰাম পৰ্যন্ত ওজনৰ সামগ্ৰী প্ৰেৰণ কৰিব পৰা যাব। ড্ৰোনসমূহ 10 ডিগ্ৰীৰ পৰা 50 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাত কাম কৰিবলৈ সমৰ্থ হ'ব। প্ৰচণ্ড গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জিলাখনৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্মৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি ছাত্ৰ ছাত্ৰীসকলৰ ইউনিফৰ্ম পিন্ধাৰ নিয়ম শিথিল কৰি দিয়া হৈছে। গৰমৰ পৰা হাত সাৰিব পৰাকৈ শিক্ষাৰ্থীসকলে আৰামদায়ক আৰু মাৰ্জিত পোছাক পিন্ধি আহিব পাৰিব বুলি নিৰ্দেশনাত কোৱা হৈছে। গৰমৰ প্ৰকোপ কমি অহাৰ লগে লগে এই নিয়ম সংশোধন কৰা হ'ব বুলি বিদ্যালয়ৰ পৰিদৰ্শক তপন কুমাৰ কলিতাই জানিবলৈ দিছে। অসম চৰকাৰে সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কালি 4গৰাকী বিশিষ্ট ব্যক্তিলৈ সন্মানীয় বঁটা ঘোষণা কৰিছে। এই অনুসৰি জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজান পীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণুৰাভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ ৰাজ্যিক পৰ্যায়ৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অহা 20 জুনত হ'বলগীয়া বিষ্ণুৰাভা দিৱসৰ অনুষ্ঠানত 28গৰাকী বিশিষ্ট ব্যক্তিক এই বঁটা প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3 লাখ টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক 3গৰাকীক 2 লাখ টকাকৈ ধনৰাশিও প্ৰদান কৰা হ'ব। কালি এখন সংবাদমেলত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই এই বিষয়ে সদৰি কৰে। মন্ত্ৰীগৰাকীয়ে 28গৰাকী বিশিষ্ট ব্যক্তিক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। অহা 21 জুনত ৰাজ্যত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি পৰীক্ষা নীট নিয়াৰিকৈ অনুষ্ঠিত কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতি কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰ্যালোচনা কৰে। পৰীক্ষা হ'বলগীয়া জিলাসমূহৰ আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অন্য বিভাগীয় বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে এই প্ৰস্তুতিৰ বুজ লয়। ৰাজ্যখনৰ 17খন জিলাৰ 87টা কেন্দ্ৰত হ'বলগীয়া এই পৰীক্ষাত 43,319গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰীয়ে কালি পৰ্যালোচনা বৈঠকত এই পৰীক্ষা মুক্ত আৰু নিকাভাৱে অনুষ্ঠিত কৰিবলৈ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক যৌথভাৱে সকলো কেন্দ্ৰ পৰিদৰ্শন কৰি

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিৎ প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ
1: জীৱন জীয়াৰ মন্ত্ৰ শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য।
2: জীৱন সংগ্ৰাম আৰু এমুকুৰা হাঁহি, অৱসাদক দূৰ কৰি সংগ্ৰামক আলিংগন কৰি বহু সময়ত বহুজনে ক্ষুদ্ৰ ব্যৱসায়ীৰে জীৱন জীয়াৰ বাট মোকলাইছে।
3: প্ৰিয় শ্ৰোতা, কেতিয়াবা বাৰু মহানগৰীৰ হৃদস্পন্দন ফাঁচী বজাৰলৈ আহিছেনে? সৰু সৰু গলিবোৰত থকা ফুলৰ দোকানৰ দোকানী, কাপোৰৰ দোকানৰ দোকানী, মুচি, ৰিক্সা চালকজনৰ জীৱন সংগ্ৰামৰ যুঁজখন কেনেকুৱা হ'ব পাৰে কেতিয়াবা ভাবি চাইছেনে?
2: বলক, আজি আপোনালোকক লৈ যাম তেওঁলোকৰ কাষলৈ। তেওঁলোকে মনৰ ভাৱ শব্দৰে প্ৰকাশ কৰিব নোৱাৰিবও পাৰে, বা আপোনাৰ মোৰ দৰে সংগ্ৰামৰ সকলো কাহিনী তেওঁ নক'বও পাৰে, কিন্তু তেওঁলোকৰ চকুতে প্ৰতিস্ফুট হৈ থাকে প্ৰতিপল জীয়াই থকাৰ দুৰ্বাৰ আশা।

0: নমস্কার, আজিৰ আমাৰ এই বিশেষ অনুষ্ঠানলৈ আপোনাক স্বাগতম। আপোনাৰ পৰিচয়টো জনাব।
1: মোৰ নাম বিবেক মালাকাৰ, মই হাজোৰে বাসিন্দা হয়। ইয়াতে কৰ্ম অনুযায়ী মই এতিয়া ফেঞ্চি বজাৰতে থাকোঁ। এতিয়া আৰু ঘৰ মোৰ হাজোতে।
0: পোনপ্ৰথমে আপোনাৰ পৰা আমি জানিব বিচাৰিম, যিহেতু ফাঁচি বজাৰলৈ সোমাই আহিলেই পৰিলক্ষিত হয় এই ফুলৰ দোকানসমূহ, আপুনি কেতিয়াৰ পৰা এই ফুলৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে?
1: আমাৰ এই বিজনেছখন আমাৰ দেউতাই চলোৱা। এইটো 2000ৰ আগৰে দোকান হয়। এতিয়া মই 5 বছৰমানৰ পৰা চলাই আছোঁ দোকানখন।
0: আৰু যিহেতু আপুনি কেঁচা ফুলসমূহ ইয়াত ৰখা পৰিলক্ষিত হৈছে, ফুলৰ দোকান বুলি ক'লে আমি দেখা পাওঁ যে বিভিন্ন ধৰণৰ ফুলৰ থোপা হওক, পূজা পাতলত লগা ফুল হওক, আৰু লগতে বৰমালা আৰু বিভিন্ন যিসমূহ উৎসৱ পাৰ্বণত লাগতিয়াল যিসমূহ ফুল হয়, এই ফুলসমূহ আপুনি ইয়াত ৰাখিছে। এই ফুলসমূহ বাৰু আপুনি ক'ৰ পৰা আনে?
1: এইটো আমাৰ আহে বেছিভাগ কলকাতাৰ পৰা, আৰু কিছুমান যিখিনি এক্সপৰ্ট কোৱালিটিৰ ৰোজ আহে সেইখিনি আহে পুনেৰ পৰা, আৰু যিখিনি কিচাম তিমাম জিপচি জিপচি আহে সেইখিনি আহে বেংগালোৰৰ পৰা, এই তিনিটা জেগাৰ পৰা।
0: অসমত তেনেকুৱা ফুল পোৱা নাযায় নেকি বাৰু?
1: অসমত পায়, কিন্তু কোৱালিটিটো আৰু কোৱান্টিটিটো অলপ বেয়া। কোৱান্টিটিটো ইমান দিব নোৱাৰে, কোৱালিটিটো ইমান হেভি নহয়।
0: হয়, আৰু যিহেতু কেঁচা ফুল আপোনালোকে বিক্ৰী কৰে, কেতিয়াবা যিসমূহ সজীৱ ফুল থাকে, এই সজীৱ ফুলৰ ক্ষেত্ৰত আপুনি কেতিয়াবা হেঙাৰ সন্মুখীন হৈছে নেকি ব্যৱসায়ত? কাৰণ যিহেতু আপোনালোকে দেখা পোৱা যায় যে কেঁচা ফুল বিক্ৰী কৰে, মৰহি যোৱাও পৰিলক্ষিত হয় কিছু কিছু ক্ষেত্ৰত, এই ক্ষেত্ৰত আপুনি কি ক'ব?
1: হেঙাৰটো এনেকুৱা নাই, অফ চিজন হ'লে কিছুমান কেতিয়াবা ৱেষ্টেজ হয়, সেইখিনি আকৌ নেক্সট চিজনত ৰিকভাৰী হৈ যায়, বাকী এনেকুৱা হেঙাৰ একো নাই। অকণমান

0: মাইকা হৈ গ'ল, এটি তুমি 30 পইচা 40 পইচা 50 পইচা পালিচ হয়, 15 পইচা ৰং চিলাই হয়, আজিকালি 100 টকা চিলাই লাগে, পালিচ 30 টকা লাগে, এতিয়া বাদ হয় আৰু।
1: আৰু গ্ৰাহকৰ সংখ্যা কমিছে নেকি বাৰু বৰ্তমান?
0: নাই, গ্ৰাহকৰ সংখ্যা বাঢ়িছে।
1: বাঢ়িছে, গম পাই খুব ভাল লাগিল যেন মুচিৰ ওচৰলৈ অহাৰ সেই হাবিয়াহটো আমি সৰু থাকোঁতেই, যেনেদৰে আমাৰ জোতাযোৰ বেয়া হ'লে বা চেণ্ডেলযোৰ বেয়া হ'লে আপোনালোকৰ কাঁচ চাপো, ঠিক একেদৰে বৰ্তমানেও যে আপোনালোকৰ যি পৰিচয় আৰু আপোনালোকৰ ওচৰলৈ অহা যি গ্ৰাহকৰ ভিৰ, সেই সংখ্যা বঢ়া বুলি শুনি সঁচাকৈ আচলতে বহুত বেছি ভাল লাগিছে। আৰু আপোনালোকে কেতিয়াবা হেঙাৰৰ সন্মুখীন হৈছে নেকি? কাৰণ আপোনালোকে এখন দোকান খুলি পেলাই সেই দোকানত বহি আপোনালোকে মুচিৰ ব্যৱসায়টো কৰা নাই। আপোনালোকে যি আমাৰ ফুটপাথ দেখা পোৱা যায়, ধৰ ৰাস্তাৰ গলিৰ কাষতে আপোনালোকে বহি পেলাই আপোনালোকে ব্যৱসায়টো কৰিছে, এই ক্ষেত্ৰত আপোনালোকে কেতিয়াবা অসুবিধাৰ সন্মুখীন হৈছে নেকি?
0: নাই, এতিয়া এতিয়া ফুটপাথ ফাটত বহি আছে, ফুটপাথ ফাটত দোকান ক'ত খুলিব? 30 লাখ 40 লাখ এডভান্স মাংগে কই প্ৰব্লেম।
1: হ'ব, আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰিয় শ্ৰোতা, এইবাৰ আমি আমাৰ অনুষ্ঠানৰ জৰিয়তে আন এগৰাকী ব্যৱসায়ীৰ কাষ চাপিছোঁ। আহকচোন, তেওঁৰ সৈতে আমি চিনাকি হৈ লওঁ আৰু তেওঁৰ মনৰ বতৰা জানিবলৈ চেষ্টা কৰোঁ। দাদা, অনুষ্ঠানলৈ আপোনাক স্বাগতম।
2: হয়, নমস্কাৰ। মই মোৰ নাম দুলাল দাস আৰু ঘৰ মোৰ জাগীৰ ৰোড, আৰু এয়া গুৱাহাটীত কৰ্মসূত্ৰে আজি বহুকেইটা বছৰ হ'ল ইয়াতে কাম কৰি আছোঁ। জানেই আপোনালোকে দেখিছে যে আমাৰ মোৰ এখন চেলুন আছে, আগতে অকলে কৰিছিলোঁ, এতিয়া এটা লগত ল'ৰাও ৰাখিছোঁ। এইটো আচলতে উন্নতি হোৱা নাই, তথাপিও মানে কেতিয়াবা মানুহ বহুত হৈ গ'লে নিজে অকলে কৰাটো অকণ টান হয়, সেইকাৰণে এটা ল'ৰা লাগে বুলি ভাবিছোঁ, ঘৰৰ ওচৰৰে ল'ৰা এটা লৈ আহিছোঁ।
1: জাগীৰোডৰ পৰা আহি আপুনি গুৱাহাটীত এটা নিজাকে ব্যৱসায় খুলি লৈছে, আৰু জীৱনৰ এই সংগ্ৰামখনত আপুনি নিজকে কিমান দূৰ সফল হোৱা বুলি ভাবে?
2: আচলতে যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ, পাছ কৰি ঘৰৰ অৱস্থাও বৰ বিশেষ এটা ভাল নাছিলে, আৰু সেই সূত্ৰে সেইটো সময়ত নিজাববীয়াকৈ কিবা এটা কাম কৰিব লগা ঘৰৰ এটা অৱস্থা হৈছিল, আৰু ওচৰৰে দাদা এজনৰ তাত মই অকণমান শিকিলোঁ। তাৰপাছত সি মোক আকৌ ক'লে যে তই গুৱাহাটীলৈ যা। গুৱাহাটীত মই ইয়াতে আহি অন্য চেলুনত মই প্ৰায় 1.5 বছৰমান কাম কৰিছোঁ। 1.5 বছৰমান মই যি শিকিলোঁ, তাৰপিছত ভাবিলোঁ যে মই নিজাববীয়াকৈ অকণমান কামটো আৰম্ভ কৰোঁ। এনেকৈ কৰি আছোঁ আজি প্ৰায় 6 বছৰ হ'ল, 6 বছৰ ধৰি এই কামটোৱে কৰি আছোঁ। আৰু সফল বুলিয়ে নহয়, আমাৰ দৰে মানুহৰ সফল বুলি কি কথা আছে, ঘৰখন এতিয়া চলাই আছোঁ, ঠিকে তাকে ভালকৈ চলাব পাৰিছোঁ, সেইটোৱে আৰু আগলৈ চলাই যাওঁ।
1: আমি এতিয়া দেখিবলৈ পাইছোঁ যে ৰূপসজ্জাৰ এই ব্যৱসায়ত বহুতো লোকে আধুনিক যন্ত্ৰপাতিৰ সহায়েৰে তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিছে, আৰু আপোনাৰ দোকানত আমি দেখিছোঁ যে পুৰণা সেই চেলুনখনেই আছে, দেউতাহঁতৰ ককাহঁতৰ দিনৰ যিখন চেলুন, যি ধৰণে তেওঁলোকে চলাইছিলে আগতে, আপোনাৰখনো ঠিক তেনেকুৱাই। আপুনি ভাবে নেকি যে এই নতুনকৈ যিখিনি ডাঙৰ ডাঙৰ দোকান আহিছে, চেলুন আহিছে, এই দোকানসমূহৰ বাবে আপোনাৰ ব্যৱসায়ত কিবা প্ৰত্যাহ্বান আহিছে বুলি আপুনি ভাবে নেকি?
2: প্ৰত্যাহ্বান কিছু নহয় নহয় আহিছে, তথাপিও আমাৰ যিখিনি মানুহ আমাৰ এই চেলুনত আহি থাকে, সেইখিনি মানুহ আচলতে আহিয়ে থাকে, তেওঁলোকে বেলেগলৈ যোৱা নাই। আৰু আমি যিহেতু ঠিক তেনেদৰে আমাৰ ইমান ধন নাই, সেইকাৰণে আমি আৰু এনেকৈ চলাইছোঁ, আৰু প্ৰত্যাহ্বান বুলি কথা নাই, আৰু আমাৰ যিখিনি মানুহ আহে আহিয়ে থাকে, সেইখিনি মানুহ আমি তেনেদৰে কৰি আহিছোঁ।
1: জীৱন সংগ্ৰামৰ এই যুঁজখনত সৰুকৈ যি আপুনি এটা ব্যৱসায় খুলি লৈছে, সেই ব্যৱসায়ত আপোনাৰ উন্নতি হওক আমি তাকে আশা কৰিছোঁ। লগতে আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
3: নমস্কাৰ, আমি এতিয়া কাহ চাপিছোঁ অন্য এগৰাকী ব্যক্তিৰ, তেখেতৰ পৰা আমি তেখেতৰ পৰিচয়টো জানিবলৈ চেষ্টা কৰিম। দাদা নমস্কাৰ, আমাৰ শ্ৰোতাসকলক আপোনাৰ পৰিচয়টো জনাব।
4: নমস্কাৰ, মোৰ নাম প্ৰাঞ্জল শইকীয়া, মোৰ অৰিজিনেলি ঘৰ কলিয়াবৰত, আৰু ব্যৱসায় সূত্ৰে বৰ্তমান গুৱাহাটীতে থকা প্ৰায় 12 বছৰমানেই হ'ল। আৰু এই ধৰণে সৰু সুৰাকৈ

0: বাতৰি কাগজ হওক বা আলোচনী হওক, এনেধৰণৰ বেপাৰী নিজৰ লগতে ঘৰখনকো চলাই থাকিবলৈ চেষ্টা কৰিছোঁ।
1: দেখিবলৈ পাইছোঁ যে আপুনি এই পাণ বজাৰতে পদপথতে ইমান সুন্দৰকৈ নিয়াৰিকৈ আপুনি বাতৰি কাকতেই হওক বা বিভিন্ন ধৰণৰ আলোচনী, বিভিন্ন ধৰণৰ গ্ৰন্থ আপুনি বিক্ৰী কৰি আছে, গ্ৰাহকৰ ভিৰ কেনেকুৱা?
0: আগৰ দৰে নহয় কথাবিলাক। বৰ্তমান ডিজিটেল যুগত সকলোবিলাক মোবাইলতে উপলব্ধ বা কম্পিউটাৰতে উপলব্ধ, গতিকে পঢ়া শুনা মানুহৰ সংখ্যা খুব কমেই হ'ল আজিকালি। তথাপিতো যি দুই এজন আছে মুষ্টিমেয় তেওঁলোকে আহে, তেওঁলোকে আলোচনীবোৰ কেতিয়াবা কিনে, কেতিয়াবা থাকি যায়, আৰু বাতৰি কাকত খুব কম সংখ্যক যায়, আজিকালি বিক্ৰী খুব কম সংখ্যক হয়, তথাপিও চলি আছোঁ আৰু।
1: আপোনাৰ ঘৰত কোন কোন আছে?
0: আমাৰ যৌথ পৰিয়াল, মই, মোৰ মানুহজনী আছে, মোৰ ভাইটি দুজন আছে, ভাই ভাই দুজন আছে আৰু ল'ৰা দুটা আছে।
1: আচলতে খুব সুন্দৰ যৌথ পৰিয়ালৰ মাজত আপুনি এনেদৰে 12 বছৰ ধৰি আহি ইয়াত ইমান সুন্দৰকৈ নিয়াৰিকৈ এনেধৰণে পদপথতে হ'লেও ইমান সুন্দৰকৈ আচলতে ব্যৱসায়ত জড়িত হৈ আছে, এই কৰ্মত আপুনি নিয়োজিত হৈ আছে। কেতিয়াবা হেঙাৰ আহিছেনে আপোনাৰ জীৱনলৈ এই ক্ষেত্ৰত, সংগ্ৰামৰ ক্ষেত্ৰত, জীৱন যুদ্ধখনত?
0: হেঙাৰ বহু ক্ষেত্ৰত আহে। আপোনাৰ কিতাপ পত্ৰ বুলি কোৱাৰ লগে লগে আপোনাৰ আটাইতকৈ ডাঙৰ সমস্যাটো গুৱাহাটীত হৈ পৰে পানী, গতিকে বানপানীয়ে হওক বা কেতিয়াবা বৰষুণৰ বতৰতে হওক, আমাৰ নিচিনা এই অস্থায়ী দোকানবিলাকৰ ক্ষেত্ৰত আচলতে বহুত বেছিয়ে বাধা বিঘিনি আহে, আৰু তাৰ মাজতো চলাই থাকিবলৈ চেষ্টা কৰিছোঁ সমস্যাৰ মাজতে। সমস্যা থাকিবই সকলোৰে জীৱনত, চেষ্টা কৰি আছোঁ, ঈশ্বৰৰ সহায় কৰিছে, ইমানেই আৰু।
1: ধন্যবাদ জনাইছোঁ, আপোনাৰ এই দোকানখন আৰু ডাঙৰ হওক, লগতে আপোনাৰ এই কৰ্মত আপুনি জড়িত হৈ থাকক, ধন্যবাদ।
2: জীৱনৰ সৌন্দৰ্য এইখিনিতেই, বহু বাধাৰ পিছতো এটা সৰু আশাই মানুহক জীয়াই ৰাখে। বয়সৰ ক্ষেত্ৰত বহু বছৰ গৰকি যোৱা এই ব্যক্তিজনে জানে জীৱনৰ অৰ্থ। বছৰ বছৰ ধৰি পদপথতে তেওঁৰ এই ক্ষুদ্ৰ বৃত্তিৰেই নিজৰ জীৱন জয় কৰি আহিছে। এই সুখ সাধাৰণ নহয়।
3: আচলতে ফাঁচী বজাৰলৈ মানুহক আহিবলৈ বাধ্য কৰাই পদপথতে থকা কাপোৰৰ দোকানবোৰ, লগতে মণি হাৰি পোৱা বিভিন্ন দোকানবোৰ। আহকচোন তেওঁলোকৰ পৰা আজি জানিবলৈ চেষ্টা কৰোঁ এই ব্যৱসায়ৰ কিছু কথা, লগতে সংগ্ৰামৰ আঁৰৰ কাহিনী।
4: শ্ৰোতা, আমি আহি উপস্থিত হৈছোঁহি ফাঁচী বজাৰৰ হাওফা বুলি যে কোৱা হয় ফুটপাথৰ দোকানবোৰ, এই দোকানবোৰকে কেন্দ্ৰ কৰি তেওঁলোকে নিজৰ ঘৰখন পোহপাল দি আছে এগৰাকী ব্যৱসায়ীৰ ওচৰলৈ আমি আহিছোঁ। নমস্কাৰ, অনুষ্ঠানলৈ আপোনাক স্বাগত। আপোনাৰ পৰিচয়টো জনাব।
5: শংকৰ শাহ।
4: আপুনি কিমান বছৰৰ পৰা এই ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে?
5: ইয়াৰ 30-40 বছৰ হৈ গ'ল, বুঢ়াই হৈ গ'ল।
4: আপুনি 30-40 বছৰ ধৰি এনেকে কাপোৰৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে, আৰু ইমান বছৰ আপুনি গুৱাহাটীৰ এই অঞ্চলত ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে, আপুনি নিশ্চয় গুৱাহাটীৰ পৰিৱৰ্তন দেখিছে।
5: ভাল পৰিৱৰ্তন হৈছে, ধুনীয়া হৈছে, এতিয়া পৰিৱৰ্তন হৈছে।
4: আৰু আপোনালোকৰ কাপোৰবোৰ আপোনালোকে ক'ৰ পৰা আনে?
5: একচুৱেলি এইবোৰ কাপোৰ আমিতো ডাইৰেক্ট নানো, আমি ইয়াৰ লোকেল গুৱাহাটী হ'লচেলৰ পৰাই কিনো, সিহঁতে এইবোৰ কেলকাতা, দিল্লী আৰু এইবিলাকৰ পৰা পাৰ্চেজ কৰে হ'লচেলে, তাৰ সিহঁতৰ পৰা আমি লওঁ।
4: আৰু কাপোৰৰ ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ পৰিৱৰ্তন দেখা পাইছে গুৱাহাটীত?
5: না, ঠিকে আছে, চলি আছেতো, ভালেই, দোকানো বাঢ়ি আছে, গুৱাহাটীও ডেভেলপ হৈ আছে, দোকানো বাঢ়ি আছে, কাষ্টমাৰো বাঢ়ি আছে, চলি আছে, অনলাইনো বাঢ়িছে।
4: অনলাইন যে কিছুমান এপ ওলাইছে য'ত কাপোৰ বিক্ৰী কৰে, সেই এপবোৰৰ কাৰণে ইয়াত আপোনালোকৰ কিবা ব্যৱসায়ৰ কিবা অসুবিধা হৈছে নেকি?
5: অসুবিধাটো হয়, অসুবিধা হয়, যেনে আলকোহল চেলটো কমি যায়, তাৰ ঘৰে ঘৰে অনলাইনটো যাব, উপায় নাই, তাৰ মাজতে চলিব লাগিব।
4: আপোনাক অশেষ ধন্যবাদ। নমস্কাৰ, আমি আহি আহি আজি উপস্থিত হৈছোঁ এই ফাঁচী বজাৰৰ অলিয়ে গলিয়ে থকা কিছু বিশেষ ব্যৱসায় প্ৰতিষ্ঠানত, আৰু আমি আজি ক্ষুদ্ৰ ব্যৱসায়ৰ কিছু ব্যক্তিৰ লগত কথা পাতিবলৈ প্ৰয়াস কৰি আছোঁ। আপোনালোককো আমি শুনাই আছোঁ তেওঁলোকৰ সেই ব্যৱসায়ী কিছু তথ্য, আৰু এতিয়া আমি কাহ চাপিছোঁ তেনে এগৰাকী ব্যৱসায়ীৰ ওচৰত। পোনপ্ৰথমে তেখেতৰ পৰিচয়টো জানিব চেষ্টা কৰোঁ।
6: মোৰ নাম ৰিদীপ পাল, মই ইয়াতে ব্যৱসায় কৰি আছোঁ, হ'ল 6 মাহ 1 বছৰমান হ'ল, মোৰ দেউতা দুখৰ পিছত মই ইয়াতে ব্যৱসায় কৰোঁ।
4: আপোনাৰ ঘৰ ক'ত?
6: মালিগাঁও পাণ্ডু।
4: হয়, আপুনি যিহেতু জনাইছে আমাক যে আপুনি দেউতাৰ পাছতে আপুনি এইখন দোকান আপোনাৰ নিজৰ দোকান হিচাপে লৈ আপুনি এতিয়া বৰ্তমান 6 মাহ 1 বছৰ হ'ল এই কৰ্মত আপুনি আছে, এই ব্যৱসায়ৰ লগত আপুনি জড়িত হৈ আছে, বৰ্তমান গ্ৰাহক

0: গ্রাহকৰ ভিৰ কেনেকুৱা?
1: গ্রাহকৰ ভিৰটো বৰ্তমান অলপ কমে আছে, আকৌ দুই মাহ তিনি মাহ পিছত ছিজন লাগিব, এতিয়া অকণমান অফ ছিজন হৈ আছে, এতিয়া গ্রাহক নাই ইমান।
0: কি কি সময়ত বাৰু আপোনালোকৰ গ্রাহকৰ ভিৰ লগা দেখা?
1: ছেপ্টেম্বৰৰ পৰা অকণমান ষ্টাৰ্ট হ'ব, ছেপ্টেম্বৰ অক্টোবৰৰ পৰা ফেষ্টিভেল ৱাইজ আমাৰ ছিজনেবল বিজনেছ হয়, অফ ছিজন চলি আছে, বৰ্তমান বৰষুণৰ দিন আছে, এতিয়াতো আমাৰ বহুত প্ৰব্লেম, এইবিলাকে আৰু।
0: আৰু আপোনাৰ পৰা জানিব চেষ্টা কৰিম, আপোনালোকে এই বস্তুবোৰ যিবোৰ বস্তু আপোনালোকে বিক্ৰী কৰে, ইয়াত দেখা পোৱা গৈছে বিভিন্ন ধৰণৰ খাৰু, বিভিন্ন ধৰণৰ কাণফুলি হওক, বিভিন্ন ধৰণৰ ক্লেচাৰ হওক, এইবোৰ আপোনালোকে ক'ৰ পৰা আনে?
1: দিল্লী বম্বে আৰু লোকেল পাৰ্চেছো আছে কিছুমান, এই মছজিদ গুলি আমাৰ অকণমান লোকেল পাৰ্চেছ, বাছ বাকী আৰু বাহিৰৰ পৰাই আহে 90%।
0: হয়, আপোনাক ধন্যবাদ জনাইছোঁ। নমস্কাৰ, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম, আপোনাৰ পৰিচয়টো জনাব।
2: নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰাণকৃষ্ণ তালুকদাৰ, মোৰ ঘৰ নলবাৰী, ইয়াত চানমাৰীত মই সৰু তামোল পাণৰ দোকান এখন কৰি আছোঁ আৰু।
0: হয়, আমি দেখিবলৈ পাইছোঁ আপুনি এই দোকানখনেদিয়ে বৰ্তমান কৰ্মত আপুনি নিয়োজিত হৈ আছে, কিমান দিনৰ পৰা আপুনি এই দোকানখন চলাই আছে?
2: 3 বছৰ ৰানিং বৰ্তমান।
0: আগতে বেলেগত আছিল নে ইয়াতে আপুনি দি আছে?
2: আগতে মই গণেশগুৰিত আছিলোঁ।
0: গণেশগুৰিৰ পৰা আপুনি এতিয়া চানমাৰীলৈ আহিলে, চানমাৰীত ইয়াত আছে, চানমাৰীত অহাৰ কিমান দিনমান হ'ল?
2: চানমাৰীত 3 বছৰ হ'ল মোৰ ৰানিং, দোকান দিয়াৰে 3 বছৰ হ'ল।
0: হয়, আপুনি যিহেতু তামোল পাণ দোকান 3 বছৰৰ পৰা দি আছে, গতিকে আপোনাৰ এখন ঘৰ আছে নলবাৰীত, আপোনাৰ এই জীৱন যি সংগ্ৰাম, জীৱনৰ এই যুদ্ধখন অলপ জানিব বিচাৰিম।
2: সৰু সুৰাকৈ আৰু জীৱন যাপন কৰি আছোঁ আৰু, তাকে চলিব পাৰি দোকানখন দি। এতিয়া শুনিছোঁ দোকান বোলে ফুটপাথত দিবও নোৱাৰি এনেকৈ কৈ আছে মানুহবিলাকে, কি কৰিম ইয়াৰ পিছত, তাকে চিন্তা হৈ থাকে আৰু।
0: আপোনাৰ ঘৰত আৰু কোন কোন আছে?
2: মোৰ ফেমিলি আছে, ফেমিলি বাবু এজন, বাবু আছে এটা, এই আৰু তিনিজনে আমি ফেমিলি।
0: হয়, আচলতে সুখৰ পৰিয়াল আৰু সৰু পৰিয়াল, লগতে আপুনি যিহেতু কিছু কিছু ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছে, আপোনাৰ দোকানখন দিয়াৰ ক্ষেত্ৰতো কেতিয়াবা অনিশ্চয়তা ভুগিবলগীয়া হৈছে, গতিকে আপোনাৰ এই দোকানখনৰ জৰিয়তে আৰু বিভিন্ন ক্ষেত্ৰত আপুনি কৰ্মত এনেদৰে আগুৱাই যাওক, আমি তাৰে কামনা কৰিছোঁ। ধন্যবাদ আপোনাক।
2: ধন্যবাদ।
3: ঘৰ সন্তান সকলোৰে বাবে জীয়াই থকা মানুহজনী পিতৃ, যাৰ কান্ধত উঠি আকাশ চোৱাৰ কিমান যে হেঁপাহ।
4: তেনেকুৱা এজন পিতৃ স্বামীক আপোনালোকৰ মাজত চিনাকি কৰাই দিলোঁ। জীৱন সংগ্ৰামৰ কঠিন যুদ্ধখন যে ঘৰখনৰ বাবে হাঁহি হাঁহি যুঁজি আছে তেওঁ। সংগ্ৰামৰ শেষত যি পোহৰ দেখা যায়,
3: সেই পোহৰেই সফলতাৰ নাম।
4: সেয়েহে জীৱনক ভাল পাওক,
3: আঘাতক শিক্ষা হিচাপে লওক,
4: আৰু প্ৰতিটো পৰাজয়ক এটা নতুন জয়ৰ আৰম্ভণি বুলি বিশ্বাস কৰক।
3: চাব, সংগ্ৰামৰ লগে লগে আপোনাৰ মুখতো বিৰিঙিব হেমুকুৰা হাঁহি।
4: এয়াই জীৱন জীয়াৰ আচল মন্ত্ৰ।

0: ইমানপুৰে শ্ৰোতাসকলে জীৱন জীয়াৰ মন্ত্ৰ শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য শুনিলে। যুগুতাই আগবঢ়ালে স্নেহা পাঠক আৰু কস্তুৰীমা দাসে।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

আজি সন্ধিয়া 7:45ৰ পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানটিৰ অতিথি লোকসংগীতৰ দুগৰাকী শিল্পী সাবিত্ৰী মেধি আৰু মধুস্মিতা মেধি, আঁত ধৰিব ভাস্কৰ শইকীয়াই, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, প্ৰাগজ্যোতিষপুৰ

শাখাৰ পৰা প্ৰচাৰ কৰিবলগীয়া অনুষ্ঠানটি একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজ AIR গুৱাহাটীটো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধ্যা 7:45 বজাৰ পৰা।

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: और दिल्ली सरकार की विभिन्न योजनाओं से संबंधित जानकारी और लाभ प्राप्त कर सकते हैं। युवा कार्य और खेल मंत्री मनसुख मांडविया ने कहा है कि पिछले एक दशक में भारत ने शिक्षा, कौशल विकास, उद्यमिता, खेल, स्वास्थ्य और नागरिक भागीदारी जैसे क्षेत्रों में युवाओं के लिए अवसरों का निरंतर विस्तार किया है। एक राष्ट्रीय दैनिक में प्रकाशित लेख में श्री मांडविया ने देश के युवाओं को अमृत पीढ़ी बताया जो 2047 तक विकसित भारत की यात्रा का नेतृत्व करेगी। नागर विमानन मंत्री राममोहन नायडू ने आज बताया कि चेन्नई से चमड़े के सामान और ऑटो पार्ट्स सहित कई वस्तुएं लेकर पहला कार्गो विमान नोएडा अंतर्राष्ट्रीय हवाई अड्डे पर उतर चुका है। हवाई अड्डे पर दो दिन पहले वाणिज्यिक परिचालन शुरू हुआ था। हिमाचल प्रदेश के चंबा जिले में कल रात एक सड़क दुर्घटना में 7 लोगों की मौत की खबर है। मृतकों में 4 पुरुष और 3 महिलाएं शामिल हैं। पुलिस ने बताया कि यह हादसा लगभग रात 2 बजे हुआ। शुरुआती जांच के मुताबिक दुर्घटना वाहन के अनियंत्रित होकर खाई में गिर जाने से हुई। भारत ने लखनऊ में दूसरे एक दिवसीय क्रिकेट मैच में अफगानिस्तान को 170 रन से हराया। इसके अलावा भारत ने 3 मैचों की श्रृंखला में 2-0 की अजेय बढ़त बना ली है। तीसरा और अंतिम मैच शनिवार को चेन्नई में खेला जाएगा। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: एया आकाशवाणी गुवाहाटी दुपरियार आंचलिक बातरीर सहिते मई পৰিস্মিতা দিহিঙীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে আমৰি সমষ্টিৰ বিধায়ক ডাঃ হাবিব তৰণক বিধানসভাৰ উপাধ্যক্ষ পদৰ বাবে NDA প্ৰাৰ্থী হিচাপে ঘোষণা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰ পূৰ্বাঞ্চলত ৰূপায়িত অভ্যন্তৰীণ জলপথ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা, প্ৰচণ্ড গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম সন্দৰ্ভত বিদ্যালয় পৰিদৰ্শকৰ নিৰ্দেশনা আৰু অসমৰ জাহ্নৱী কাশ্যপৰ ছিনিয়ৰ ৰাষ্ট্ৰীয় একুৱেটিক চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন। এতিয়া শুনক বিতং বাতৰি। আমৰি সমষ্টিৰ বিধায়ক ডাঃ হাবিব তৰণ অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ বাবে NDAৰ প্ৰাৰ্থী হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে পেছাত চিকিৎসক তথা নৱগঠিত আমৰি সমষ্টিৰ প্ৰথম নিৰ্বাচিত প্ৰতিনিধি ডাঃ তৰণে বিধানসভাত জনজাতীয় সম্প্ৰদায়ৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰাৰ লগতে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কণ্ঠ সবল কৰিব। তেওঁ লগতে ডাঃ তৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে। কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি নতুন দিল্লীত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এখন সৰ্বাত্মক বৈঠকত উত্তৰ পূৰ্বাঞ্চলত ৰূপায়িত অভ্যন্তৰীণ জলপথ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে বিকশিত উত্তৰ পূব আৰু বিকশিত ভাৰত নিৰ্মাণৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যে যোগাযোগ, বাণিজ্য, পৰ্যটন আৰু জীৱিকা সুদৃঢ় কৰাৰ বাবে অঞ্চলটোৰ জলপথৰ ব্যাপক সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰ কৰিছে। তেওঁ লগতে লোথালত নিৰ্মাণ কৰিবলগীয়া ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য চৌহদৰ কাম কাজৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে। অহা 21 জুনত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি পৰীক্ষা NEET ৰাজ্যত নিয়াৰিকৈ অনুষ্ঠিত কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰ্যালোচনা কৰে। পৰীক্ষা হ'বলগীয়া জিলাসমূহৰ আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অন্য বিভাগীয় বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে প্ৰস্তুতিৰ বুজ লয়। ৰাজ্যখনৰ 17খন জিলাৰ 87টা কেন্দ্ৰত হ'বলগীয়া এই পৰীক্ষাত 43,319গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰীয়ে কালি পৰ্যালোচনা বৈঠকত এই পৰীক্ষা মুক্ত আৰু নিকাভাৱে অনুষ্ঠিত কৰিবলৈ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক যৌথভাৱে সকলো কেন্দ্ৰ পৰিদৰ্শন কৰি নিৰাপত্তা ব্যৱস্থা আৰু আন্তঃগাঁথনি বুজ ল'বলৈ নিৰ্দেশ দিয়ে। তদুপৰি পৰীক্ষাৰ আগদিনাই সকলো কেন্দ্ৰতে CCTVৰ ব্যৱস্থা, বায়োমেট্ৰিক সৰঞ্জাম, মোবাইলৰ সংকেতত বাধা প্ৰদান কৰাৰ বাবে বাধ্যতামূলক কাৰিকৰী নিৰীক্ষণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিবলৈ পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা 100 কিলোমিটাৰ দূৰত্বলৈকে উপযুক্ত আইনী নিষেধাজ্ঞা জাৰি কৰিবলৈও মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে। তেওঁ লগতে CCTVৰ ফুটেজ নিৰীক্ষণৰ বাবে সকলো জিলাত 1গৰাকীকৈ নডেল বিষয়া নিযুক্তি দি সকলো ফুটেজ আকস্মিকভাৱে পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে। পৰীক্ষাৰ্থীসকল পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে 2-তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পাৰ হ'ব লাগিব। তদুপৰি বৈধ প্ৰৱেশ পত্ৰ লগত থকা পৰীক্ষাৰ্থীসকলৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ বাহনসমূহত পৰীক্ষাৰ দিনটোত যাতায়াত বিনামূলীয়া হ'ব। পৰীক্ষা কেন্দ্ৰসমূহত যাতে কোনোৱে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিশেষ ব্যৱস্থা লোৱা হ'ব। পৰীক্ষা কেন্দ্ৰসমূহ 24 ঘণ্টাই আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ অধীনত থাকিব। তদুপৰি প্ৰশ্ন কাকতসমূহ সামৰিক বাহিনীৰ বিষয়াৰ জৰিয়তে সৰবৰাহ

কৰা হ'ব। কাছাৰ জিলাতো নীট সুকলমে পৰিচালনাৰ বাবে জিলা প্ৰশাসনে সকলো পৰীক্ষা কেন্দ্ৰৰ চৌপাশে বি এন এছ এছৰ 163 ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে। জিলাখনৰ 7টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। জিলা আয়ুক্ত আয়ুষ গাৰ্গে পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ সকলো নিৰ্দেশনা মানি চলিবলৈ জনসাধাৰণক আহ্বান জনাইছে। প্ৰচণ্ড গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জিলাখনৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্মৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীসকলৰ ইউনিফৰ্ম পিন্ধাৰ নিয়ম শিথিল কৰি দিয়া হৈছে। গৰমৰ পৰা হাত সাৰিব পৰাকৈ শিক্ষাৰ্থীসকলে আৰামদায়ক আৰু মাৰ্জিত পোছাক পিন্ধি আহিব পাৰিব বুলি নিৰ্দেশনাত কোৱা হৈছে। গৰমৰ প্ৰকোপ কমি অহাৰ লগে লগে এই নিয়ম সংশোধন কৰা হ'ব বুলি বিদ্যালয়ৰ পৰিদৰ্শক তপন কুমাৰ কলিতাই প্ৰকাশ কৰিছে। সমগ্ৰ শিক্ষা অসমে ৰাজ্যৰ 39,415 বিদ্যালয়লৈ 2026-27 বৰ্ষৰ বাবে বাৰ্ষিক অনুদানৰ 10% ধন মোকলাই দিছে। সমগ্ৰ শিক্ষাৰ কাৰ্যবাহী সঞ্চালক বিপুল কুমাৰ দাসে কালি এই সন্দৰ্ভত সকলো জিলাৰ মিছন সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰে। এই পত্ৰত অনুদানৰ ধন ব্যৱহাৰ সন্দৰ্ভত যাৱতীয় নিৰ্দেশনা দিয়া হৈছে। পত্ৰত উল্লেখ কৰা অনুসৰি বাৰ্ষিক অনুদানৰ ধনেৰে বিদ্যুতৰ মাচুল পৰিশোধ কৰা বিষয়টোক অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে। আনহাতে অনুদানৰ 10% স্বচ্ছতা কাৰ্যসূচীত ব্যয় কৰিব লাগিব বুলিও নিৰ্দেশ দিয়া হৈছে। নীতি নিৰ্দেশনা মানি 25 জুনৰ ভিতৰত এই ধনৰাশি ব্যয় কৰিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ দিয়া হৈছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্য চৰকাৰে সমাজ সাহিত্য সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কালি 4গৰাকী বিশিষ্ট ব্যক্তিলৈ সন্মানীয় বঁটা ঘোষণা কৰিছে। এই অনুসৰি জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণুৰাভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অহা 20 জুনত হ'বলগীয়া বিষ্ণুৰাভা দিৱসৰ অনুষ্ঠানত আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিক এই বঁটা প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3,00,000 টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক 3গৰাকীক 2,00,000 টকাকৈ ধনৰাশিও প্ৰদান কৰা হ'ব। এন ডি এ চৰকাৰৰ 12 বছৰৰ কল্যাণ আৰু উন্নয়নমুখী আঁচনি সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ বাবে আজিৰে পৰা 20 জুনলৈ কাৰ্বি আংলঙত জনকল্যাণ শিবিৰ অনুষ্ঠিত হ'ব। জিলা প্ৰশাসনৰ উদ্যোগত হ'বলগীয়া এই শিবিৰত জিলাখনৰ আটাইকেইটা উন্নয়ন খণ্ডত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ধবজাবাহী আঁচনি ৰূপায়ণৰ বিষয়ে ৰাইজক অৱগত কৰোৱা হ'ব। আজিৰ উদ্বোধনী অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু বিধায়কসকল উপস্থিত থাকিব বুলি আমাৰ সংবাদদাতাই জনাইছে। অসমৰ সাধাৰণ ডাকঘৰে ড্ৰোনযোগে সামগ্ৰী প্ৰদানৰ বাবে ডাকুৱালে ঢুকি নোপোৱা 40টা স্থান চিনাক্ত কৰিছে। এই স্থানসমূহ কাৰ্বি আংলং, ডিমা হাছাও, পাৰ্বত্য জিলাৰ লগতে গোৱালপাৰা আৰু দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ দুৰ্গম এলেকাত অৱস্থিত। গাননি কাৰ্যালয় আৰু শাখা ডাকঘৰৰ মাজত ডাকমিল টোপোলাৰ আদান প্ৰদানৰ বাবে স্কাই এয়াৰ মোবিলিটি নামৰ এটা কোম্পানীয়ে ডাক বিভাগৰ সৈতে চুক্তি স্বাক্ষৰিত কৰিছে। অসমত ড্ৰোন ডাকসেৱা প্ৰৱৰ্তনৰ কাম প্ৰায় সম্পূৰ্ণ হোৱা বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে। প্ৰাপ্ত বাতৰি অনুসৰি ড্ৰোনৰ জৰিয়তে 10 কিলোগ্ৰাম পৰ্যন্ত ওজনৰ সামগ্ৰী প্ৰেৰণ কৰিব পৰা যাব। ড্ৰোনসমূহ 10 ডিগ্ৰীৰ পৰা 50 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাত কাম কৰিবলৈ সমৰ্থ হ'ব। মিজোৰামৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনৰ বাবে আজি ভোটগ্ৰহণ চলি আছে। ৰাজ্যখনত শাসনাধিষ্ঠিত জোৰাম পিপলছ মুভমেণ্ট আৰু বিৰোধী পক্ষৰ মিজো নেশ্যনেল ফ্ৰণ্টৰ প্ৰাৰ্থীৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হৈছে। আইজলৰ বিধানসভা ভৱনত পুৱা 9 বজাত আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া বিয়লি 4 বজালৈ চলিব আৰু বিয়লি 5 বজাৰ পৰা ভোটগণনা কৰা হ'ব। আঞ্চলিক বিদেশী পঞ্জীয়ন কাৰ্যালয়ে অষ্ট্ৰেলিয়াৰ পাঞ্জা খেলুৱৈ ৰিয়ান থমাছ ৱায়োৱেনলৈ জাৰি কৰা লীভ ইণ্ডিয়া অৰ্থাৎ ভাৰত ত্যাগৰ জাননী সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন স্থগিতাদেশ দিছে। ন্যায়ালয়ৰ বিদেশী পঞ্জীয়ন কাৰ্যালয়ক শ্ৰী ৱায়োৱেনে ভাৰতত থকাৰ ম্যাদ জনোৱা আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে আৰু পাঞ্জা খেলুৱৈগৰাকীৰ এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন 13 জুলাইলৈকে ভাৰতত থকাৰ অনুমতি প্ৰদান কৰিছে। উল্লেখযোগ্য যে গুৱাহাটীৰ আঞ্চলিক বিদেশী পঞ্জীয়ন কাৰ্যালয়ে যোৱা 4 জুনত অষ্ট্ৰেলিয়াৰ পাঞ্জা খেলুৱৈগৰাকীক নিৰ্দেশ লাভ কৰা 5 দিনৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ কৈছিল। ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আৰু জিলা ক্ৰীড়া বিষয়া কাৰ্যালয় শিৱসাগৰৰ তত্বাৱধানত অহা

0: 3 জুলাই দুদিনীয়া কাৰ্যসূচীৰে আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিৱসাগৰ নগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত হ'বলগীয়া এই প্ৰতিযোগিতাত পিলিক চৌধুৰী সোঁৱৰণী ফুটবল শাখাত 15 বছৰ অনুৰ্ধৰ ল'ৰা ছোৱালীয়ে অংশ ল'ব পাৰিব। একেদৰে 17 বছৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালীৰ বাবে দেওকণ সোঁৱৰণী আৰু নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী ফুটবল শাখাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত জিলাখনৰ সকলো বিদ্যালয়কে অংশ ল'বলৈ জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায়ে আহ্বান জনাইছে। জাহ্নৱী কাশ্যপে গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত 79 সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় একুৱেটিক চেম্পিয়নশ্বিপৰ মহিলাৰ 200 মিটাৰ ফ্ৰী ষ্টাইল শিতানত কালি ৰূপৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। জাহ্নৱীয়ে 2 মিনিট আৰু 5.93 ছেকেণ্ডত সাঁতোৰ সম্পূৰ্ণ কৰি দ্বিতীয় স্থান দখল কৰে। এই শিতানত অলিম্পিয়ান ধিনিধি ডেচিংগুৱে 2 মিনিট আৰু 3.7 ছেকেণ্ডত সাঁতোৰ সম্পূৰ্ণ কৰি স্বৰ্ণ পদক হস্তগত কৰে। আমৃ সমষ্টিৰ বিধায়ক ডাঃ হাবিতৰণক বিধানসভাৰ উপাধ্যক্ষ পদৰ বাবে NDAৰ প্ৰাৰ্থী হিচাপে ঘোষণা। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰ পূৰ্বাঞ্চলত ৰূপায়িত অভ্যন্তৰীণ জলপথ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা। প্ৰচণ্ড গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম সন্দৰ্ভত বিদ্যালয় পৰিদৰ্শকৰ নিৰ্দেশনা আৰু অসমৰ জাহ্নৱী কাশ্যপৰ ছিনিয়ৰ ৰাষ্ট্ৰীয় একুৱেটিক চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লোৱা হৈছে হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। আৰম্ভণিতে শুনো আহক আঞ্জাম চিনেমাখনৰ পৰা অলকা য়াগ্নিকৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা সমীৰৰ।

সেয়া আছিল অলকা ইয়াগনিক। হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনোৱা হওক কালিৰ টোপি লাল ৰুমাল চিনেমাখনৰ এটি গীত। গীতটি গাইছে মহম্মদ ৰফিয়ে, গীতিকাৰ মজৰু।

0: জব ইয়াত কিছিকি আতি হে চিনেমাখনৰ পৰা মোহাম্মদ ৰফিৰ কণ্ঠৰ এই গীতটোৰে সামৰিছোঁ আজিৰ হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নল'ব,
1: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
2: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিঅ'ৰ বুলনী।

0: সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই নিভাই মুকলি কৰিছোঁ আজিৰ বুলনি। প্ৰিয় শ্ৰোতা, বুলনিত আজি আপোনালোকৰ বাবে লৈ আহিছোঁ স্বাৱলম্বন শিতান্তি। আজিৰ এই শিতানৰ বিষয়বস্তু বিশেষ বিশেষ এইবাবেই যে আজি আমি কেইগৰাকীমান বিজয়িনীৰ কাহিনী আপোনালোকক জনাম। বাধা নেওচি আগবাঢ়ি যাবলৈ সাহ কৰাটোতে আছে জীৱনৰ সঁচা জয়। এই কথাই প্ৰতিপন্ন কৰিছে এই বিজয়িনী নাৰীসকলে। শাৰীৰিক প্ৰতিবন্ধকতাৰ প্ৰত্যাহ্বান নেওচি জীৱন জিনাৰ পণ লোৱা কেইগৰাকীমান মহিলা আৰু যুৱতী, শিশু সাৰথীয়ে জীৱন বাটত আগবঢ়াৰ সাহস দিয়া চিলচিলা নামৰ মৰমলগা ছোৱালীজনী আৰু বাধাগ্ৰস্ত শিশুৰ মাতৃ হোৱাৰ নিৰন্তৰ সংগ্ৰাম চলায়ো থমকি নোৰোৱা জিনা পুষ্পাৰ দৰে মহিলাসকল আক্ষৰিক অৰ্থতে বিজয়িনী। বিজয়িনী বেক্সৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰেই নহয়, এওঁলোকে প্ৰয়াস কৰিছে আত্মবিশ্বাসী হোৱাৰো। আজিৰ বুলনিৰ বিশেষ অনুষ্ঠান বিজয়িনী বেক্সৰ সৈতে, আহকচোন শুনো। শিশু সাৰথী বিগত চাৰিটা দশক ধৰি এই বেচৰকাৰী সংস্থাটোৱে চেৰিব্ৰেল পালচিত ভোগা শিশুসকলৰ কল্যাণ আৰু সৰ্বাংগীন বিকাশৰ বাবে একনিষ্ঠ যাত্ৰা অব্যাহত ৰাখিছে। চেৰিব্ৰেল পালচিত আক্ৰান্ত শিশুৰ শিক্ষা, পুনৰ্বাসন, স্বাস্থ্যসেৱা আৰু সামাজিক অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে কাম কৰি অহা এই সংস্থাই বিশেষ যত্নৰ প্ৰয়োজন বিচৰা ব্যক্তিসকলৰ জীৱনলৈ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। আমাৰ সৈতে আছে শিশু সাৰথীৰ কাৰ্যবাহী সঞ্চালক কেতিকী বৰদলৈ বাইদেউ। শিশু সাৰথী অনুষ্ঠানটোৰ বিষয়ে কিছু কথা আমি জানিবলৈ বিচাৰিছোঁ আপোনাৰ পৰা।
1: নমস্কাৰ, থেংক ইউ। শিশু সাৰথী এটা স্বেচ্ছাসেৱী অনুষ্ঠান, নন প্ৰফিট অৰ্গেনাইজেচন যিটো কয়। 1987

সকলোকালীন শিশুসাহিত্যে কাম কৰি আহিছে। এতিয়া বৰ্তমান শিশুসাহিত্যে আমি চাৰিটা দিশত কাম কৰোঁ, যেনে শিক্ষা, হেলথ, স্বাস্থ্য, ভকেচনেল ইউনিট যোনটো স্কিল ডেভেলপমেণ্ট বুলি আমি কয়, দক্ষতা বিকাশ, আৰু লগতে আমাৰ ৰাইটছ এণ্ড এডভকেচি, অধিকাৰৰ ওপৰত আমি কাম কৰোঁ। এই গোটেইকেইটা দিশত এজন বাধাগ্ৰস্ত ব্যক্তিৰ বা বাধাগ্ৰস্ত শিশুৰ সকলো দিশ সামৰি পেলাই আমি এই চাৰিটা দিশত আমি কাম কৰোঁ। দক্ষতা বিকাশৰ যোনটো আমাৰ ইউনিট, সেইটো আমি নতুনকৈ আমি আৰম্ভ কৰিছোঁ। প্ৰথমতে আমাৰ ভকেচনেল ইউনিট এটা আছিলে, কিন্তু একেবাৰে ভালদৰে যদি আমি চিন্তা কৰিবলৈ ল'লোঁ যে শিশুসকল 18 বছৰলৈকে ইয়াতে থাকে, পঢ়া শুনা যোনখিনি স্পেচিয়েল এডুকেশ্যন যোনখিনি আছে বা যোনখিনি ইনক্লুচিভ এডুকেশ্যন আছে সেইখিনি শিশুসাৰ্থীত দিয়া হয়, কিন্তু তাৰ পিছৰ তেওঁলোকৰ কি হ'ব, 18 বছৰৰ পিছত তেওঁলোকে কি কৰিব, শিক্ষাখিনি ইয়াত ল'লে বা যিখিনি তেওঁলোকে স্পেচিয়েল এডুকেশ্যন ল'ব লাগে সেইখিনি ল'লে, কিন্তু এজন শিশুক 18 বছৰৰ পিছত শিশুটি 18 বছৰ যেতিয়া হৈ যায় তাৰ পিছত তেওঁ কেনেকৈ পিছৰ জীৱনখিনি মানে তেওঁলোকে আগবঢ়াই নিব, তেওঁলোকে কেনেকৈ আৰ্থিকভাৱে সবল হ'ব, সেই কথাখিনি চিন্তা কৰি শিশুসাৰথীৰ দক্ষতা বিকাশৰ এই অনুষ্ঠানটো আৰম্ভ কৰিছিলে। আৰু সেই অনুষ্ঠানটোৰ লগতে আমি প্ৰথম যোনটো আমাৰ এতিয়া প্ৰজেক্ট এটা চলি আছে, যোনটো LIC হাউচিং ফাইনেন্স লিমিটেডৰ দ্বাৰা আমাক ছাপোৰ্ট কৰি আছে, তেওঁলোকে সাৰ্থক নামৰ এটা তেওঁলোকৰ প্ৰজেক্ট আছে য'ত এই বাধাগ্ৰস্ত শিশুসকলৰ দক্ষতা বিকাশৰ ওপৰত কাম কৰা হয়। আৰু শিশুসাৰথী এই সাৰ্থক প্ৰজেক্টৰ আণ্ডাৰতে এখন আমাৰ যোনখন বিজয়িনী বেগছ বুলি আমাৰ যোনখন কেফে, আমি কেফে আণ্ডাৰ দ্য মেংগো ট্ৰিক আমি প্ৰথমতে আৰম্ভ কৰিছিলোঁ। বাধাগ্ৰস্ত যিসকল মহিলা আছে বিজয়িনী নেটৱৰ্কৰ, তেওঁলোকক আমি প্ৰথমতে ইয়াত অন্তৰ্গত কৰিছিলোঁ। তাৰপিছত তেওঁলোকে যেতিয়া বেকিঙৰ কিছুমান প্ৰশিক্ষণ ল'লে IHMৰ দ্বাৰা, সেই প্ৰশিক্ষণৰ পিছত তেওঁলোকে যিখিনি বস্তু উৎপাদিত কৰিলে আৰু সেই বস্তুখিনি আমি নাম দিলোঁ বিজয়িনী বেগছ, যিহেতু তেওঁলোক বিজয়িনীৰ মেম্বাৰ আছিলে, সদস্য আছিলে বিজয়িনী নেটৱৰ্কৰ। সেই সদস্যসকলে বস্তুখিনি খুব ধুনীয়াকৈ বনাইছিলে কাৰণে আমি সেই বস্তুখিনিৰ নাম বিজয়িনী বেগছ হিচাপে আমি আৰম্ভ কৰিলোঁ। আৰু ইয়াৰ মূল উদ্দেশ্যটোৱে হৈছে যে যেতিয়া আমি বিজয়িনী নেটৱৰ্কখন আৰম্ভ কৰিছিলোঁ তেতিয়া আমি তেওঁলোকক আমি বিভিন্ন দিশত সবল কৰিবলৈ চেষ্টা কৰিছিলোঁ, যে তেওঁলোকক আমি সজাগ কৰিবলৈ চাইছিলোঁ বিভিন্ন দিশত, যেনেকৈ ল যিখিনি আছে মহিলাৰ কাৰণে, যিখিনি সুবিধা সমাজত আছে, বা কেনেকৈ আমি সমাজৰ আগত নিজকে মানে দেখাব লাগে, কেনেকৈ আমি কথা ক'ব লাগে, বহুত সৰু সৰু কথা তেওঁলোকক আমি সজাগ কৰিছিলোঁ। তেতিয়া তাৰ পিছৰ পৰা আমি গম পালোঁ যে আমি অকল তেওঁলোকক এনেকৈ সজাগ কৰিলে বা কথাখিনি তেওঁলোকক বুজালেই নহ'ব, এনেকুৱা কিছুমানো সদস্য আছিলে যিসকলে মানে অহা যোৱাৰ সেই ভাড়াটো দিব নোৱাৰিছিলে নিজে, আৰু ফলত মাক দেউতাকৰ পৰাও গালি খাইছিলে, যে পেৰেণ্টছে অভিভাৱকে এইটো কৈছিলে যে সদায় সদায়নো শিশুসাৰ্থীত গৈ পেলাই কি কৰ, কি শিকিবলৈ যাওঁ, আৰু আমি সদায় তহঁতক এনেকৈ অহা যোৱাৰ ভাড়াটো দি থাকিব নোৱাৰোঁ। তেতিয়া আমি এইটো অনুভৱ কৰিছিলোঁ যে আৰ্থিকভাৱে যিটো স্বাৱলম্বী হয় সেইটো আটাইতকৈ প্ৰয়োজনীয়। তেতিয়া আমি চিন্তা কৰিলোঁ যে তেওঁলোকক আমি কেনেকৈ আৰ্থিকভাৱে স্বাৱলম্বী কৰিব পাৰোঁ, সেই কথাটো যেতিয়া আমি চিন্তা কৰিলোঁ আৰু তেতিয়ালৈকে কেইগৰাকীমান বিজয়িনী সদস্যই এটা ট্ৰেইনিং প্ৰশিক্ষণ তেওঁলোকে লৈছিলে, তেতিয়া আমি তেওঁলোকক সেই প্ৰশিক্ষণৰ কামখিনি আকৌ কৰাবলৈ আৰম্ভ কৰিলোঁ, যেনেকৈ বিস্কিট বনোৱা, কেক বনোৱা, সেইখিনি কৰোঁতে দেখিলোঁ যে তেওঁলোকে সেই কামখিনি খুব সুন্দৰভাৱে কৰিছিলে। তাৰপিছতে আমি আকৌ এটা প্ৰশিক্ষণৰ আয়োজন কৰিলোঁ, যোনটো ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট গুৱাহাটীৰ পৰা আমি সেইখিনি কৰাইছিলোঁ। সেই প্ৰশিক্ষণৰ পিছত তেওঁলোকে আৰু ভালকৈ বনাবলৈ শিকিলে। বিজয়িনী সদস্যসকলৰ লগতে আমি কিছুমান এনেকুৱা যোনসকল বেছি মানে আগ্ৰহী আছিলে তেনেকুৱা আমি অভিভাৱককো আমি অন্তৰ্গত কৰিলোঁ, যিসকলে খোৱা বনোৱাত তেওঁলোকে বহুত আগ্ৰহী আছিলে, কিন্তু তেওঁলোকে নাজানিছিলে যে সেই বস্তুখিনি বনায়ো যে তেওঁলোকে আৰ্থিকভাৱে সবল হ'ব পাৰে সেই কথাটো তেতিয়ালৈকে তেওঁলোকে অনুভৱ কৰা নাছিলে। তাৰপিছতে আমি যেতিয়া বিজয়িনী বেগছখন আৰম্ভ কৰিলোঁ, আমি এখন ফুড মেলাৰ আয়োজন কৰিলোঁ য'ত আমি সকলো অভিভাৱকে তেওঁলোকৰ নিজৰ নিজে যি বনাব পাৰে সেই বস্তুখিনি লৈ আহিবলৈ দিলোঁ। তেনেকৈ অভিভাৱকৰ মাজতো এই বস্তুটো বহুত সজাগতা এটা আহি গ'ল যে তেওঁলোকে যোনটো পাকঘৰত এনেই পৰিয়ালৰ কাৰণে যোনটো বনাই আছিলে সেই বস্তুটোৰ পৰা যে তেওঁলোকে আৰ্থিকভাৱেও মানে সবল হ'ব পাৰে এই কথাটো তেওঁলোকৰ মনত আহিলে। তেতিয়াৰ পৰা আমাৰ লগতো দুগৰাকী এতিয়া অভিভাৱক জড়িত হৈ আছে, বিজয়িনীৰ যোনসকল মানে সদস্য আছিলে মহিলা সদস্য তেওঁলোকৰ ভিতৰত এতিয়া 4-5গৰাকীয়ে ইয়াতে খুব সক্ৰিয়ভাৱে কাম কৰি আছে আৰু লগতে অভিভাৱকসকলে কাম কৰি আছে। এতিয়া যেতিয়া আমি বিজয়িনী নেটৱৰ্কৰ কথা কওঁ বা মহিলা বাধাগ্ৰস্ত মহিলাৰ কথা কওঁ, তেতিয়া আমি দেখোঁ যে এনেই আমি যদি আমি সমাজলৈ চাওঁ তেতিয়া আমাৰ মহিলাসকলৰে বহুত অসুবিধা, কিন্তু বহুতখিনি আমি ডিস্ক্ৰিমিনেশ্যনৰ সন্মুখীন হওঁ। সাধাৰণ

0: মহিলাখিনিয়ে সন্মুখীন হৈ থাকোঁ। আৰু যেতিয়া এগৰাকী মহিলা বাধাগ্ৰস্ত হয় তেতিয়াহ'লে সেই বস্তুখিনি মাত্ৰাটো বাঢ়ি গৈ থাকে। প্ৰথম কথাটো তেওঁ এগৰাকী মহিলা, সেইটো কাৰণে সেই ডিস্ক্ৰিমিনেশ্যনখিনি তেওঁলোকে বৈষম্যখিনি সন্মুখীন হয়। তাৰ লগতে মহিলা হোৱাৰ লগতে তেওঁ এজন এগৰাকী বাধাগ্ৰস্ত মহিলা, তেওঁৰ শৰীৰত এটা অসুবিধা আছে, তেওঁ শাৰীৰিকভাৱে বা মানসিকভাৱে তেওঁ বাধাগ্ৰস্ত, সেইটো কাৰণে আৰু এটা বৈষম্য তেওঁৰ লগত, সমাজে আৰু এটা বেলেগ হীন চকুৰে তেওঁক চাবলৈ ধৰে। আৰু তাৰ লগতে কি হয়, যেতিয়াই বাধাগ্ৰস্ততাটো তেওঁ জীৱনত আহি যায়, তেওঁ শিক্ষাৰ ক্ষেত্ৰত অসুবিধা পাব, শিক্ষা লোৱাৰ ক্ষেত্ৰত, শিক্ষা লোৱাৰ ক্ষেত্ৰত যেতিয়া অসুবিধাটো পাব, কাৰণ আমি জানো যে আমাৰ সমাজে পটককৈ অতি সোনকালে বাধাগ্ৰস্তসকলক গ্ৰহণ নকৰে, শিক্ষাৰ ক্ষেত্ৰত বহুতখিনি অসুবিধা পায়, সেইটো কাৰণে শিক্ষাটো যেতিয়া তেওঁলোকে নাপাব, তেতিয়া শিক্ষা নোপোৱাৰ লগে লগে তেওঁলোকৰ কাৰণে যোনটো আৰ্থিক সবলীকৰণৰ কথা আহে সেইটোও পিছ পৰি যায়, তেওঁলোকে আৰ্থিকভাৱেও সবল নহয়, ফলত তেওঁলোকে সদায় পিছ পৰি থাকিব লগা হয়। সেইকাৰণে বাধাগ্ৰস্ত মহিলাৰ জীৱনটো খুব দুখত যায়, খুব বেয়াকৈ যায় মানে, কাৰণ তেওঁলোকে আৰ্থিকভাৱে সবল নহয়। সেইটো সেই কথাখিনি চিন্তা কৰি বিজয়নী বিক্সখন আৰম্ভ কৰা হৈছে, যাতে তেওঁলোকে আৰ্থিকভাৱে
1: আত্মনিৰ্ভৰশীল
0: হ'ব পাৰে। হয়,
2: শিশু সাৰথীৰ পৰাই শিক্ষা লাভ কৰি জীৱনে দিয়া সীমাবদ্ধতাক অতিক্ৰম কৰা এগৰাকী যুৱতী চিলচিলা। আহকচোন চিলচিলাৰ মুখেৰে শুনো বিজয়িনীৰ সৈতে তেওঁৰ সপোনৰ বাটেৰে আগবঢ়াৰ কাহিনী।
3: মই শিশু সাৰথী 1993 অহা, মোৰ স্কুলিংখিনি মানে শিক্ষাৰ হেৰি শিশু সাৰথীতে মই কৰিছিলোঁ, অপেন স্কুলৰ পৰা মই মেট্ৰিকটো দিছিলোঁ। তাৰপিছত আমি মানে যিখিনি ছোৱালী ওমেন উইথ ডিচেবিলিটি আছিলে, কিছুমানে ঘৰত সেনেকৈ সোমাই গ'ল আৰু কিছুমান এনেকৈ স্কুলত অলপ চলপ অহা যোৱাকৈ এনেকৈ থাকে। তো আমি তেতিয়া আমি চিন্তা কৰিলোঁ, তেতিয়া আৰমাণ্ডাই আমাক কৈছিলে, ইয়াত যোন আগৰ এক্সিকিউটিভ ডাইৰেক্টৰ আৰমাণ্ডা আছিলে, তেওঁ কৈছিলে যে গোটেই ওমেন্সখিনি কেনেকৈ আমি বাহিৰত আনিব পাৰোঁ। তো তেওঁ আমাক ক'লে যে এটা নেটৱৰ্ক খোলা, তো এনেকৈ নেটৱৰ্কটোৰ নাম দিয়া। তাৰপিছত তেওঁ আমাক নেটৱৰ্কটো এনেকৈ গোটেইখিনি কেনেকৈ কৰিব লাগে শিকাই দিছিলে। তাৰপিছত আমি নেটৱৰ্কটো গঢ়িলোঁ, যিটো নাম দিছিলোঁ আমি বিজয়িনী নেটৱৰ্ক বুলি পেলাই। নিজৰ যিখিনি মনৰ কথা থাকে বা যিখিনি প্ৰব্লেম থাকে সেইখিনি কেনেকৈ শ্বেয়াৰ কৰিব লাগে, সেইখিনি ক'বলৈ আমাৰ কোনো তেনেকুৱা ঠাই নাছিল বা তেনেকুৱা কোনো হেৰি নাছিলে। এই নেটৱৰ্কটোৰ থ্ৰুৰে আমি সেই প্লেটফৰ্মটো দিয়াৰ চেষ্টা কৰিছিলোঁ। আইনৰ কথা, তাৰপিছতে যিখিনি ঘৰতে তেনেকুৱা কিবা এবিউজ হোৱা বা তেনেকৈ কেনেকৈ কাৰ ওচৰলৈ গ'লে সেইখিনি সমাধান হ'ব, তো তেনেকুৱাবোৰ কথা আমাক শিকাইছিলে এই নেটৱৰ্কটোত। আৰু ট্ৰেইনিং হৈছিলে, তেনেকুৱা ৱৰ্কশ্বপ হৈছিলে, আৰু তেনেকুৱা এনেকুৱা ধৰণৰ যিবোৰ ৱৰ্কশ্বপ বেলেগ বাহিৰতো হয় আমি আমাক তাত এটেণ্ড কৰিব দিছিলে। এই গ্ৰুপটোৰ পৰাই আমি তেনেকুৱা কিছু কিছু আমি মিটিং মানে মাহৰ মূৰত ছমাহৰ মূৰত তেনেকৈ মিটিং পাতোঁ।
1: কিমান মহিলা জড়িত হৈ আছে
3: আমাৰ ইয়াত এতিয়া বৰ্তমান 40-45 মহিলা
1: গুৱাহাটীৰ,
3: নাই গুৱাহাটীৰ বাহিৰৰো আছে।
1: হয়, গুৱাহাটীৰ বাহিৰৰ যিখিনি তেওঁলোকৰ লগত যোগাযোগটো কেনেকৈ হয়?
3: আমি ফোনত কৰোঁ, তাৰপিছত তেনেকৈ মিটিং হ'লে মিটিঙত হেৰি কৰোঁ, আৰু আমাৰ অকেশ্যনবিলাক হৈ থাকে, যিবোৰ প্ৰগ্ৰাম হৈ থাকে তাত তেওঁলোকক আমি ইনভাইট কৰোঁ, আহি পেলাই তেনেকৈ আহে, তেওঁলোকে আমাৰ লগত জইন কৰে।
1: বিজয়িনী গোটেই বেলেগ ধৰণৰ কামো কৰি আছে, তাৰ মাজতে এই কেফেখন এখন নহয় জানো?
3: হয়,
1: এই কেফেখন খোলাৰ চিন্তাটো কেতিয়াৰ পৰা আৰম্ভ হ'ল বা কেনেকৈ তাৰ আৰম্ভণিটো হৈছিল, প্ৰশিক্ষণ লোৱা হৈছিল চাগে?
3: আমি কেইজনমানে মানে আমি ইয়াতে শিশু সাৰথীতে ISMৰ 2009 আমাক মানে এটা ট্ৰেইনিং দিয়াইছিলে। তাৰপিছত শিশু সাৰথীত বহুত সৰুৰ পৰাই আমি যিটো বেকিঙৰ হেৰিটো অলপ অলপকৈ আমি আমাক শিকায়ে গৈছিলে সৰুৰ পৰাই। তো তাৰপিছত ভাবিলে যে মানে আমি ইয়াতে ডাঙৰকৈ কিবা সেনেকুৱা কৰিব পাৰোঁ নেকি, তো সবৰে চিন্তা চৰ্চাত লৈ পেলাই সাৰথী ইয়াতে আমাক এই কেফেখন আমাক ষ্টাৰ্ট কৰাই দিলে। 2023 আমি এখন কেফে ষ্টাৰ্ট কৰিছিলোঁ, আৰু তাৰপিছত আমি বিজয়িনী যিখিনি আমাৰ মেম্বাৰ আছিলে সেই মেম্বাৰখিনি আমি চাৰিজনে ইয়াতে এইটো লগ লাগি পেলাই কৰি আছোঁ বৰ্তমান। আৰু লগতে আমাক এতিয়া হেল্প কৰে আমাৰ ইয়াৰে যিখিনি পেৰেণ্টছ আছে তাৰে দুগৰাকীয়ে আমাক হেল্প কৰে, আৰু প্লাছ আমাৰ এজন কেয়াৰ গিভাৰ তেওঁ হেল্প কৰে, এজনী বাই আছে আমাৰ।
1: উৎপাদিত সামগ্ৰী, সেই সামগ্ৰীখিনি ক'ত বিক্ৰী কৰা হয়?
3: মানে আমাৰ এই যিখিনি আমাৰ স্কুলৰ যিখিনি প্ৰগ্ৰাম হয়, ৱৰ্কশ্বপ ট্ৰেইনিং যিখিনি হৈ চলি থাকে সেইবিলাকতো আমি হেৰি কৰোঁ গোটেইখিনি, কেকৰ পৰা বিস্কুট, তাৰপিছতে শিশু সাৰথীৰ যিখিনি কলিগ ষ্টাফৰ যিখিনি বাৰ্থডে আমাৰ মান্থলি চেলিব্ৰেশ্যন কৰা হয় আমিয়ে দিওঁ, বাৰ্থডে কেক, তাৰপিছতে কাৰোবাক তেনেকুৱা বিস্কুট লাগিলে, ছেণ্ডউইচৰ অৰ্ডাৰ থাকে, লাঞ্চটোৰো কেতিয়াবা অৰ্ডাৰ লৈ লওঁ, যিখিনি

0: প্ৰগ্ৰাম থাকে, ইয়াতে ৱৰ্কশ্বপ বা ট্ৰেইনিং থাকে তেনেকুৱা টাইপৰ।
1: আৰু ইয়াৰ বাহিৰতো দিয়া হয় নেকি?
0: চিনাকি যিখিনি আছে আগৰ পুৰণা তেওঁলোকেও আমাক অৰ্ডাৰ দিয়ে। আৰু তাৰপিছত আমি লাহে লাহে জমেট'ৰ পৰাও এইটো এটা ষ্টাৰ্ট কৰিম বুলি ভাবি থৈ অলৰেডি কাম চলি আছে।
1: গুৱাহাটীৰ মহিলাসকলে তেওঁলোকে বিজয়িনীৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'ব পাৰিব বুলি আপুনি নিশ্চয় ভাবে?
0: ভাবোঁ, কাৰণ বহুতেই বিজয়িনীত যিটো আমাৰ নেটৱৰ্ক আছে তাত আহি পেলাই বহুতৰ মানে কি মনোবলটো বহুত বাঢ়িছে। আৰু তাৰপিছতে তেওঁলোকে নিজে নিজে ধৰণৰ বহুতেই ছেটেলো হৈছে। আৰু তাৰপিছতে আৰু যিখিনি ছোৱালী আছে আমাৰ যিটো এতিয়া কেফে আছে, আমি চেষ্টা কৰোঁ মানে চেষ্টা কৰি আছোঁ যাতে আমাৰ এই কেফেখন বাহিৰত গুচি যায়, ইয়াতে ভিতৰত যাতে নাথাকে,
1: যাতে পৰিসৰটো বৃদ্ধি পায়।
0: আৰু তাৰপিছত সেই কেফেখনত আমি চেষ্টা কৰিম যাতে যিহেতু ডিচেবল যিখিনি মানুহ আছে তেওঁলোকক মানে এতিয়ালৈকে কোনো তেনেকৈ চাকৰি বা কোনো তেনেকুৱা হেৰিত মানে আজিলৈকে ভালকৈ ছেটেল কৰি দিয়াই নাই বা দিব নিবিচাৰে। আৰু যিহেতু আমাক পটককৈ মানুহে একচেপ্ট কৰিব নিবিচাৰে, আমি বিচাৰিম যাতে এই কেফেখনৰ থ্ৰুৰে তেওঁলোকে যাতে সুযোগ পায়। আৰু এইটো ফিলিং হ'ব নালাগে যে আমিও বেলেগ, আমি যেতিয়া আমিও এতিয়ালৈকে ভাবিয়ে থাকোঁ আমি সদায় বেলেগে চাগে, কাৰণ আমাক মহিলাটো এনেকুৱাই কৰে ন, তো সেইটো আমি তাহাঁতক বিচাৰিম যে তাহাঁতে যাতে সেই বস্তুটো পিছলৈকে ভাবিব লগা নহয় আৰু ইয়াতে যাতে সেই কাম কৰাৰ সেই সুযোগটো যাতে তেওঁলোকে বা আমি সেইটো পৰ্যায়লৈ যাব বিচাৰিছোঁ।
2: বিজয়িনীৰ সদস্যা জিনা বেগমে আমাক জনালে তেওঁৰ অনুপ্ৰেৰণাদায়ক অভিজ্ঞতাৰ কথা।
3: নমস্কাৰ, মোৰ নাম জিনা বেগম, মোৰ ঘৰ নলবাৰী আৰু আমি থাকোঁ বেলতলা বনগাঁও মাজিপাৰা আৰু মোৰ ল'ৰাৰ নাম মহম্মদ ইদুল হক।
1: ইদুলক লৈ আপুনি শিশু সাৰথিত প্ৰৱেশ কৰিছিল?
3: হয়।
1: এই যাত্ৰাটোৰ কথা অকণমান আমাক কওকচোন শিশু সাৰথিৰ সৈতে।
3: মই 2020 আহিছিলোঁ শিশু সাৰথি, তেতিয়া মোৰ ল'ৰাৰ ইয়াৰ্ছ আছিলে 5 ইয়াৰ্ছ, তো সি তেতিয়া মানে চিপি আছিলে, মই তাক মানে গোচত লৈ কিনে শিশুসাৰথি আহিছিলোঁ। ভাবিছিলোঁ যে মোৰ ল'ৰাটো মানে স্কুল যাব নেকি, এনেকুৱা স্কুল আছে নেকি, মই মানে এইবিলাক একো গম পোৱা নাছিলোঁ। যেতিয়া মানে মই শিশুসাৰথিত আহিলোঁ মানে মই ভাবিলোঁ হয় মোৰ ল'ৰাই এনেকুৱা নহয়, মানে চব ল'ৰা ছোৱালীৰে এইটোৱে প্ৰব্লেম। তেতিয়া মানে মই এজন ছিংগল মাদাৰ হয়, মোৰ ল'ৰা যেতিয়া 2 ইয়াৰ্ছ আছিলে তেতিয়াই মোৰ হাজবেণ্ডৰ লগত এৰাৰি হৈ গ'ল। তেতিয়া মই ভাঙি পৰিছিলোঁ যে মোৰ ল'ৰাক মই কেনেকৈ ডাঙৰ কৰিম, মই তাক লৈ কিনে কি মানে কৰিম, এতিয়া তাক লৈ ধৰি লওক মই জব কৰিব নোৱাৰোঁ, তাক এৰিব নোৱাৰোঁ, তো মানে মই বহুত ভাঙি পৰিছিলোঁ মাজতে। তাক মই কেনেকৈ ডাঙৰ কৰিম, বিশেষকৈ মোৰ ঘৰৰ প্ৰব্লেম বহুত হয়, ঘৰৰ মানে পৰিৱেশটো ইমান ভাল নহয়, মানে আৰ্থিকভাৱে বহুত দুৰ্বলতা হয়। ইয়াতে আহিলোঁ মানে ইয়াৰে মানে যিমান ষ্টাফৰ মেম ছাৰ আছে বহুত মানে হেল্প কৰিছে মোক মোৰ কথাবিলাক গম পাই কিনে। তাৰপিছত মানে মই ইয়াতে বিজয়নী গ্ৰুপৰ লগত জইন হ'লোঁ মানে। আৰু এতিয়া মানে মই মোৰ ল'ৰাকো মই টাইম দি আছোঁ, মই নিজেও আগবাঢ়ি গৈ আছোঁ, মানে মই পিছপৰি যাব নিবিচাৰোঁ। আৰু মই এইটো কেতিয়াও নাভাবোঁ যে মোৰ ল'ৰাটোৰ জ্বৰ বা চৰ্দি কাহ নেকি আজি আছে কাইলৈ ভাল হৈ যাব, তাতো সিটো 100% ভাল নহয়, হয়তো 50% হ'ব পাৰে, কিন্তু মই হাৰি যোৱা নাই। মই এইটোৱে মানে ওপৰলৈ জনাত বিচাৰিছোঁ মোৰ ল'ৰাক মই কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, মই কেনেকৈ আগবাঢ়িব পাৰোঁ। আৰু মেমহঁতে মোক বহুত ছাপৰ্ট কৰে, আৰু ইয়াত যিখিনি আমাৰ বিজয়নী গ্ৰুপত মানে আছে বহুত ভাল হয়, আমাক বহুত বুজি পায়, বহুতখিনি হেল্প কৰে। আৰু কেতিয়াবা মানে আহিব নোৱাৰিলেও যদি কওঁ এনেকুৱা প্ৰব্লেম, তো একো নাই মানে বুজি লয় আৰু কথাবিলাক বুজি পায়। তো ইয়াতে আহি কিনে মোৰ বহুত ভাল লাগিছে। আৰু যেতিয়াৰ পৰা মই বেকাৰী মানে এইটোত কৰিছোঁ বেকিং ক্লাছটো, মই কিন্তু ভবাই নাই যে মই পাৰিম নেকি আগবাঢ়িবৰ কাৰণে ল'ৰা লৈ কিনে, মই নোৱাৰিম চাগে মই এনেকৈ ভাবিছিলোঁ, কিন্তু মেমৰ ছাপৰ্টত বা আমাৰ বিজয়নী গ্ৰুপত যিখিনি আমাৰ ল'ৰা ছোৱালী আছে এইখিনিক লৈয়ে মানে মই আগবাঢ়িব পাৰিছোঁ। আৰু মই ভাবিছোঁ যে মোৰ ল'ৰাটোৱে এনেকুৱা নহয়, মানে আমাৰ ইয়াতে যিখিনি ল'ৰা ছোৱালী আছে সিহঁতৰে একেটাই প্ৰব্লেম, যদি সিহঁতে পাৰিছে মোৰ ল'ৰাটোক লৈ মই কিয় নোৱাৰিম, ময়ো নিশ্চয় পাৰিম। তো সেই ভাবি মেলি কিনে ইহঁতক চাই কিনে মানে এইখিনি আগবাঢ়িব পাৰিছোঁ। আৰু ইয়াতে কাম কৰি মোৰ বহুত ভাল লাগিছে, মই ইয়াতকৈ মানে আৰু আগৰ পিনে যাব বিচাৰোঁ, আৰু কিবা কৰিব বিচাৰোঁ। মানে প্ৰব্লেমটোতো মানুহৰ চবৰে থাকে ন লাইফত, কিন্তু আমি সেইটো লৈতো পিছপৰি থাকিলে নহ'ব। এতিয়া মোৰ ঘৰত মানে তিনিটা পেচেণ্ট ক'ব গ'লে, মোৰ দেউতা ছিৰিয়াছ হয় চুগাৰ পেচেণ্ট, প্ৰেচাৰ হাই, তো মাও মানে চকুৰ অপাৰেশ্যন, তো মোৰ ল'ৰাও তেনেকুৱা, কেতিয়া চিজাৰ আহি যায় কেতিয়া হস্পিটেল যাব লাগে মানে ক'বই নোৱাৰোঁ মই। কিন্তু সেই ভাবি কিনে মই ঘৰত সোমাই নাথাকোঁ, মই ওলাই আহিলে ইয়াত আহিলে মই মানে কিবা এটা শান্তি পাওঁ।
2: সন্তানক শিশু সাৰথিত নামভৰ্তি কৰোৱাৰ পাছত নিজেও অনুষ্ঠানটোৰ সৈতে জড়িত হৈ পৰিছিল পুষ্পা বৰাই। সন্তানক দিনটোৰ বাবে শিশু সাৰথিলৈ আনি ৰৈ থকা সময়খিনি বিজয়িনী গোটক দিছিল তেওঁ।
4: আপোনাৰ নামটো? মোৰ নাম পুষ্পা বৰা।

0: শিশুভাৰতীৰ সৈতে কেতিয়াৰ পৰা জড়িত হৈ আছে?
1: মই মোৰ ল'ৰা শিশু ভাৰতীলৈ আনিছিলোঁ 2022 চনত, 4 বছৰ।
0: কেনেকুৱা আপোনাৰ অভিজ্ঞতা এই ইয়াৰ সৈতে জড়িত হোৱাৰ অভিজ্ঞতা?
1: ভাল লাগিছে, বহুত ভাল লাগিছে। আগতে মানে কি হৈছিলে, অকণমান মানে ল'ৰাটোক লৈ পিনি অকণমান ডিপ্ৰেশ্যনত যোৱা দিনা হৈ গৈছিলোঁ।
0: হয়,
1: কিন্তু মানে কি হৈছে, ইয়ালৈ আহি পিনি ইহঁতৰ লগত থাকি মানে ইহঁতৰ পৰা আমি সাহস পাইছোঁ যে দিব্যাংগ মানে মানুহে কয় যে বিকলাংগ বা এনেকুৱা বাচ্চাই কোনো কাম কৰিব নোৱাৰে, কিন্তু ইহঁতে যে এটা এনেকুৱা এটা লৈ পিনি যে কাম কৰিব পাৰিছে, ইহঁতক এটা দেখি পিনি আমি মানে বহুতখিনি সাহস পাইছোঁ। আমাৰ এজ এ মাদাৰ হিচাপে, পেৰেণ্টছ হিচাপে আমি বহুতখিনি সাহস পাইছোঁ ইহঁতৰ পৰা।
0: জীৱনত এটা প্ৰত্যাহ্বানৰ মুখামুখি হৈছে, সেই প্ৰত্যাহ্বানটো নেওচি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনাক নিশ্চয় শিশু সাৰথী আৰু বিজয়িনী দুয়োটাই আপোনাক এটা সাহস দিছে অৱলম্বন হিচাপে আছে ন?
1: যেতিয়া মই ল'ৰাটোৰ কথা গম পাইছিলোঁ যে এটা এনেকুৱা এটা প্ৰব্লেম আছে, আৰু এইটো ইমানটো গম নাপাওঁ যে কি হয় কি কেনেকুৱা কি কথা, যেতিয়া গম পাইছিলোঁ যে ইয়াৰ এটা প্ৰব্লেম আছে, প্ৰব্লেম হোৱাৰ পিছত মানে কেনেকুৱা লাগিছিলে আপোনাৰ মানে একদম পৃথিৱীখন যেন গোটেই মূৰতে গোটেই ভাৰিটো পৰি গৈছে, একদম আন্ধাৰ, একো নেদেখা নাই, মানে কি কৰিম, ক'ত যাম, এনেকুৱা নিচিনা হৈ গৈছিলোঁ। তেতিয়া নেকি মানে খবৰ গম পালোঁ যে শিশু সাৰথী এনেকুৱা এটা, ইহঁতৰ কাৰণে এনেকুৱা এটা চেণ্টাৰ আছে, ইহঁতেও মানে এনেকৈ পঢ়ি শুনি সিহঁতেও আগবাঢ়ি যাব পাৰে, বা যিটো দিশতে হওক, কোনোবাই খেলিছে, কোনোবাই কিবা কম্পিউটাৰ হওক, চইচ মতে সিহঁতে আগবাঢ়ি মানে তেওঁলোকে উলিয়াই নিয়ে। তেতিয়া ইয়ালৈ যেতিয়া আহিলোঁ, ইয়ালৈ অহাৰ পাছত আমাৰ মানে মনটো বহুতখিনি মানে ভাল লাগিলে আৰু ইহঁতক, মানে আমি গাৰ্জেন হিচাপে আমিও মানে কষ্ট কৰিব লগা হৈছে, কিন্তু সেইখিনি কষ্ট আমাৰ কষ্ট যেন লগা নাই, যে দেখিছোঁ ইহঁতে মানে প্ৰতিটো খোজতে ইহঁতে আগবাঢ়ি গৈ আছে। নৰ্মেল বাচ্চাৰ নিচিনা নহয়, অকণমান কষ্ট হৈছে, কিন্তু মানে প্ৰতিটো খোজতে ইহঁতে আগবাঢ়ি গৈছে, অকণমান মানে সিহঁততকৈ অকণমান দেৰি হৈছে, কিন্তু আগবাঢ়ি গৈ আছে, থমকি ৰ'ব লগা হোৱা নাই মানে, সেইটো কাৰণে আমাৰ মানে বহুতখিনি ভাল লাগিছে।
0: আপুনি ক'ত থাকে?
1: মই উজান বজাৰ খাৰখুলিত থাকোঁ, মালিবাগানত।
0: হয়, যিহেতু আপুনি এখন ঘৰ চম্ভালি তাৰপিছত আপুনি আকৌ ল'ৰাটোক লৈ ওলাই আহে ইয়ালৈ, কেনেকৈ আপুনি গোটেই কামখিনি মানে কি হয় কেনেকৈ মিলাই?
1: সেইটো এটা মানে বহুত ইম্পৰ্টেণ্ট হয়, এটা আমাৰ ৰুটিনৰ নিচিনা হৈ গৈছে, ধৰি লওক তাকো ইয়াকো সময় দিব লাগে, প্ৰায় এঘণ্টা ডেৰ ঘণ্টা এটা নিৰ্দিষ্ট সময় মানে এটা সৰু বাচ্চাক যেনেকৈ সময় দিব লগা হয় এজ এ মাদাৰ হিচাপে, আমি মানে সম্পূৰ্ণ সেইখিনি এতিয়াও কৰি থাকিব লগা হয়।
0: এতিয়া কিমান বয়স হৈছে আপোনাৰ?
1: এতিয়া তাৰ 9 বছৰলৈ সোমাইছে, এতিয়াও তাক মানে সেই অকণমানি এমহীয়া বাচ্চাটোৰ নিচিনাকৈ এতিয়াও তাক মানে কৰি থাকিব লগা হয়। ৰাতিপুৱা মানে সম্পূৰ্ণ ঘৰৰ কামখিনি কৰি তাৰ টিফিন ৰেডি কৰি গা পা ধুৱাই লেট্ৰিন পাচাব এইখিনি সম্পূৰ্ণ ৰেডি কৰি ড্ৰেছ চেছ মানে স্কুলৰ ড্ৰেছ সম্পূৰ্ণ ৰেডি কৰি মেলি 9:55 থাকোঁতে ঘৰৰ পৰা ওলাই আহোঁ আৰু। ধুনীয়া এটা মানে আমাৰ ৰুটিনৰ নিচিনা হৈ গৈছে, এতিয়া মানে ভালেই লগা হৈছে।
2: আমি লগ পাইছিলোঁ বিজয়িনীৰ আন এগৰাকী সক্ৰিয় সদস্যা সংগীতাক।
3: মোৰ নাম সংগীতা ৰায়, মই ইয়াতে মেম্বাৰ আছোঁ
0: বিজয়িনীৰ সৈতে। আপুনি জড়িত কেতিয়াৰ পৰা?
3: মই 2018 পৰা জড়িত আছোঁ। ইয়াতে মই বেকিং কৰোঁ আৰু বিস্কুট চিস্কুট কেক চেক বনাওঁ আৰু হেল্প কৰোঁ, বিল চিল বনাওঁ।
0: বিস্কুট কেনেকুৱা ধৰণৰ বিস্কুট?
3: ফ্ৰুট বিস্কুট, কৰ্ণফ্লেক্স বিস্কুট আৰু চকো চিপ্ছ বিস্কুট।
2: বিজয়িনী গোটে তৈয়াৰ কৰা বিভিন্ন খাদ্য সামগ্ৰীৰ ভিতৰত ফল মূলৰ পৰা তৈয়াৰ কৰা বিস্কুটৰ সুনাম আছে। এই বিস্কুটবিধৰ প্ৰস্তুত প্ৰণালীৰ বিষয়ে আমাক ক'লে সংগীতাই।
3: ময়দা লাগিব আৰু চেনি লাগিব, কাজু লাগিব আৰু কিচমিচ আৰু কাঠবাদাম আছে না পিস্তা এইটো লাগিব আৰু বাটাৰ আৰু বেকিং পাউডাৰ হ'ব। ইমানে
0: প্ৰকৰণটো ক'ব নেকি কেনেকৈ তৈয়াৰ কৰে?
3: মই 2 কাপ ময়দা লওঁ, 1 কাপ অইল লওঁ আৰু অলপ 150 গ্ৰাম বাটাৰ লওঁ আৰু মিক্স ব্লেণ্ডাৰ দি মিক্স কৰোঁ। মিক্স কৰি দি তাত হৈ যায়, তাৰপিছত মই ড্ৰাই ফ্ৰুট চব মিলাই ৰাউণ্ড ৰাউণ্ড কৰি বনাই দিওঁ। ইমানে
0: আৰু কিবা বিশেষ কিবা স্পেচিয়েল কিবা বিশেষ কিবা আছে নেকি আপোনালোকৰ ইয়াত?
3: আমাৰ ব্ৰাউনি বহুত বেষ্ট আছে ইয়াতে, ব্ৰাউনি বহুত বেষ্ট বনাওঁ আমি আৰু ডোনাট বনাওঁ, চিজ কেক বনাওঁ।
0: বিজয়িনীত কাম কৰাৰ কেনেকুৱা অভিজ্ঞতাৰ বিষয়ে?
3: বহুত ভাল লাগিছে, বহুতখিনি মই শিকিছোঁ ইয়াতে আহি, আৰু আগতেতো একো নাজানো মই, ইয়াতে আহি বহুতখিনি শিকিছোঁ, বেকিং কৰিম, বহুত কৰিব ভাল লাগিছে, এক্সপিৰিয়েঞ্চ হৈছে মোৰ।
2: বিজয়িনী গোটৰ বিজয়িনী বেগছ কেৱল এখন কেফে বা উদ্যমিতাৰ কাহিনী মাথো নহয়, ই আত্মবিশ্বাস, সাহস আৰু মানৱীয় সম্ভাৱনাৰ এক অনুপ্ৰেৰণাদায়ক যাত্ৰা। সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ মাজত লুকাই থকা প্ৰতিভা আৰু সামৰ্থক স্বীকৃতি দিয়াৰ এক সুন্দৰ উদাহৰণ বিজয়িনীৰ এই উদ্যম। বিজয়িনীলৈ শুভেচ্ছাৰে আমাৰ আজিৰ স্বাৱলম্বন সামৰিছোঁ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আধুনিক গীত শুনি আছে মণিকুন্তলা দাসৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতটিৰ কথা বেণুধৰ কলিতাৰ।

মণিকুন্তলা দাসৰ কণ্ঠত আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 বজাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

আশা শৰ্মাৰ গীটাৰ বাদন শুনিলে। মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ,

0: এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু পাঁচদিনীয়া ভ্ৰমণসূচীৰে মধ্যপ্ৰদেশ আৰু ওড়িশালৈ গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰত আৰু ফ্ৰান্সৰ মাজত অৰ্থনৈতিক আৰু ঔদ্যোগিক সহযোগিতা বৃদ্ধিৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজি কেইবাখনো বৈঠকত মিলিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নৰেন্দ্ৰ মোদী চৰকাৰৰ বিগত 12 বছৰক উন্নয়ন আৰু ঐতিহ্যৰ সংগমৰ সোণালী যুগ হিচাপে আখ্যা দিছে। হিমাচল প্ৰদেশৰ চাম্বা জিলাত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 7 জন লোকে প্ৰাণ হেৰুৱায় আৰু ভাৰতে আজি FIH নেচনছ কাপ হকী প্ৰতিযোগিতাৰ এখন খেলত উৰুগুৱে 3-2 গ'লত পৰাস্ত কৰে। নমস্কাৰ, বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু পাঁচদিনীয়া ভ্ৰমণসূচীৰে আজি মধ্যপ্ৰদেশ আৰু ওড়িশালৈ গৈছে। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত তেওঁক আজি ইন্দোৰ বিমানবন্দৰত মধ্যপ্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল আৰু মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱে আদৰণি জনায়। শ্ৰীমতী মুৰ্মু ইন্দোৰৰ পৰা পোনে পোনে বেতুললৈ যায় আৰু তাত তেওঁ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ে আয়োজন কৰা আধ্যাত্মিক সজাগতাৰ জৰিয়তে জনজাতীয় সম্প্ৰদায়সমূহৰ সবলীকৰণ শীৰ্ষক এটা অনুষ্ঠানত অংশ লয়। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ভাষণত কয় যে জনজাতীয় সম্প্ৰদায়ৰ সবলীকৰণৰ লক্ষ্যৰে আয়োজন কৰা এই অনুষ্ঠান কেৱল এই খণ্ডৰ বাবে নহয় বৰঞ্চ সমগ্ৰ দেশ তথা সমাজৰ বাবে গুৰুত্বপূৰ্ণ। তেওঁ ব্ৰহ্মকুমাৰীক এই পদক্ষেপৰ শলাগ লৈ কয় যে ইয়াৰ জৰিয়তে জনজাতীয় লোকসকলক দেশৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাত সহায় কৰিব। তেওঁ কয় যে স্বামী বিবেকানন্দকে ধৰি কেইবাগৰাকী চিন্তাবিদে ভাৰতক মানৱতা আৰু সৰ্বাংগীন বিকাশৰ পথ প্ৰদৰ্শক বুলি অভিহিত কৰিছিল। জনজাতীয় লোকসকলৰ জীৱন প্ৰণালী প্ৰাকৃতিকভাৱে প্ৰকৃতি আৰু আধ্যাত্মিকতাৰ সৈতে জড়িত বুলি উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে জনজাতীয় সমাজে পৃথিৱী, পানী, বায়ু, সূৰ্য আৰু প্ৰকৃতিৰ অন্যান্য উপাদানসমূহৰ সন্মান কৰে আৰু ইয়াৰ সংৰক্ষণ কৰাটো তেওঁলোকৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচনা কৰে। সমাজে পৰিৱেশ সংৰক্ষণ আৰু প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰক্ষা কৰি জীয়াই থকাৰ বিষয়ে জনজাতীয় সম্প্ৰদায়ৰ পৰা শিকিব পাৰে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে কয় যে বিকশিত ভাৰতৰ লক্ষ্যপ্ৰাপ্তিৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ সম উন্নয়ন অতি গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত আৰু ফ্ৰান্সৰ মাজত অৰ্থনৈতিক আৰু ঔদ্যোগিক সহযোগিতা বৃদ্ধিৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজি পেৰিছত ফ্ৰান্সৰ আগশাৰীৰ ব্যৱসায়ীসকলৰ সৈতে উচ্চ পৰ্যায়ৰ এলানি বৈঠকত মিলিত হ'ব। প্ৰধানমন্ত্ৰী আৰু ছেইণ্ট গোবনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া বেনিট বাজিনৰ মাজত হ'বলগীয়া আলোচনাৰে এই বৈঠক আৰম্ভ হ'ব। এই আলোচনাত সেউজ উৎপাদন আৰু বহনক্ষম আন্তঃগাঁথনিত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে অলষ্ট্ৰমৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে হ'বলগীয়া বৈঠকত আহজাহৰ অত্যাধুনিক মাধ্যম আৰু ৰেলৰ আধুনিকীকৰণক লৈ মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰীৰ লগতে প্ৰযুক্তিখণ্ডৰ আগশাৰীৰ কোম্পানী মিষ্ট্ৰেল এয়াৰ সহপ্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া আৰ্থুৰ মেন্সৰ সৈতে কৃত্ৰিম বুদ্ধিমত্তা, উদ্ভাৱন আৰু দায়িত্বশীল কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত আলোচনা কৰিব। CMACGM গোটৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া ৰডল্ফে ছাদেৰ সৈতে হ'বলগীয়া বৈঠকেৰে প্ৰধানমন্ত্ৰীৰ আলোচনাৰ সামৰণি পৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ যোৱা 12 বছৰক উন্নয়ন আৰু ঐতিহ্যৰ সংগমৰ সোণালী যুগ হিচাপে আখ্যা দিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে যোৱা 12 বছৰত শ্ৰী ৰাম জন্মভূমি মন্দিৰ, কাশী বিশ্বনাথ কৰিডৰ আৰু উজ্জয়িন মহাকাল লোকৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু বিশ্বমানৰ যোগাযোগ, আন্তঃগাঁথনি প্ৰকল্প তথা মেক ইন ইণ্ডিয়াৰ দৰে উদ্যমসমূহে দেশৰ উন্নয়নৰ যাত্ৰাত গতি প্ৰদান কৰিছে। তেওঁ লগতে কয় যে এই সময়ছোৱাত 1 কোটি নথিৰ ডিজিটেল ৰূপ প্ৰদান কৰা হৈছে আৰু 668টা প্ৰাচীন কলাকৃতি স্বদেশলৈ ঘূৰাই অনা হৈছে। এই সময়ছোৱাত 11টা জনজাতীয় সংগ্ৰহালয় স্থাপন কৰা হৈছে আৰু 11টা ভাৰতীয় ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে এনে কাৰ্যৰ দ্বাৰা উন্নয়ন আৰু ঐতিহ্য যে পৰস্পৰৰ পৰিপূৰক সেয়া স্পষ্ট হৈ পৰা বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি নতুন দিল্লী

মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এখন সৰ্বাত্মক বৈঠকত উত্তৰ পূৰ্বাঞ্চলত ৰূপায়িত অভ্যন্তৰীণ জলপথ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে বিকশিত উত্তৰ পূব আৰু বিকশিত ভাৰত নিৰ্মাণৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যে যোগাযোগ, বাণিজ্য, পৰ্যটন আৰু জীৱিকা সুদৃঢ় কৰাৰ বাবে অঞ্চলটোৰ জলপথৰ ব্যাপক সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰ কৰিছে। তেওঁ লগতে লোথালত নিৰ্মাণ কৰিবলগীয়া ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য চৌহদৰ কাম কাজৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই বিগত দশকত ভাৰতে শিক্ষা, দক্ষতা, উদ্যমিতা, ক্ৰীড়া, স্বাস্থ্য আৰু অসামৰিক অংশগ্ৰহণৰ ক্ষেত্ৰত যুৱক যুৱতীসকলৰ বাবে সুযোগ বৃদ্ধি কৰিছে বুলি প্ৰকাশ কৰিছে। এখন ৰাষ্ট্ৰীয় দৈনিক কাকতত প্ৰকাশিত এটা লেখাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশৰ যুৱচামক অমৃত প্ৰজন্ম বুলি উল্লেখ কৰি কয় যে এই প্ৰজন্মই বিকশিত ভাৰত 2047ৰ যাত্ৰাক নেতৃত্ব দিব। শ্ৰীমণ্ডাভিয়াই উল্লেখ কৰে যে বিকশিত ভাৰতৰ বাবে যুৱচামক চালিকা শক্তি বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বাস কৰে। বিগত 12 বছৰত যুৱ শক্তিক সুযোগ সৃষ্টি তথা ৰাষ্ট্ৰ নিৰ্মাণত যোগদানৰ বাবে ব্যৱহাৰ কৰা হৈছে বুলি শ্ৰীমণ্ডাভিয়াই প্ৰকাশ কৰে। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি নতুন দিল্লীত খাদ্য সামগ্ৰীৰ স্মাৰ্ট মজুতকৰণ প্ৰণালী মুকলি কৰিব। মজুতকৰণ ব্যৱস্থাপনা পদ্ধতি আৰু খাদ্য সুৰক্ষা মজুতকৰণৰ দক্ষতা বৃদ্ধিৰ উদ্দেশ্যে এই প্ৰযুক্তি আধাৰিত প্ৰণালী প্ৰৱৰ্তন কৰা হ'ব। এই প্ৰণালীৰ অধীনত কৃত্ৰিম বুদ্ধিমত্তা, স্বয়ংক্ৰিয়সহ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ডিজিটেল ইণ্ডিয়া, ভাৰত কৃত্ৰিম বুদ্ধিমত্তা অভিযান, প্ৰধানমন্ত্ৰী গতি শক্তি আৰু আত্মনিৰ্ভৰ ভাৰত অভিযানৰ দৃষ্টিভংগী অনুযায়ী এই উদ্যম গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত 2400 কোটি টকাৰ আৰ্থিক সাহায্য বিতৰণ কৰিব। নতুন দিল্লীত আজি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই কয় যে বিগত বৰ্ষৰ আগষ্টৰ পৰা এই আঁচনিৰ অধীনত 63 লাখৰো অধিক কৰ্মচাৰীক অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াৰ ভিতৰত প্ৰায় 30% মহিলা আছে। হিমাচল প্ৰদেশৰ চাম্বা জিলাত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 7 লোকে প্ৰাণ হেৰুৱায়। নিহত আটাইকেইজন একেখন গাঁৱৰে নিবাসী আছিল। ইয়াৰ ভিতৰত 4 পুৰুষ আৰু 3 মহিলা আছিল। চুৰা অঞ্চলৰ মানি জিৰোৰ সমীপত পুখুৰী মাছৰুণ পথত যোৱা নিশা এখন 4-চকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় 500 মিটাৰ দ খাৱৈত বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত বাহনখন সম্পূৰ্ণৰূপে ধবংস হয় আৰু আটাইকেইজন আৰোহীৰ থিতাতে মৃত্যু হয়। আৰক্ষী সূত্ৰই জনোৱা মতে নিশা প্ৰায় 2 বজাত সংঘটিত এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে, কিন্তু আন্ধাৰ আৰু দ খাৱৈৰ বাবে লোককেইজনক উঠাই অনাত ব্যৰ্থ হয়। পাছত আৰক্ষী আৰু স্থানীয় লোকৰ সহযোগত খাৱৈৰ পৰা আটাইকেইটা মৃতদেহ উদ্ধাৰ কৰা হয়। ভাৰতে আজি নিউজিলেণ্ডত অনুষ্ঠিত মহিলাৰ FIH নেশ্যনছ কাপ হকী প্ৰতিযোগিতাৰ পুল এৰ এখন খেলত উৰুগুৱেক 3-2 পৰাস্ত কৰি প্ৰতিযোগিতাত একেৰাহে 3য়খন খেলত বিজয় সাব্যস্ত কৰে। প্ৰতিযোগিতাৰ আৰম্ভণিতে পিছপৰি থকা ভাৰতে দীপিকাৰ গলেৰে সমতা স্থাপন কৰে। দীপিকাই ইয়াৰ পাছতে 2য়টো গল কৰি দলক অগ্ৰগতি প্ৰদান কৰে। 3খন খেলৰ 3খনতে জয়লাভ কৰি ভাৰত সম্প্ৰতি পুল এৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে আৰু ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত অহা 20 জুনত হ'বলগীয়া ছেমিফাইনেলত চিলি আৰু কোৰিয়াৰ মাজৰ খেলখনত বিজয়ী দলটোৰ সন্মুখীন হ'ব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা মেক্সিকোত অনুষ্ঠিত গ্ৰুপ কেৰ এখন খেলত কলম্বিয়াই উজবেকিস্তানক 3-1 অনায়াসে পৰাস্ত কৰে। কলম্বিয়াৰ হৈ ডেনিয়েল মানুজ, লুই ডিয়াজ আৰু আবুজবেকে এটাকৈ গ'ল দিয়ে। ইয়াৰ আগেয়ে টৰণ্টো ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এলৰ এখন খেলত ঘানাই পানামাক 1-0 পৰাজিত কৰে। আন এখন খেলত ইংলেণ্ডে ক্ৰোৱেছিয়াৰ বিৰুদ্ধে 4-2 জয়লাভেৰে নিজৰ অভিযান আৰম্ভ কৰিছে। আমেৰিকাৰ ডালাছত অনুষ্ঠিত খেলখনৰ প্ৰথমাৰ্ধত ইংলেণ্ডৰ অধিনায়ক হেৰী কেনে 12:42 পেনাল্টিৰ জৰিয়তে 2 গ'ল কৰাৰ বিপৰীতে ক্ৰোৱেছিয়াৰ হৈ মাৰ্টিন বাটুৰিনাই 37 আৰু পেটৰ মুছাই 45 এটাকৈ গ'ল কৰি সমতা স্থাপন কৰে। প্ৰতিযোগিতাত আজি নিশা 9:30 হ'বলগীয়া গ্ৰুপ এৰ এখন খেলত চেকিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু 5-দিনীয়া ভ্ৰমণসূচীৰে আজি মধ্যপ্ৰদেশ আৰু উৰিষ্যালৈ গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰত আৰু ফ্ৰান্সৰ মাজত অৰ্থনৈতিক আৰু উদ্যোগিক সহযোগিতা বৃদ্ধিৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজি কেইবাখনো বৈঠকত

0: বীণাপাণি ভূঞাৰ কণ্ঠত ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ,
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। আজি কামাখ্যা দেৱালয়ত আয়োজিত এখন সংবাদমেলত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পালে অম্বুবাচী মেলাৰ যাৱতীয় ব্যৱস্থাপনা সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰে। তেওঁ কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্ত

0: সকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰত দুটা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হাজাৰ হাজাৰ ভক্তৰ বাবে থকা খোৱা, চিকিৎসা, অনাময় আদিৰ সুব্যৱস্থা থাকিব বুলি তেওঁ উল্লেখ কৰে। ভক্তসকলৰ সুবিধাৰ্থে নাৰ্চাৰী পইণ্ট, নীলাচল পাহাৰৰ ওপৰত, মন্দিৰৰ পশ্চিম প্ৰৱেশদ্বাৰৰ সমীপত আৰু প্ৰশান্তি লজৰ ওচৰত মুঠ চাৰিটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নিয়ন্ত্ৰণ কক্ষসমূহত জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু বিভিন্ন বিভাগৰ লোকসকল থকাৰ উপৰি 700ৰ পৰা 800 মিটাৰৰ দূৰে দূৰে 7টা স্থানত স্থাপন কৰা হেল্প ডেস্কত 3জনকৈ বিষয়া থাকিব। ভক্তসকলৰ সুবিধাৰ্থে মন্দিৰৰ তলৰ পৰা ওপৰলৈ কাৰ্পেটৰ ব্যৱস্থা থাকিব আৰু গৰমৰ প্ৰতি লক্ষ্য ৰাখি জল বোৰ্ডৰ পাইপেৰে পথৰ ওপৰত পানী ছটিওৱাৰো ব্যৱস্থা কৰা হ'ব বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। ইপিনে অম্বুবাচী মেলা সন্দৰ্ভত কামাখ্যা মন্দিৰৰ কৰ্তৃপক্ষই পৃথকে আয়োজন কৰা আন এখন সংবাদমেলত মুখ্য দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি আৰু নিবৃত্তিৰ বিষয়ে প্ৰকাশ কৰে। তেওঁ জনোৱা অনুসৰি 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব আৰু ইয়াৰ পাছতে 23, 24, আৰু 25 জুনত দেৱালয়ৰ দুৱাৰ বন্ধ থাকিব। 26 জুনৰ পুৱা দেৱী স্নান, নিত্য পূজা সমাপনৰ পাছত মন্দিৰৰ দুৱাৰ তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশৰ 12 বছৰীয়া উন্নয়ন যাত্ৰা উপলক্ষে শিলচৰত আজি প্ৰাকৃতিক আৰু জৈৱিক কৃষি সন্দৰ্ভত এখন কৰ্মশালা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। বিজেপি কাছাৰ জিলা কিষাণ মৰ্চা, কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ যৌথ উদ্যোগত আয়োজিত এই কৰ্মশালাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ কৃষক, কৃষি বিশেষজ্ঞ, কৃষি বিভাগৰ বিষয়া তথা কৃষক মৰ্চাৰ নেতাসকলে অংশগ্ৰহণ কৰে। কৰ্মশালাত প্ৰাকৃতিক আৰু জৈৱিক কৃষিৰ গুৰুত্ব, ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ হ্ৰাস কৰি পৰিৱেশ অনুকূল কৃষি পদ্ধতি গ্ৰহণ, উৎপাদন বৃদ্ধি তথা কৃষকৰ আয় বৃদ্ধিৰ বিষয়ত বিতংভাৱে আলোচনা কৰা হয়। বিশেষজ্ঞসকলে আধুনিক কৃষি প্ৰযুক্তিৰ লগতে বহনক্ষম কৃষি ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৃষকসকলক প্ৰাকৃতিক পদ্ধতিৰে খেতি কৰিবলৈ উৎসাহিত কৰে। শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত আজি অসম দৰ্শন আঁচনিৰ অধীনত ধৰ্মীয় আৰু ঐতিহাসিক স্থানসমূহৰ বাবে আৰ্থিক অনুদানৰ চেক প্ৰদান কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই কয় যে ৰাজ্যৰ ঐতিহাসিক, সাংস্কৃতিক, ধৰ্মীয় আৰু পৰ্যটনস্থলসমূহৰ সংৰক্ষণ আৰু সৰ্বাংগীন উন্নয়নৰ বাবে অসম দৰ্শন আঁচনি ৰূপায়ণ কৰা হৈছে। চৰকাৰৰ এই পদক্ষেপে পুৰণি কৃষ্টি, সংস্কৃতি আৰু ঐতিহাসিক সমলসমূহ জীয়াই ৰখাৰ লগতে পৰ্যটন ক্ষেত্ৰত নতুন গতি প্ৰদান কৰিব বুলি বিধায়কগৰাকীয়ে আশা প্ৰকাশ কৰে। অনুষ্ঠানত জিলা প্ৰশাসনৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ লগতে অনুদান লাভ কৰা বিভিন্ন নামঘৰ, মন্দিৰ আৰু ঐতিহাসিক স্থানসমূহৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনৰ উদ্যোগত হাইলাকান্দি জিলাত আজিৰে পৰা 3দিনীয়াকৈ জনকল্যাণ শিবিৰ অনুষ্ঠিত হৈছে। হাইলাকান্দিৰ বিধায়ক ডাঃ মিলন দাসে আজি এই শিবিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ লক্ষ্যৰে এই শিবিৰৰ আয়োজন কৰা হৈছে। শিবিৰত বিভিন্ন চৰকাৰী বিভাগে সহায়ক কেন্দ্ৰ, সজাগতামূলক বিপণী আদি স্থাপন কৰি ৰাইজে যাতে সহজে তথ্য লাভ কৰিব পাৰে আৰু চৰকাৰী সুবিধাসমূহ গ্ৰহণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা হয়। নগাঁও আৰক্ষীয়ে আজি মাদক দ্ৰব্য বিৰোধী অভিযানত বৃহৎ সফলতা লাভ কৰে। আৰক্ষীয়ে নগাঁও চহৰৰ সমীপৰ বৰঘাটত অভিযান চলাই 68টা চাবোনৰ বাকচত ভৰাই অনা কেইবাকোটি টকাৰ মাদক দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে লগতে নগাঁৱৰ পৰা জুৰিয়ালৈ মাদক দ্ৰব্যখিনি লৈ যোৱা 3জন সৰবৰাহকাৰীক আটক কৰে। ধৃত লোককেইজন ইনামুল হক, ইলিয়াছ আহমেদ আৰু নজমুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। বিশ্বনাথ জিলাৰ বৰগাং আৰক্ষীয়ে আজি পুৱা নাকা চেকিঙৰ সময়ত এখন গৰুভৰ্তি বাহন জব্দ কৰে। বাহনখনত গোগামুখৰ পৰা নগাঁৱলৈ 59টা গৰু অবৈধভাৱে সৰবৰাহ কৰা হৈছিল। আৰক্ষীয়ে জনোৱা মতে গৰুকেইটাৰ সৰবৰাহৰ কোনো বৈধ নথিপত্ৰ চালকৰ হাতত নথকাত বাহনখন বিহালী আৰক্ষী থানালৈ লৈ যোৱা হয়।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনো আহক নিৰ্মালী দাসৰ কণ্ঠত দুটি আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰু কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক,

নির্মালী দাসৰ কণ্ঠত আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ আষাঢ় মাহৰ 3 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 18 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আকাশবাণী তেজপুৰ কেন্দ্ৰৰ বিয়লিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিবলৈ লৈছোঁ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰত, কিলোহাৰ্জ 1125ত আৰু FM ৰেণ্ডৰ 102.4 মেগাহাৰ্জত। আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে

নিয়ন্ত্ৰণ কক্ষত আছে সমীৰ নাৰ্জাৰী আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই, ট্ৰান্সমিটাৰত আছে নিৰঞ্জন বড়ো, পৰিবহণত আছে নয়ন দৈমাৰী আৰু ডিউটি ৰুমত আছে আজিৰ প্ৰচাৰণ সহায়ক অৰ্ণৱ কুমাৰ নাথ। প্ৰচাৰণ কক্ষত মাইক্ৰফোনৰ সন্মুখত আজিৰ এই অধিৱেশন আগবঢ়াই নিবলৈ আপোনাসবৰ সৈতে আছোঁ মই জিনিয়া শৰ্মা।

এপিজে আব্দুল কালামে কৈছিল, জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে শিকায় সময়ক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আৰু সময়ে শিকায় জীৱনৰ মূল্য দিবলৈ। মানুহে নিজৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব নোৱাৰে, কিন্তু অভ্যাস পৰিৱৰ্তন কৰিব পাৰে। অভ্যাসেই মানুহৰ ভৱিষ্যত পৰিৱৰ্তন কৰি দিয়ে।

এয়া আকাশবাণী তেজপুৰ। এতিয়া 5:30 পৰা আৰম্ভ কৰিবলৈ লৈছোঁ আইডৌসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। শ্ৰোতাসকল, আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত আশা ভোছলেৰ কণ্ঠত কেইটিমান হিন্দী বোলছবিৰ গীত শুনাবলৈ লৈছোঁ। প্ৰথমেই শুনক চাহিব বিবি অৰ গোলাম বোলছবিৰ এই গীতটি শিল্পীকণ্ঠত।

অর্ধ আকাশ অনুষ্ঠানত এইবাৰ শুনক আশা ভোঁসলেৰ কণ্ঠত সাৱন কি ঘটা বোলছবিৰ এই গীতটি।

অর্ধ আকাশ অনুষ্ঠানটিৰ শেষত শুনাবলৈ লৈছোঁ আশা ভোঁসলেৰ কণ্ঠত শিকাৰ বোলছবিৰ এই গীতটি।

অর্ধ আকাশ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে অর্থাৎ 6 বজাৰ পৰা আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দীত আৰু 6:05ৰ পৰা ইংৰাজীত বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

শ্ৰোতাই ইমান পৰে ভক্তিমূলক গীতৰ অনুষ্ঠানত কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠত ভজন শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আজিৰ এই অধিৱেশনত প্ৰচাৰ হ'ব লগা অনুষ্ঠানসমূহৰ অনুষ্ঠান পৰিস্থিতি। এই অনুষ্ঠান পৰিস্থিতিৰ পিছতেই গীতালী অনুষ্ঠানত জুবিন গাৰ্গ আৰু তেওঁৰ সহশিল্পীৰ কণ্ঠত কেইটিমান অসমীয়া আধুনিক গীত শুনিবলৈ পাব। 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 7:00 হিন্দীত আৰু 7:05 ইংৰাজী বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি শুনিবলৈ পাব। 7:20 আগবঢ়োৱা হ'ব সাহিত্য কানন অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ। 7:50 শুনিবলৈ পাব আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। 8:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰিৰ শিৰোনামা ৰিলে কৰি শুনোৱা হ'ব। 8:02 যুৱপাণী অনুষ্ঠানত আজি আগবঢ়োৱা হ'ব যুৱ ক্ৰীড়া অনুষ্ঠান। এই অনুষ্ঠানৰ পিছতে বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠত কেইটিমান অসমীয়া আধুনিক গীত শুনিবলৈ পাব। 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু 9:00 News@9 ৰিলে কৰি শুনোৱা হ'ব। 9:15 নিবেদন কৰা হ'ব কাৰ্বি জনগোষ্ঠীৰ লোকগীত। 9:30 আগবঢ়োৱা হ'ব হোৱাটছআপ যোগে শ্ৰোতাই কৰা অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা। 10:00 নিবেদন কৰা হ'ব হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। 9:30 আমাৰ আজিৰ এই অধিৱেশনৰো অন্ত পৰিব। শ্ৰোতাসকল, এয়াই আছিল আজি।

জিৰে অধিৱেশনত প্ৰচাৰ হ'ব লগা অনুষ্ঠানসমূহৰ অনুষ্ঠান পৰিস্থিতি। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ গীতালী অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত শ্ৰোতাই জুবিন গাৰ্গ আৰু তেওঁৰ সহশিল্পীৰ কণ্ঠত কেইটিমান অসমীয়া আধুনিক গীত শুনিবলৈ পাব।

এ আছিল ডাকবুল ছবিত জুবিন গাৰ্গ। ডাকবুল ছবিৰ আন এটি গীতৰ শুনক জুবিন গাৰ্গ আৰু সহশিল্পী মহালক্ষ্মী আয়াৰৰ কণ্ঠৰ এই গীতটি।

এয়া আছিল বন্ধন বোলছবিত কল্পনা পাটোৱাৰী আৰু জুবিন গাৰ্গ। শ্ৰোতা, ইমান পৰে গীতালী অনুষ্ঠানটিত জুবিন গাৰ্গ আৰু তেওঁৰ সহশিল্পীৰ কণ্ঠত কেইটিমান অসমীয়া আধুনিক গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে গুৱাহাটী কেন্দ্ৰৰ পৰা সন্ধিয়াৰ আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শিক্ষা বিভাগৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ প্ৰস্তুতি অব্যাহত মেলাৰ বাবে 24 গৰাকী অসামৰিক সেৱাৰ বিষয়াক দায়িত্ব অৰ্পণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰৰ 12 বছৰ পূৰ্তি উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কাৰ্বি কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ সদস্যসকলৰ আজি শপত গ্ৰহণ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা গ্ৰুপ এৰ এখন খেলত চেকিয়া আৰু দক্ষিণ আফ্ৰিকা মুখামুখি। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে পুলক গগৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি শিক্ষা বিভাগৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিদ্যালয় মাধ্যমিক উচ্চ আৰু কাৰিকৰী শিক্ষা খণ্ডৰ সামগ্ৰিক অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। তদুপৰি উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ বাজেট প্ৰস্তাৱৰ লগতে বৰ্তমান ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ পৰ্যালোচনা তথা শিক্ষা বিভাগৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহ পৰ্যালোচনা কৰা হয়। ডঃ শৰ্মাই এই বৈঠকতে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ৰূপায়ণ বিনামূলীয়া স্কুটি চাইকেল আৰু পাঠ্যপুথি বিতৰণৰ উপৰি বিনামূলীয়া নামভৰ্তি আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে চৰকাৰী আদৰ্শ মহাবিদ্যালয় চাহ বাগিচা আদৰ্শ বিদ্যালয় আৰু শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰো মূল্যায়ন কৰে। শক্তিপীঠ কামাখ্যাধামত হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে অহা 22 জুনৰ পৰা কামাখ্যা মন্দিৰত হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে 24 গৰাকী অসামৰিক সেৱাৰ বিষয়াক দায়িত্ব অৰ্পণ কৰিছে। আজি কামাখ্যা দেৱালয়ত আয়োজিত এখন সংবাদমেলত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পালে অম্বুবাচী মেলাৰ যাৱতীয় ব্যৱস্থাপনা সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰে। তেওঁ কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰত 2টা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা খোৱা চিকিৎসা অনাময় আদিৰ সুব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰত স্থাপন কৰা শিবিৰৰ মাজত যাতায়াতৰ বাবে

0: প্ৰশাসনৰ ফালৰ পৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ ব্যৱস্থা থাকিব বুলি জানিবলৈ দিয়ে। ইয়াৰ বিপৰীতে শিবিৰৰ পৰা মন্দিৰলৈ যোৱাৰ বাবে কোনো ধৰণৰ পৰিবহণ ব্যৱস্থা নাথাকিব। ভক্তসকলৰ সুবিধাৰ্থে নাৰ্চাৰী পইণ্ট, নীলাচল পাহাৰৰ ওপৰত, মন্দিৰৰ পশ্চিম প্ৰৱেশদ্বাৰৰ সমীপত আৰু প্ৰশান্তি লজৰ ওচৰত মুঠ 4টা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নিয়ন্ত্ৰণ কক্ষসমূহত জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু বিভিন্ন বিভাগৰ লোকসকল থকাৰ উপৰি 700-800 মিটাৰৰ দূৰে দূৰে 7টা স্থানত স্থাপন কৰা হেল্প ডেস্কত 3জনকৈ বিষয়া থাকিব। ভক্তসকলৰ সুবিধাৰ্থে মন্দিৰৰ তলৰ পৰা ওপৰলৈ কাৰ্পেটৰ ব্যৱস্থা থাকিব আৰু গৰমৰ প্ৰতি লক্ষ্য ৰাখি জলবৰ্ডৰ পাইপেৰে পথৰ ওপৰত পানী ছটিওৱাৰ ব্যৱস্থা কৰা হ'ব বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। ইপিনে অম্বুবাচী মেলা সন্দৰ্ভত মা কামাখ্যা মন্দিৰৰ কৰ্তৃপক্ষই পৃথকে আয়োজন কৰা এখন সংবাদমেলত মুখ্য দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি আৰু নিবৃত্তিৰ বিষয়ে এইদৰে প্ৰকাশ কৰে।
1: এইবেলি আমাৰ অম্বুবাচী মহাযোগৰ 2026 বৰ্ষৰ অহা 22 জুন তাৰিখে ৰাতি 9:42 যোৱাত প্ৰবৃত্তি হ'ব আৰু আমাৰ দেৱালৰ পৰম্পৰা অনুযায়ী 3 দিনলৈকে আমাৰ মন্দিৰ বন্ধ থাকে। অৰ্থাৎ এইবেলি আমাৰ 23 তাৰিখ, 24 তাৰিখ আৰু 25 তাৰিখে বন্ধ থাকিব আৰু 26 তাৰিখে ৰাতিপুৱাই দেৱীৰ স্নান পৰ্ব আৰু নিত্য পূজা সমাপনৰ পিছত আমি দেৱীৰ দুৱাৰ মুকলি কৰি দিম তীৰ্থযাত্ৰীৰ কাৰণে। অম্বুবাচী মেলা পৰিচালনা কমিটি এখন গঠন কৰি দিওঁ। তেওঁলোকে কিছু বস্তু আমাৰ যিখিনি কৰণীয় ইতিমধ্যে কৰিছে আৰু লগতে আমাৰ প্ৰতি বছৰে জিলা প্ৰশাসন, পুলিচ প্ৰশাসন আৰু অসম চৰকাৰৰ সহযোগিতাত আমি মেলাখন সুপৰিচালনা কৰি আহিছোঁ। এইবেলিও আমি পৰিচালনাৰ কাৰণে আগবাঢ়িছোঁ।
0: বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি প্ৰয়াত কবি জোনমণি দাসৰ পৰিয়ালক সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনসংযোগ অভিযানৰ অংশ হিচাপে শিৱসাগৰৰ থানামুখত থকা প্ৰয়াত দাসৰ বাসগৃহত গৈ তেওঁৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে মাৰ্ঘেৰিটা পৰিয়ালৰ উদ্যোগত চলি অহা সাহিত্যিক দেওৰাম তাছা সোঁৱৰণী স্কলাৰশ্বিপৰ অধীনত জোনমণি দাসৰ জ্যেষ্ঠ সন্তানৰ শিক্ষাৰ ব্যয় বহন কৰাৰ কথা ঘোষণা কৰে। তেওঁ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অনুমোদিত 1,00,000 টকাৰ আৰ্থিক সাহায্যও অচিৰেই পৰিয়ালক প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে।
2: অতি প্ৰতিভাৱান অসমীয়া এজনৰ ভিতৰত আমাৰ ভাতৃ জোনমণি দাস অন্যতম। আজি অকালতে তেওঁ আমাৰ পৰা কায়িকভাৱে হেৰাই গ'ল। বিপদৰ সময়ত পৰিয়ালটোৰ ওচৰত আমি থিয় হৈছোহি। দুটা কণ কণ শিশু কিশোৰ আছে জোনমণিৰ, এতিয়া এটা হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে ল'ৰাটো। গতিকে আমাৰ পৰিয়ালৰ তৰফৰ পৰা বিগত বহু বছৰ জুৰি, প্ৰায় 16-17 বছৰ জুৰি সাহিত্যিক দেওৰাম তাছা সোঁৱৰণী এটা স্কলাৰশ্বিপ দি আহিছো। বৰ বেছি প্ৰচাৰ নাই, নাজানে মানুহে। সেইটোৰ অধীনতে আমি জোনমণিৰ জ্যেষ্ঠ সন্তানৰ 2 বছৰৰ যিটো হায়াৰ ছেকেণ্ডেৰী ফিজ, সেই গোটেইটো আজি একেলগে জোনমণি মাকৰ হাতত, সহধৰ্মিনীৰ হাতত আমি অৰ্পণ কৰিলো। মাকো আছিল উপস্থিত। তাৰ উপৰঞ্চি ইতিমধ্যে ঘোষণা কৰি থোৱা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ 1,00,000 টকাৰ এটা অনুদানো এমাহৰ ভিতৰতে আমি 1,00,000 টকা এটাও মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি তেখেতৰ পৰিয়ালৰ হাতত অৰ্পণ কৰিম।
0: অহা 21 জুন দেওবাৰে হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট 2026ৰ পুনৰ পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে আজি যোৰহাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত তথা জিলা উন্নয়ন আয়ুক্ত শ্যামল ক্ষেত্ৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ ল'বলগীয়া পদক্ষেপসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক, অতিৰিক্ত জিলা আয়ুক্ত, চক্ৰ বিষয়া, সংশ্লিষ্ট পৰীক্ষা কেন্দ্ৰসমূহৰ অধ্যক্ষ তথা অধ্যাপকসকল, সহকাৰী আয়ুক্তসকল, আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে আন সংশ্লিষ্ট বিভাগৰ বিষয়াসকলো উপস্থিত থাকে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
3: বৰপেটা জিলাৰ সৰুক্ষেত্ৰী, গুমাফুলবাৰী, মন্দিয়া আৰু পাকা বেদবাৰী উন্নয়ন খণ্ডত আজি একোটাকৈ জনকল্যাণমূলক শিবিৰ অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া কাৰ্যকালৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই শিবিৰত চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱা হয়। লগতে চৰকাৰৰ বিভিন্ন বিভাগৰ উদ্যোগত অনুষ্ঠিত প্ৰদৰ্শনীত বিভাগসমূহৰ মুৰববী তথা বিশেষজ্ঞ প্ৰতিনিধিসকল উপস্থিত থাকে। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা সমল ব্যক্তিৰূপে উপস্থিত থাকে। তেওঁ নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত যোৱা 12 বছৰত দেশে লাভ কৰা প্ৰগতিৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত উপস্থিত থকা বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসে প্ৰশাসন আৰু চৰকাৰৰ কাম কাজক ৰাইজৰ ওচৰ চপাই নিয়াৰ বাবে এই শিবিৰ অনুষ্ঠিত কৰা হয় বুলি উল্লেখ কৰে। অনুষ্ঠানত বৰপেটাৰ উন্নয়ন আয়ুক্তৰ লগতে কেইবাগৰাকীও জিলা আয়ুক্তও উপস্থিত থাকে। কাৰ্বি আংলঙৰ ডিফুতো আজি জনকল্যাণ শিবিৰ আয়োজন কৰা হয়। ডিফুৰ চাৰ্চিং টেৰণ টাউন হলত অনুষ্ঠিত কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ

0: পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৰংখাং বিধানসভা সমষ্টিৰ বিধায়ক তুলিৰাম ৰংহাং মুখ্য অতিথি হিচাপে উপস্থিত থাকে। পাহাৰীয়া জিলাখনত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিসমূহ সুফলভাৱে জনসাধাৰণে লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। শোণিতপুৰ জিলাতো আজি তিনিদিনীয়া কাৰ্যসূচীৰে জনকল্যাণ শিবিৰ আৰম্ভ হৈছে। জিলাখনৰ সকলো উন্নয়ন খণ্ডতে আজি আৰম্ভ হোৱা এই শিবিৰৰ পৰহিলৈ সামৰণি পৰিব। ইপিনে ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনৰ উদ্যোগত হাইলাকান্দি জিলাত আজিৰে পৰা তিনিদিনীয়াকৈ জনকল্যাণ শিবিৰ অনুষ্ঠিত হৈছে। হাইলাকান্দিৰ বিধায়ক ডাঃ মিলন দাসে আজি এই শিবিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ওদালগুৰি জিলাতো আজি প্ৰধানমন্ত্ৰীৰ 12 বছৰীয়া কাৰ্যকালৰ সৈতে সংগতি ৰাখি বিজেপিৰ ওদালগুৰি জিলা কৃষক মৰ্চাৰ উদ্যোগত আৰু জিলা কৃষি বিভাগৰ সহযোগত টংলাত জৈৱিক কৃষি সম্পৰ্কীয় বিশেষ কৰ্মশালা অনুষ্ঠিত হয়। শ্বহীদ সুজিত নাৰ্জাৰীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কৰ্মশালাত বিধায়ক বিকন চন্দ্ৰ ডেকাৰ লগতে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ বিষয়া আৰু কে ভি কেৰ কেইবাগৰাকীও বিজ্ঞানী উপস্থিত থাকে। ৰাজ্যৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে বৰাক উপত্যকাৰ পথ আৰু যোগাযোগ আন্তঃগাঁথনিৰ উন্নয়নৰ পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। উপত্যকাটোত যোগাযোগ ব্যৱস্থা অধিক উন্নত, সুৰক্ষিত আৰু আধুনিক কৰি গঢ়ি তোলাৰ বাবে বিভিন্ন প্ৰকল্প অব্যাহত আছে আৰু ভালেমান প্ৰকল্পৰ কামৰ সন্দৰ্ভত বৰ্তমান আলোচনা অব্যাহত আছে। বিশেষকৈ মালিডোহৰ পৰা বদৰপুৰলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰ নিৰ্মাণৰ কাম, শিলচৰ চহৰৰ কেপিটেল পইণ্টৰ পৰা ৰাংগীৰ খাৰিলৈ আৰু পয়লা পুলৰ পৰা কুমাৰচৰলৈ যোৱাৰ পথৰ লগতে শিলচৰ জিৰিবাম সংযোগী পথৰ নিৰ্মাণৰ অগ্ৰগতিৰ সন্দৰ্ভত তেওঁ সবিশেষ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কয় যে বৰাক উপত্যকা আৰু জনসাধাৰণৰ যাতায়াত ব্যৱস্থা সহজ তথা সুৰক্ষিত কৰি তোলাৰ বাবে এই প্ৰকল্পসমূহৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে সমাপ্ত কৰা হ'ব। বিশ্বনাথ জিলা অসামৰিক চিকিৎসালয়ত আজি বিগত দুটা বৰ্ষত 1000ৰো অধিক সৰ্পদংশন ৰোগী সুস্থ কৰি তোলা চিকিৎসক তথা চিকিৎসা কৰ্মীসকলক বিশেষভাৱে অভিনন্দন জনোৱা হয়। উল্লেখযোগ্য যে সৰ্পবান্ধৱ হিচাপে পৰিচিত সৌৰভ বৰকটকীৰ সৌজন্যত বিগত দুটা বৰ্ষত তেওঁলোকে সাপে খুটা লোকসকলক চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তুলিছে। এই ক্ষেত্ৰত চিকিৎসালয়খনৰ অধীক্ষক ডাঃ ৰিপন চুটিয়াই বিশেষভাৱে সেৱা আগবঢ়ায়। অনুষ্ঠানৰ আৰম্ভণিতে জিলা আয়ুক্ত লক্ষ্মীনন্দন চৌহৰীয়াই চিকিৎসালয় চৌহদত এটা ৰুদ্ৰাক্ষৰ বলি ৰোপণ কৰে। জিলা আয়ুক্তগৰাকীয়ে সকলো চিকিৎসা কৰ্মী তথা সৰ্পবান্ধৱসকলৰ শলাগ লোৱাৰ লগতে অনাগত দিনত চিকিৎসালয়খনত 2খন ICU বিচনাৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে।
1: সেইটো সাংঘাতিকভাৱে এটা এক্সেপশ্যনেল ছাৰ্ভিচ দি আছে আমাৰ বিশ্বনাথ সামৰিক চিকিৎসালয়ৰ ফালৰ পৰা, আৰু এইটো ক্ষেত্ৰত ডক্টৰ ৰিপুণ চুটিয়া, ইয়াৰে অধীক্ষক আৰু তেখেতৰ টীম, তেখেতসকলে সকলোৰে জ্ঞাত যথেষ্ট এইটো ইমান এটা গুৰুত্বপূৰ্ণ, কাৰণ সৰ্পদংশন যিটো চিকিৎসাৰ প্ৰয়োজন হয় তৎকালীনভাৱে প্ৰয়োজন হয় আৰু মানুহৰ মাজত সচেতনতাৰো প্ৰয়োজন। গতিকে ইয়াতে মই জানিব পৰা মতে এইটো ইনচেপশ্যনৰ পৰা এতিয়ালৈকে 1000তকৈ বেছি সৰ্পদংশনত হেৰি হোৱা ভিক্টিম চিকিৎসা কৰিছে ইয়াতে, আৰু কেজুৱেলিটি ৰেট অলমষ্ট নীল, জিৰ'। গতিকে সেইটো এটা সাংঘাতিক, এগেইন এটা এক্সেপশ্যনেল কথা। গতিকে আজি দিনটোত আমাৰ সৌৰভ বৰকটকী ডাঙৰীয়া সৰ্পবান্ধৱ হিচাপে তেখেতৰ খ্যাতি আছে।
0: মিজোৰামৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনৰ বাবে আজি মিজোৰাম বিধানসভাৰ মুঠ 40গৰাকী সদস্যৰ ভিতৰত 36গৰাকীয়ে ভোটদান কৰে। এগৰাকী চৰকাৰী বিষয়াই জনোৱা মতে ৰাজ্যখনৰ বিধানসভা প্ৰাংগণত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত পুৱা 9 বজাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হয়। বিয়লি 4 বজাত ভোটগ্ৰহণৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল যদিও দিনৰ প্ৰায় 11 বজাতে ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হয়। মুখ্যমন্ত্ৰী লাল ডুহুমা আৰু গৃহমন্ত্ৰী কে চাবডাংগাকে ধৰি শাসনাধিষ্ঠিত জোৰাম পিপলছ মুভমেণ্টৰ 26জন সদস্য আৰু বিৰোধী মিজো নেশ্যনেল ফ্ৰণ্টৰ 10জন বিধায়কে ভোটদান কৰে। বিজেপিৰ 2জন বিধায়ক আৰু কংগ্ৰেছৰ একমাত্ৰ বিধায়কজন ভোটগ্ৰহণৰ পৰা বিৰত থকাৰ বিপৰীতে জোৰাম পিপলছ মুভমেণ্ট দলৰ এজন বিধায়ক স্বাস্থ্যজনিত কাৰণৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিলে। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
2: কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকলে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডঃ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত শপত গ্ৰহণ কৰে। নৱগঠিত পৰিষদৰ 26গৰাকী সদস্যক ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ সচিব সুষমা হাজৰিকাই শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত অংশ লৈ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে চাৰ্চিং ইংটিৰ নেতৃত্বত গঠন হোৱা কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সকলো সদস্যলৈ অভিনন্দন জ্ঞাপন কৰে। ডাঃ পেগুৱে কাৰ্বি সমাজৰ কল্যাণ, সবলীকৰণ আৰু উন্নয়নৰ বাবে এই পৰিষদখনে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু কাৰ্বি উগ্ৰপন্থী সংগঠনৰ মাজত 2021 চনত স্বাক্ষৰিত কাৰ্বি শান্তি চুক্তি অনুসৰি কাৰ্বি আংলঙৰ ষষ্ঠ অনুসূচীভুক্ত এলেকাৰ বাহিৰত বসবাস কৰা কাৰ্বি জনগোষ্ঠীৰ লোকসকলৰ কল্যাণ আৰু স্বাস্থ্য সুৰক্ষিত কৰাৰ উদ্দেশ্যে কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছিল। ৰাজ্যৰ পশুপালন খণ্ডত

0: UG re-examination scheduled on Sunday. During the meeting, the minister stressed the need to maintain the highest standards of integrity, transparency, and efficiency in the examination process. He directed all concerned authorities to remain vigilant and ensure all necessary arrangements for the free and fair conduct of the re-examination. The government recorded substantial growth in the coverage and delivery of scholarship benefits to eligible scheduled caste or SC students during the current financial year. The Ministry of Social Justice and Empowerment said that under the post-matric scholarship scheme for SC students, the centre released more than 6,208 crore rupees, reaching over 47 lakh students. While in pre-matric scholarship scheme for SC and others, the government has disbursed more than 562 crore rupees, benefiting over 26 lakh students. The UAE has approved a major new regulation setting the minimum age for social media use at 15 years, a sweeping move aimed at strengthening child protection in the digital space. The decision was taken by the UAE cabinet, chaired by Sheikh Mohammed bin Rashid Al Maktoum. A landmark memorandum of understanding between the United States and Iran has come into effect, bringing an immediate halt to nearly 4 months of direct conflict and opening a 60-day window for negotiations on a comprehensive peace settlement. In FIFA World Cup 2026, Czechia will take on South Africa in Group A clash at Atlanta Stadium in United States tonight. The match is scheduled to begin at 9:30 p.m. Indian Standard Time. Later, Switzerland will face Bosnia and Herzegovina in Group B match at Los Angeles Stadium in United States at 12:30 a.m. Indian Standard Time. And that is the end of this news bulletin.
1: Akashvani Guwahatir Mohabahu, khontek pasote batori hunibuloi pabo.
2: Ea Akashvani. বাতৰি সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তিনিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ লাডাখৰ লেহত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছত ফ্ৰান্সৰ আগশাৰীৰ ব্যৱসায়ীসকলৰ সৈতে উচ্চ পৰ্যায়ৰ এলানি বৈঠকত মিলিত হয়। নীট ইউ জিৰ পুনৰ পৰীক্ষাৰ প্ৰস্তুতিৰ মূল্যায়নৰ বাবে আজি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অধ্যক্ষতাত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। মিজোৰামৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনৰ বাবে আজি মিজোৰাম বিধানসভাৰ মুঠ 40গৰাকী সদস্যৰ ভিতৰত 36গৰাকীয়ে ভোটদান কৰে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া গ্ৰুপ এৰ এখন খেলত চেকিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তিনিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ লাডাখৰ লেহত উপস্থিত হ'ব। চলিত মাহৰ 21 তাৰিখলৈ এই কেন্দ্ৰীয়শাসিত অঞ্চলটোত প্ৰথম আনুষ্ঠানিক ভ্ৰমণ কাৰ্যসূচীত উপৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত উপৰাষ্ট্ৰপতিগৰাকীয়ে লুকুং গাঁৱত উপস্থিত হৈ বিভিন্ন আত্মসহায়ক গোটৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰিব। ভাইব্ৰেণ্ট ভিলেজ প্ৰকল্পৰ অধীনত সীমান্ত অঞ্চলত উন্নয়নমূলক কাম কাজৰ খতিয়ান উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে গ্ৰহণ কৰিব। পাছলৈ উপৰাষ্ট্ৰপতিগৰাকীয়ে যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। 21 জুন তাৰিখে শ্ৰীৰাধাকৃষ্ণনে লেহত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত যুৱক যুৱতী, সশস্ত্ৰ বাহিনীৰ জোৱানকে ধৰি বিভিন্ন সংগঠনৰ সদস্যই অংশগ্ৰহণ কৰি যোগৰ জৰিয়তে সামগ্ৰিক স্বাস্থ্য আৰু মংগলৰ বাৰ্তা প্ৰেৰণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত আৰু ফ্ৰান্সৰ মাজত অৰ্থনৈতিক আৰু ঔদ্যোগিক সহযোগিতা বৃদ্ধিৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজি পেৰিছত ফ্ৰান্সৰ আগশাৰীৰ ব্যৱসায়ীসকলৰ সৈতে উচ্চ পৰ্যায়ৰ এলানি বৈঠকত মিলিত হয়। শ্ৰীমোদীয়ে ছেইণ্ট গোবনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া বেনইট বাজিনক সাক্ষাৎ কৰে। আলোচনাত সামগ্ৰী আৰু নিৰ্মাণ খণ্ডৰ সুযোগ, সেউজ উৎপাদন আৰু বহনক্ষম আন্তঃগাঁথনি সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভাৰতত ছেইণ্ট গোবনৰ শক্তিশালী উপস্থিতি আৰু বিনিয়োগে ভাৰতীয় যুৱক যুৱতীসকলৰ বাবে সুযোগৰ সৃষ্টি কৰিছে। ছেইণ্ট গোবনৰ অধ্যক্ষগৰাকীয়ে ভাৰতত অধিক বিনিয়োগ আৰু সম্প্ৰসাৰণৰ বাবে পৰিকল্পনা সন্দৰ্ভত মত ব্যক্ত কৰে। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে আলষ্ট্ৰমৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্টিৰ চিয়নক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে আজ আহৰ অত্যাধুনিক

আধুনিক মাধ্যম আৰু ৰেলৰ আধুনিকীকৰণ সন্দৰ্ভত আলোচনা কৰা হয়। আলোচনাৰ সময়ছোৱাত শ্ৰীমোদীয়ে ভাৰতত অলষ্ট্ৰমৰ উল্লেখযোগ্য বিনিয়োগ আৰু শক্তিশালী উপস্থিতিয়ে ভাৰতৰ ৰেল খণ্ডৰ আধুনিকীকৰণ আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে বিগত 12 বছৰত ভাৰতৰ পৰিৱৰ্তনৰ কাহিনী এই দেশৰ যুৱক যুৱতীসকলৰ উন্নয়নে প্ৰতিনিধিত্ব কৰে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াৰ প্ৰকাশিত এটা লেখা আজি সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰি শ্ৰীমোদীয়ে এইদৰে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ দৃষ্টিভংগী, দক্ষতা, উদ্ভাৱন আৰু উদ্যোগীকৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য বিনিয়োগৰ দ্বাৰা পৰিচালিত হৈ দেশখনে অমৃত প্ৰজন্মৰ বাবে তেওঁলোকৰ আকাংক্ষা বাস্তৱায়িত কৰাৰ সুযোগ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই বিগত দশকত ভাৰতে শিক্ষা, দক্ষতা, উদ্যমিতা, ক্ৰীড়া, স্বাস্থ্য আৰু অসামৰিক অংশগ্ৰহণৰ ক্ষেত্ৰত যুৱক যুৱতীসকলৰ বাবে সুযোগ বৃদ্ধি কৰিছে বুলি প্ৰকাশ কৰিছে। এখন ৰাষ্ট্ৰীয় দৈনিক কাকতত প্ৰকাশিত এটা লেখাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশৰ যুৱচামক অমৃত প্ৰজন্ম বুলি উল্লেখ কৰি কয় যে এই প্ৰজন্মই বিকশিত ভাৰত 2047ৰ যাত্ৰাক নেতৃত্ব দিব। শ্ৰীমাণ্ডাভিয়াই উল্লেখ কৰে যে বিকশিত ভাৰতৰ বাবে যুৱচামক চালিকা শক্তি বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বাস কৰে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অধ্যক্ষতাত আজি অহা দেওবাৰে অনুষ্ঠিত হ'বলগীয়া নীট ইউ জিৰ পুনৰ পৰীক্ষাৰ প্ৰস্তুতিৰ মূল্যায়নৰ বাবে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত মন্ত্ৰীগৰাকীয়ে পৰীক্ষাৰ ব্যৱস্থাটোত সততা, স্বচ্ছতা আৰু দক্ষতাৰ মানদণ্ড বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পুনৰ পৰীক্ষাৰ আসোঁৱাহমুক্ত আৰু সঠিক পৰিচালনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা অনুষ্ঠিত কৰিবলৈ তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। তেওঁ লগতে কয় যে শিক্ষা মন্ত্ৰালয়ে নিযুক্তি প্ৰদান কৰা বিষয়াসকলক পৰীক্ষা ব্যৱস্থাটোৰ বিভিন্ন কাম কাজত সমন্বয় ৰক্ষাৰ বাবে বিভিন্ন ৰাজ্যত নিয়োগ কৰা হ'ব আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধানৰ নেতৃত্বত গঠিত কেন্দ্ৰত প্ৰতিবেদন দাখিল কৰা হ'ব। বৈঠকৰ সময়ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰীক্ষাৰ্থীসকলক মানসিক চাপমুক্ত পৰিৱেশত পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ উপযুক্ত আসনৰ ব্যৱস্থা, খোৱাপানী, নিৰাপত্তা ব্যৱস্থা, অভিযোগ নিৰাময় ব্যৱস্থাকে ধৰি বিভিন্ন ক্ষেত্ৰত প্ৰয়োজনীয় সুবিধা প্ৰদান কৰাটো সুনিশ্চিত কৰিবলৈ কোৱা হয়। এই সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান অভিষেক সিঙে পৰীক্ষা সুচাৰুৰূপে পৰিচালিত কৰাৰ বাবে জিলা প্ৰশাসন, আৰক্ষী বিভাগ আৰু চোৰাংচোৱা সংস্থাসমূহৰ সৈতে যোগাযোগ অব্যাহত ৰাখি আছে বুলি অৱগত কৰে। বৈঠকত শিক্ষা মন্ত্ৰালয়, ৰাজ্য চৰকাৰে, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা আৰু বিভিন্ন উচ্চ শিক্ষানুষ্ঠানৰ জ্যেষ্ঠ বিষয়াসকলকে ধৰি প্ৰায় 220গৰাকীতকৈও অধিক বিষয়াই সভাত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ হুগলী জিলাৰ তাৰকেশ্বৰত পৰহিলৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 23 সংখ্যক কিস্তি মুকলি কৰিব। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে জনায় যে এই আঁচনিৰ অধীনত সমগ্ৰ দেশৰ প্ৰায় 9,44,00,000 কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ 18,880 কোটিতকৈও অধিক টকা জমা হ'ব। এই আঁচনিৰ জৰিয়তে প্ৰায় 2,18,00,000 মহিলা কৃষকো উপকৃত হ'ব। মন্ত্ৰালয়ে জনায় যে 2019 বৰ্ষত আৰম্ভ হোৱা এই আঁচনিৰ জৰিয়তে এতিয়ালৈকে 4,44,00,000 টকা কৃষকৰ একাউণ্টত জমা কৰা হৈছে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে পশ্চিমবংগৰ কেইবাটাও গুৰুত্বপূৰ্ণ কৃষি প্ৰকল্প উদ্বোধন কৰিব। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা অন্যতম। শ্ৰীমোদীয়ে লগতে ডিজিটেল কৃষি মিছনৰ অধীনত এগ্ৰিষ্টিক মুকলি কৰিব। উল্লেখযোগ্য যে এই প্লেটফৰ্মৰ জৰিয়তে শস্য বীমা, ঋণ, সাৰ বিতৰণ আদিৰ দৰে সেৱাসমূহ কৃষকসকলৰ বাবে সহজতে উপলব্ধ হ'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ৰাজ্যখনত প্ৰাকৃতিক কৃষি পদ্ধতিৰ ৰাষ্ট্ৰীয় মিছনৰ উদ্বোধন কৰিব। ইয়াৰ উপৰি পুৰুলীয়া, দাৰ্জিলিং, আলিপুৰদুৱাৰ আৰু ঝাৰগ্ৰাম জিলাত কৃষিৰ ক্ষেত্ৰত উৎপাদনশীলতা বৃদ্ধি, জলসিঞ্চন, আন্তঃগাঁথনি শক্তিশালী কৰা, কৃষকৰ আনুষ্ঠানিক ঋণৰ সুবিধা উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰী ধনধান্য কৃষি যোজনা মুকলি কৰিব। কৃষি মন্ত্ৰালয়ে জনায় যে সমগ্ৰ দেশত পি এম কিষাণ উৎসৱ দিৱস হিচাপে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ'ব, য'ত 1 কোটিৰো অধিক কৃষকে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে মূল অনুষ্ঠানত ভাগ ল'ব। মিজোৰামৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনৰ বাবে আজি মিজোৰাম বিধানসভাৰ মুঠ 40গৰাকী সদস্যৰ ভিতৰত 37গৰাকীয়ে ভোটদান কৰে। এগৰাকী চৰকাৰী বিষয়াই জনোৱা মতে ৰাজ্যখনৰ বিধানসভা প্ৰাংগণত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত পুৱা 9 বজাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হয়। বিয়লি 4 বজাত ভোটগ্ৰহণৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল যদিও দিনৰ প্ৰায় 11 বজাতে ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হয়। মুখ্যমন্ত্ৰী লালদুহোমা আৰু গৃহমন্ত্ৰী কে চাপডাংগাকে ধৰি শাসনাধিষ্ঠিত জোৰাম পিপলছ মুভমেণ্টৰ 26জন সদস্য আৰু বিৰোধী মিজো নেচনেল ফ্ৰণ্টৰ 10জন বিধায়কে ভোটদান কৰে। বিজেপিৰ 2জন বিধায়ক আৰু কংগ্ৰেছৰ একমাত্ৰ বিধায়ক

0: বিধায়কজন ভোটগ্ৰহণৰ পৰা বিৰত থকাৰ বিপৰীতে জোৰাম পিপলছ মুভমেণ্ট দলৰ এজন বিধায়ক স্বাস্থ্যজনিত কাৰণৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিলে। কেন্দ্ৰীয় চৰকাৰে কয় যে দেশৰ সকলো তেল শোধনাগাৰে প্ৰয়োজনীয় উচ্চ ক্ষমতাৰে কাম কৰি আছে আৰু পেট্ৰল আৰু ডিজেলৰ পৰ্যাপ্ত পৰিমাণে মজুত ৰখা হৈছে। আজি নতুন দিল্লীত পশ্চিম এছিয়াৰ শেহতীয়া পৰিঘটনা সন্দৰ্ভত আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ এখন বৈঠকত ভাষণ প্ৰদান কৰি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই কয় যে বিগত তিনিদিনত 1.36 কোটি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বুকিং লাভ কৰা হৈছে আৰু 1.47 কোটি চিলিণ্ডাৰ বিতৰণ কৰা হৈছে। এই সময়ছোৱাত প্ৰায় 22,945 টন বাণিজ্যিক LPG চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা আমেৰিকাৰ আটলাণ্টা ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপ এৰ এখন খেলত চেকিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাত আৰম্ভ হ'ব। চেকিয়া ইয়াৰ পূৰ্বে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে 2-1 গ'লৰ ব্যৱধানত পৰাস্ত হোৱাৰ পাছত আজিৰ খেলত পইণ্ট জয়ৰ বাবে আপ্ৰাণ চেষ্টা চলাব। একেদৰে দক্ষিণ আফ্ৰিকায়ো পূৰ্বৰ খেলত মেক্সিকোৰ হাতত 2-0 গ'লত পৰাস্ত হোৱাৰ পাছত প্ৰতিযোগিতাত প্ৰথমটো পইণ্ট অৰ্জনৰ বাবে চেষ্টা চলাব। প্ৰতিযোগিতাত ভাৰতীয় সময় অনুসৰি আজি নিশা 12:30 বজাত হ'বলগীয়া আন এখন খেলত ছুইজাৰলেণ্ড বস্নিয়া আৰু হাৰ্জেগোভিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তিনিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ লাডাখৰ লেহত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছত ফ্ৰান্সৰ আগশাৰীৰ ব্যৱসায়ীসকলৰ সৈতে উচ্চ পৰ্যায়ৰ এলানি বৈঠকত মিলিত হয়। মিজোৰামৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনৰ বাবে আজি মিজোৰাম বিধানসভাৰ মুঠ 40 গৰাকী সদস্যৰ ভিতৰত 37 গৰাকীয়ে ভোটদান কৰে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া গ্ৰুপ এৰ এখন খেলত চেকিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰত, কিলোহাৰ্জ 1125ত আৰু এফ এম ৰেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ সাহিত্য বিষয়ক অনুষ্ঠান সাহিত্য কানন। আজিৰ সাহিত্য কানন অনুষ্ঠানটি পুনৰ প্ৰচাৰ শ্ৰোতাই শুনিবলৈ পাব।
2: এতিয়া আগবঢ়াইছোঁ আমাৰ সাহিত্য বিষয়ক অনুষ্ঠান সাহিত্য কানন। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছোঁ আমাৰ আজিৰ সাহিত্য কানন অনুষ্ঠানটি। আজিৰ সাহিত্য কানন অনুষ্ঠানটিত আছে মানিক বৰাৰ গল্প সিন্দুৰ আৰু অন্যান্য, যুৱলেখক নিবন্ধকাৰ প্ৰাঞ্জল প্ৰতিম বৰাৰ নিবন্ধ জাতি জনজাতিৰ সমন্বয়ৰ মিলনভূমি চাৰিদুৱাৰ আৰু প্ৰিয়ংকা দাসবৰাই আবৃত্তি কৰা কবিতা। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ মানিক বৰাৰ গল্প সিন্দুৰ আৰু অন্যান্য। অধ্যাপক গাংগুলীয়ে চিগাৰেটত এটা দীঘল টান দি খোলা খিৰিকীখনৰে বাহিৰলৈ চালে। তেওঁৰ চকুত ভাহি উঠিল এটুকুৰা নীলাভ আকাশ, কপাহৰ বিকশিত শুভ্ৰ জোলাৰ দৰে থুপি থুপি শুকুলা ডাৱৰবোৰ সেই টুকুৰা পৰিদৃশ্যমান আকাশত ওপঙি ফুৰিছে। একেভাজতে বাহিৰলৈ কিছুপৰ চাই থাকি তেওঁ চিগাৰেটত আৰু এটা দীঘল টান দি ধোঁৱাবোৰ লাহে লাহে খিৰিকীৰ ফালে এৰি দিলে। কোঠাটোৰ চোফা এখনত বহি আছে অশেকীয়া বাৰ্তালোচনী প্ৰজ্ঞানৰ সম্পাদক অৰুণাভ দত্ত। মিষ্টাৰ দত্তই অধ্যাপক গাংগুলীক তেওঁৰ ভাৱৰাজ্যৰ পৰা বিচ্ছিন্ন কৰাৰ ইচ্ছা কৰা নাই। তেওঁ মাত মাতিলেই তেওঁৰ চিন্তাৰ আঁত হেৰাই যাব। তেওঁ সদায় আশা কৰে বাস্তৱ জগতলৈ ঘূৰি আহি অধ্যাপকে তেওঁক এটা নতুন কথা ক'ব। তেওঁৰ চিন্তাপ্ৰসূত কথাবোৰৰ আঁত ধৰি মিষ্টাৰ দত্তই পষেকীয়াখনৰ সম্পাদকীয় বা তেওঁৰ বিশেষ স্তম্ভটোৰ বাবে এটা লেখাৰ সমল বিচাৰি পায়। এনে সমল আহৰণৰ বাবেই যে মিষ্টাৰ দত্ত সঘনে তেওঁৰ বাসগৃহলৈ আহে এনেও নহয়। তেনেকৈ আহিবলৈ তেওঁৰ সময়ে বা ক'ত? এখন বাৰ্তালোচনীৰ বাবে বিভিন্ন লেখকৰ লেখা সংগ্ৰহ কৰি সঠিক সময়ত পাঠকৰ হাতত তুলি দিয়াটো এটা জটিল কাম। একোটা লেখাৰ বাবে লেখকজনলৈ কতবার ফোন।

কৰিব লাগে, কেতিয়াবা ব্যক্তিগতভাৱে লগ ধৰিও অনুৰোধ কৰিবগৈ লাগে। তাৰ বাদেও নিত্য নতুন বিষয়বস্তুৰে সম্পাদকীয় অথবা চিন্তা উদ্ৰেককাৰী লেখনিৰে তেওঁৰ স্তম্ভটো যুগুত কৰাৰ কষ্টসাধ্য কচৰত আছেই। লেখাৰ সমলৰ বাবে নহ'লেও অধ্যাপক গাংগুলীৰ যাদুকৰী কথাবোৰ শুনাৰ তাৰণাতে সময়ৰ সুৰুঙা ওলাই মিষ্টাৰ দত্ত কেতিয়াবা তেওঁৰ ঘৰলৈ আহে। ঘৰখনত তেওঁ আৰু পৰিবাৰ কিছু অসুস্থ। ঘৰত এগৰাকী কাম কৰা মহিলা আছে। তেওঁ ঘৰৰ সমস্ত কাম বন কৰাৰ উপৰিও অসুস্থ মানুহগৰাকীৰ পাৰ্যমানে আলপৈচান ধৰে। অধ্যাপক গাংগুলী অত্যন্ত ভাবুক ব্যক্তি। পৰিবাৰৰ লগত একেলগে পুৱাৰ চাহ জলপান খোৱাৰ পাছত তেওঁ ড্ৰয়িং ৰুমৰ দিভানখনত অৰ্ধসাহিত হৈ নিজৰ জগতখনত বিচৰণ কৰি থাকে। গতিকে মিষ্টাৰ দত্তই তেওঁক লগ ধৰিবৰ বাবে ঠিক এই সময়কণেই বাছি লৈছে। তেওঁ এইটো সময়ত অনুমতি নোলোৱাকৈ তেওঁৰ ঘৰলৈ আহিব পাৰে। আজিও তেওঁ দুৱাৰত মৃদু কৰাঘাত নকৰাকৈয়ে কথাটোলৈ সোমাই আহিছে। তেওঁৰ অস্তিত্বৰ উমান পাই অধ্যাপক গাংগুলীয়ে চকুৰে ইংগিত দি মিষ্টাৰ দত্তক বহিবলৈ কৈছে। তেওঁ নিঃশব্দে বহিছে আৰু অধ্যাপকে ইফালে মুখ কৰি ভাৱসাগৰত ডুব গৈছে। প্ৰচুৰ অধ্যয়ন, তীক্ষ্ণ সমাজ অন্বেষণ আৰু গভীৰ জিজ্ঞাসাৰে দেশ তথা বিদেশৰ যিকোনো প্ৰান্তৰ ৰাষ্ট্ৰীয় অথবা আন্তঃৰাষ্ট্ৰীয় একোটা বিষয়ে তেওঁ এনেদৰে বিশ্লেষণ কৰে যে শুনি থাকিলে মিষ্টাৰ দত্ত বিস্ময়ত হতবাক হৈ পৰে। কাগজ আৰু কলমৰ সমন্বয়ৰ লগত মগজু সংপৃক্ত কৰাৰ প্ৰতি চৰম অনীহা, বিৰাগ আৰু আলস্য, এই তিনিটা মূল কাৰকে তেওঁৰ অন্বেষণলব্ধ জ্ঞানৰ গৰিমা হেঁচা মাৰি ধৰি ৰাখে। সেইবোৰ ক্ৰমান্বয়ে মগজুতে লয় পায়। অনুনয় বিনয় কৰি কোনো এখন সভাত এটা বিষয়ত বক্তৃতা প্ৰদান কৰাৰ সন্মতি তেওঁৰ পৰা আদায় কৰিব পাৰিলে আয়োজকসকল আনন্দিত হয়। তেওঁৰ বাক বৈচিত্ৰ, বিষয়ৰ পৰা বিষয়ান্তৰলৈ সুষম আৰু কাব্যিক যাত্ৰা, বিষয়টোৰ নিৰ্মোহ আৰু তাত্ত্বিক বিশ্লেষণ শুনি শ্ৰোতাৰ অনেকেই ভাবে এই মূল্যৱান কথাবোৰ অধ্যাপক গাংগুলীৰ মগজুতে উদয় হৈ সমাজৰ অনেকৰ কৰ্ণেন্দ্ৰিয়লৈ প্ৰক্ষেপিত হলেও এইবোৰতো নিতান্তই খন্তেকীয়া। পুখুৰীৰ নিস্তৰংগ জলৰাশিলৈ শিলগুটি এটা দলিয়াই দিলে তলৰ পৰা উঠি অহা বুদবুদৰ দৰে এই উঠিল আৰু নিমিষতে মাৰ গ'ল। বহুতৰ দৰে মিষ্টাৰ দত্তৰো একেটাই প্ৰশ্ন, তেওঁ কিয় নিলিখে? এইবোৰ কথা লিখি মানুহৰ চিন্তাৰ ক্ষেত্ৰখনত মেলি দিয়াৰ লগতে ভৱিষ্যতৰ প্ৰজন্মলৈ এৰি থৈ যোৱাৰ কথা তেওঁ কিয় নাভাবে? তেওঁ অহংকাৰী, স্বাভিমানী নে ভাৱসাগৰত আত্মস্থ হৈ প্ৰাপ্তিৰ আনন্দত ক্ষণিকৰ বাবে আত্মহাৰা হোৱাটোৱেই তেওঁৰ চৰম তৃপ্তি? এটা সময়ত অধ্যাপক গাংগুলী তেওঁৰ ফালে ঘূৰিল আৰু এপলক চাই ক'লে, আপুনি কিয় আহিল মিষ্টাৰ দত্ত? মিষ্টাৰ দত্ত তেওঁৰ ঘৰলৈ যিমানবাৰ আহিছে প্ৰতিবাৰতেই তেওঁৰ সেই একেটাই প্ৰশ্ন। তেওঁ ক'লে, নাই এনেই, ভাবিলোঁ অধ্যাপকৰ লগত অলপ গপচপ কৰা যাওক। তেওঁ আৰু এটা চিগাৰেট জ্বলাই দীঘলকৈ টান মাৰিলে। মই এটা কথা কওঁ, দত্তই ক'লে, চিগাৰেট অলপ কমোৱা ভাল নেকি? কথাটো ময়ো নভবা নহয়, আপুনি কোৱাৰ দৰে চিগাৰেট কমোৱাটো বাদেই মই বহুদিন একেবাৰে এৰি দিয়াৰ কথাই ভাবিছিলোঁ। কতদিন মই চিগাৰেটৰ পেকেট আৰু জুই বাঁহ পিটনিলৈ দলিয়াই দিছিলোঁ, কিন্তু নোৱাৰিলোঁ জানে, মই ব্যৰ্থ হ'লোঁ। মই চিগাৰেট এৰি দিব বিচাৰিলেও চিগাৰেটে কিন্তু মোক এৰি নিদিলে। যাহ, চাৰিকুৰিৰ দেওনা গচকিবলৈনো আৰু কিমান দিন? এতিয়া এই বয়সত জীয়াই থকা আৰু মৰাৰ মাজতনো কি তফাত? তাৰপিছত কিছুপৰ মৌন হৈ একেথিৰে চিলিংখনলৈ চাই থাকি তেওঁ পুনৰ ক'লে, আচ্ছা মিষ্টাৰ দত্ত, আপুনি বাৰু এপ্ৰিলৰ পেহেলগাম কাণ্ড আৰু পিছৰ মাহৰ অপাৰেশ্যন সিন্দুৰ এই ঘটনা প্ৰবাহৰ বিশ্লেষণ কৰি চাইছেনে? জানে, ইয়াৰ অংকুৰণ ঘটিছিল আজিৰ পৰা প্ৰায় চাৰিকুৰি বছৰৰ আগতে, 1947ৰো দুবছৰমান আগৰ পৰা। হয় হয় অধ্যাপক গাংগুলী, আপুনি ঠিক কথাকে কৈছে। দেশ বিভাজনৰ বহু আগৰে পৰা দেশৰ বিভিন্ন প্ৰান্তত এচাম বিচ্ছিন্নতাবাদী নেতাই হিন্দুৰ প্ৰতি মুছলমানৰ প্ৰচণ্ড ঘৃণাৰ সৃষ্টি কৰিছিল। কোনো ঠাইত হিন্দু মানুহবোৰকো মুছলমানৰ বিপক্ষে উত্তেজিত কৰি তোলা হৈছিল, যাৰ ফলত দেশৰ ভিন্ন প্ৰান্তত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল আৰু তাৰে অচিলালৈ দেশ বিভাজনৰ সপোনটো বাস্তৱত ৰূপ দিয়াৰ এক উপযুক্ত পৰিৱেশ ৰচনা কৰা হৈছিল। কাৰেক্ট, কিছু উচ্চস্বৰত শব্দটো উচ্চাৰণ কৰি অধ্যাপক গাংগুলীয়ে বিছনাখনত আৰামৰে বহি লৈ পুনৰ ক'লে, মই পাৰ হৈ যোৱা সুদীৰ্ঘ দিনৰ ঘটনা প্ৰবাহ প্ৰায়ে বিশ্লেষণ কৰি চাওঁ। আপুনি ভাবি চাওকচোন মিষ্টাৰ দত্ত, দেশ বিভাজন কোনে বিচাৰিছিল? দেশৰ সাধাৰণ জনতাই? না, স্বাধীনতানো কি খাই নে কাণত পিন্ধে, ই কোনফালেদি বা আহিল, এই বিষয়ে তৎ ধৰিব নোৱাৰা সাধাৰণ জনতাৰ বাবে দেশ বিভাজনৰ কথাটো আছিল এটা জটিল সাঁথৰ। কোনোবা ক্ষমতালোভী স্বাৰ্থান্বেষী নেতাৰ উৰ্জুপৰি দাবীৰ

0: প্ৰতি সঁহাৰি জনাই ব্ৰিটিছে স্বাধীনতা দিয়াৰ সমান্তৰালভাৱে দেশখন দ্বিখণ্ডিত কৰি থৈ গ'ল। দেশখন কেনেকৈ দুভাগ কৰিব, দ্বিখণ্ডিত কৰা ৰেখাডাল ক'ত কেনেকৈ টানিব, এই বিষয়ে ব্ৰিটিছে হিন্দুস্তান পাকিস্তানৰ নেতাৰ বা সাধাৰণ জনতাৰ মতামত লৈছিল নে নাই লোৱা? ক্ষমতাৰ স্বপ্নত উচিত অনুচিত, শুদ্ধ অশুদ্ধ বিচাৰ কৰাৰ তিলমানো সময় নথকা নেতাসকলৰ হেঁচাত গান্ধী বাপুৱেও অৱশেষত অংগক্ষত কৰি হ'লেও দেশৰ স্বাধীনতাৰ প্ৰস্তাৱটো সমৰ্থন কৰিলে, নহয় জানো মিষ্টাৰ দত্ত?
1: হয় হয়, গান্ধীজীৰ সন্মুখতো হয়তো অন্য বিকল্প একো নাছিল।
0: মিষ্টাৰ দত্ত, বহুবলকী বুলিতো মোৰ এটা বদনাম আছেই, আপুনি বাৰু মোৰ এই কথাবোৰত বিৰক্ত হৈছে নেকি?
1: আপুনি তেনেদৰে নাভাবিব অধ্যাপক গাংগুলী, মইতো আপোনাৰ কথা শুনিবলৈকে আহোঁ, আজিও আহিছোঁ।
0: ঠিক আছে তেন্তে, এতিয়া আচল কথালৈ আহোঁ। চাওক মিষ্টাৰ দত্ত, অংগক্ষত কৰি হ'লেও দুখন দেশ হ'ল, দুজন ৰাষ্ট্ৰপতি আৰু দুজন প্ৰধানমন্ত্ৰী হ'ল, দিল্লী আৰু কৰাচী, এই দুখন ৰাজধানীত এদিনৰ অগাপিচাকৈ বেলেগ বেলেগ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশৰ নতুন ভাগ্যবিধাতাই জনতাৰ চকুৰ আগত তুলি ধৰিলে নতুন নতুন সপোনৰ নক্সা। এই উন্মাদনাময় পৰিৱেশৰ পৰা কেইযুজনমান নিলগত দুই নতুন ৰাষ্ট্ৰৰ সীমান্তৰ কাষৰীয়া ঠাইবোৰত আগদিনালৈকে একে মাতৃৰ সন্তানৰ দৰে মিলিজুলি থকা হিন্দু মুছলমান ৰাতিটোৰ ভিতৰতে ঘোৰ শত্ৰুলৈ ৰূপান্তৰ ঘটিল। পাকিস্তান ভাৰতৰ সীমান্তত ভাতৃঘাতী সংঘৰ্ষত নৰৰক্তৰ নৈ বৈ গ'ল। 14 আগষ্ট ৰাতি লাহোৰৰ পৰা অমৃতসৰগামী ৰেলখন সংঘৰ্ষত নিহত হোৱা হাজাৰ হাজাৰ হিন্দুৰ মৃতদেহেৰে সৈতে পুৱা অমৃতসৰ পালেহি। ৰেলখনত লিখা আছিল স্বাধীনতাৰ প্ৰথম উপহাৰ। দেখিলেনে, স্বাধীনতাৰ প্ৰাকখনত বিভাজনৰ নামত ব্ৰিটিছে যিটো বিহ গছৰ পুলি ৰোপণ কৰিলে তাৰ কুফল লগে লগেই দেখা গ'ল। আজিও পাকিস্তানে ভাৰতভূমিত যিবোৰ আতংকবাদী কাৰ্যকলাপ চলাই থাকি আমাৰ দেশখন সময় সময়ে অস্থিৰ কৰি থাকে, ই সেই বিভাজনৰে প্ৰতিফল। বন্ধ কৰক, বন্ধ কৰক অধ্যাপক গাংগুলী, সেই কৰুণ পৃষ্ঠাবোৰ আৰু নুখুলিব, মই সহ্য কৰিব নোৱাৰোঁ, মই আচলতে কিবা হৈ যাওঁ। উত্তেজিতভাৱে দত্তই কোৱা কথাটো শুনি তেওঁ এটা কৰুণ হাঁহি মাৰিলে। তেওঁ আকৌ খোলা খিৰিকীখনৰে বাহিৰলৈ চালে, এচমকা ৰ'দ আহি তেওঁৰ গালে মুখে পৰিছেহি। তেওঁ নিৰুদ্দেগ, কিছুপৰ নীৰৱে থাকি তেওঁ পুনৰ ক'লে, মিষ্টাৰ দত্ত, আপুনি টিভিত নিশ্চয় ভাৰত আৰু পাকিস্তানৰ মাজৰ ক্ৰিকেট খেল উপভোগ কৰে, ময়ো মাজে মাজে চাওঁ। খেলখন চাই থকা সময়ত যথেষ্ট উত্তেজনা অনুভৱ কৰোঁ, ভাৰত জিকিলে মই যথেষ্ট আনন্দ পাওঁ। চাৰিওফালৰ পৰা ফটকা ফুটাৰ শব্দবোৰ ভাহি আহে। বিভাজনৰ সময়ত পাকিস্তানত ৰৈ যোৱা হিন্দু মানুহখিনিও নিশ্চয় সেই একেই উত্তেজনা, একেই আনন্দ অনুভৱ কৰে। ঠিক সেইদৰে পাকিস্তান জিকিলেও আমাৰ দেশত অনিবাৰ্য কাৰণত ৰৈ যোৱা পাকিস্তানপ্ৰেমী লোকসকলেও আনন্দ কৰে, ফটকা ফুটায়। আমি তেতিয়া তিক্ত বিৰক্ত হওঁ, খং উঠে, সহ্য কৰিব নোৱাৰা হওঁ।
1: কথাটো হয়, পিছে এইসকল পাকিস্তানপন্থীৰ আশ্ৰয়তে থাকি সীমান্তৰ সিপাৰৰ পৰা অহা ধৰ্মীয় মৌলবাদীয়ে আমাৰ দেশত বিষ বাষ্প ছটিয়াই বিভিন্ন সময়ত দেশখন অস্থিৰ কৰি তোলে। প্ৰতিবেশী সেইখন ৰাষ্ট্ৰই নিজে যেনেকৈ শান্তিত থাকিব নিবিচাৰে, ঠিক সেইদৰে আনকো শান্তিত থাকিবলৈ নিদিয়ে।
0: আপুনি ঠিকেই কৈছে মিষ্টাৰ দত্ত, পুখুৰীৰ পানীত ৰৌ বৰালিও থাকে, শিঙি মাছো থাকে, দেশৰ আভ্যন্তৰৰ এনে গোপন শত্ৰু পৃথিৱীৰ সকলো দেশতে আছে, অৱশ্যে সংখ্যাত এওঁলোক নিচেই তাকৰ। আমাৰ দেশখনৰ প্ৰায় 20 কোটি মুছলমানৰ মাজত এই এমুঠিমান শিঙি মাছৰ দেশদ্ৰোহী কাৰ্যই আমাক সদায়ে অস্বস্তিত পেলায়। চাওকচোন, দেশ বিভাজনৰ সময়ত এইখন হিন্দুস্তানকে মাতৃজ্ঞান কৰি ৰৈ যোৱা বৃহৎ সংখ্যক মুছলমানে দেশৰ দুৰ্দিনৰ সময়ত হাতত ত্ৰিৰংগা লৈ কেনেকৈ দেশ মাতৃৰ স্বাৰ্থত জাকি মাৰি ওলাই আহে, ভাবিলেই ভাল নালাগেনে?
1: হয় হয়, এওঁলোকৰ দেশপ্ৰেমৰ ক্ষেত্ৰত সন্দেহৰ অৱকাশ নাই।
0: 1947 পাকিস্তানৰ কাশ্মীৰ আক্ৰমণ, 1965, 1971 আৰু 1999 ভাৰত আক্ৰমণত সেনাবাহিনীৰ আনসকলৰ লগতে কত মুছলমান বিষয়া আৰু জোৱানে পাকিস্তানী সেনাৰ হাতত প্ৰাণাহুতি দিলে তাৰ কোনো হিচাপ নাই। তদুপৰি সীমান্তৰ সিপাৰৰ পৰা পাকিস্তানী সেনাৰ প্ৰৰোচনাত, বিশেষকৈ উত্তৰ পশ্চিম সীমান্তত যিমানবোৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ নিৰন্তৰ সংঘটিত হৈ আহিছে, তাত কত অসামৰিক মুছলমান লোকে প্ৰাণ হেৰুৱাইছে কোনোবাই জানো হিচাপ ৰাখিছে?
1: আপুনি এতিয়াহে আচল পইণ্টলৈ আহিছে মিষ্টাৰ দত্ত। যোৱা এপ্ৰিলত পেহেলগামত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ দ্বাৰা হিন্দু নিধনযজ্ঞৰ ছবিখনো এবাৰ বিশ্লেষণ কৰি চাওকচোন।
0: নিৰীহ পৰ্যটকসকলে প্ৰাইচৰ ছুইজাৰলেণ্ডৰ নৈসৰ্গিক সৌন্দৰ্য সুষমা উপভোগ কৰি থকাৰ সময়ত সন্ত্ৰাসবাদীকেইটাই কৰিলে কি? পুৰুষ পৰ্যটকজন হিন্দু হ'লেই তেওঁ সৰু সৰু পুত্ৰকন্যা আৰু প্ৰিয়তমা পত্নীৰ সন্মুখতে শূন্য দূৰত্বৰ পৰা মাৰণাস্ত্ৰৰ গুলিৰে তেওঁৰ বুকুখন ঠাহি পেলাইছে। কেইটামান মুহূৰ্তৰ ভিতৰতে 25 জন পৰ্যটক

তক ধৰাশায়ী হ'ল। দেশজুৰি শোকৰ বন্যা নামিল। এইবোৰ বৰ্বৰিচিত, নৃশংস, ঘৃণনীয়, নিন্দনীয় নহয়নে? নিশ্চয় নিশ্চয়, এনেবোৰ জঘন্য কামেইতো সীমান্তৰ সিপাৰৰ পৰা চলি থাকে। চাওকচোন অধ্যাপক গাংগুলী, সন্ত্ৰাসবাদীয়েই বোলক বা আতংকবাদীয়েই বোলক, এইবোৰতো সেইখন দেশৰেই সৃষ্টি। সেই জহলাতবোৰক দেশখনৰ শাসক আৰু সেনাবাহিনীয়ে পুহি ৰাখিছে। প্ৰয়োজন হ'লেই সিহঁতক আমাৰ দেশৰ বিৰুদ্ধে ব্যৱহাৰ কৰি আহিছে। হয় মিষ্টাৰ দত্ত, পিছে পেহেলগাম কাণ্ডৰ বিপৰীতে ভাৰতৰ প্ৰত্যাঘাতে সঁচাকৈয়ে দেশবাসীক আশ্বস্ত কৰিলে। কেইদিনমান নীৰৱে থাকি অপাৰেশ্যন সিন্দুৰৰ যোগে যোগ্য প্ৰত্যুত্তৰেই দিয়া হ'ল। চৰকাৰী তথ্য অনুসৰি মাথো 22 মিনিটৰ অভিযানত 9টাকৈ সন্ত্ৰাসবাদীৰ শিবিৰ ধূলিচ্ছাত কৰি শতাধিক সন্ত্ৰাসবাদীক নিধন কৰা হ'ল। আমাৰ বাবে অতি গৌৰৱৰ কথা এয়ে যে সেই ঐতিহাসিক অভিযানৰ নেতৃত্ব দিছিল সেনাবাহিনীৰ জ্যেষ্ঠ বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বি আৰু ভাৰতীয় বিমান বাহিনীৰ উইং কমাণ্ডাৰ ভূমিকা সিঙে। এই দুগৰাকী সাহসী আৰু দেশপ্ৰেমিক দুহিতা দেশৰ অগণিত নতুন প্ৰজন্মৰ বাবে নিশ্চয় প্ৰেৰণাৰ উৎস। পিছে ছফিয়াক কেন্দ্ৰ কৰি সংকীৰ্ণতাৰ

0: আহল। আমাৰ বাবে অতি গৌৰৱৰ কথা এয়ে যে সেই ঐতিহাসিক অভিযানৰ নেতৃত্ব দিছিল সেনাবাহিনীৰ জ্যেষ্ঠ বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বি আৰু ভাৰতীয় বিমান বাহিনীৰ উইং কমাণ্ডাৰ ভূমিকা সিঙে। এই দুগৰাকী সাহসী আৰু দেশপ্ৰেমিক দুহিতা দেশৰ অগণিত নতুন প্ৰজন্মৰ বাবে নিশ্চয় প্ৰেৰণাৰ উৎস। পিছে ছফিয়াক কেন্দ্ৰ কৰি সংকীৰ্ণতাৰ গণ্ডীৰ পৰা মুক্ত হ'ব নোৱাৰিলে আমাৰ দেশৰে এগৰাকী ৰাজনৈতিক নেতা, দেশৰ চৌপাশৰ পৰা ধিক্কাৰ আৰু ঘৃণাৰে উপচাই দিয়া তেওঁৰ বক্তব্যটো আছিল যে পাকিস্তানৰ মাটিত নিধন কৰা ভাৰত বিৰোধী সন্ত্ৰাসবাদীকেইটাৰ বংশধৰেইটো ছফিয়া কুৰেশ্বি। কি জঘন্য আৰু নিচ মানসিকতা, কি কুৎসিত চিন্তাধাৰা! তাই দেশৰ শত্ৰুক নিপাত কৰা নাছিলনে? দেশপ্ৰেমেৰে চপচপীয়া হৈ থকা হৃদয়ৰ অধিকাৰী ছফিয়াক তেনে নিজ মন্তব্যৰে আঘাত কৰা ৰাজনীতিকজন গৰিহণাৰ যোগ্য নহয়নে? ভাৰতবাসীক গৰ্বিত কৰা সেইগৰাকী মুছলমান জীয়ৰীকী আজিও প্ৰকৃত ভাৰতীয় হ'ব নোৱাৰিলে আমাৰ ভাৰতীয় জাতীয়তাবাদত ইয়ো এক নেতিবাচক দিশ নহয়নে? অধ্যাপক গাংগুলীৰ শেষৰ কথাষাৰে মিষ্টাৰ দত্তৰ স্নায়ুতন্ত্ৰত যেন সজোৰে জোকাৰণি তুলিলে। দেশে স্বাধীনতা লাভ কৰাৰ প্ৰায় 4 কোটি বছৰৰ পাছতো ছফিয়াক ভগ্নী বা জীয়ৰী বুলি আটাই মৰমেৰে আঁকোৱালি লোৱাৰ এটা সুস্থ বাতাৱৰণ দেশখনত গঢ়ি নুঠিল। দেশপ্ৰেম আৰু মানৱীয় প্ৰমূল্যক ধৰ্মীয় উন্মাদনাই উশাহ ল'ব নোৱাৰাকৈ চেপা মাৰি ধৰাৰ কাৰণেই হয়তো প্ৰকৃত সত্যক ওলাই কৰাৰ প্ৰৱণতা এটাও দেশব্যাপী বিদ্যমান। কথাবোৰ মনতে পাগলিয়াই থাকোঁতে মিষ্টাৰ দত্ত এইবুলি আশ্বস্ত হ'ল যে অন্তত অধ্যাপক গাংগুলীৰ লগত হোৱা এই বাৰ্তালাপৰ পৰা প্ৰজ্ঞানৰ পৰৱৰ্তী সংখ্যাৰ সম্পাদকীয়টোৰ বাবে এটা সুন্দৰ আৰু সময়োপযোগী বিষয়বস্তু লাভ কৰিলে। মিষ্টাৰ দত্ত বহাৰ পৰা উঠিল, হাতৰ ঘড়ীটোলৈ চাই দেখিলে 1 বাজিছে। তেওঁ থিয় হোৱাৰ লগে লগে অধ্যাপক গাংগুলীও বিচনাৰ পৰা নামি তেওঁক ঘৰৰ বাৰাণ্ডালৈকে আগবঢ়াই দিলে। অধ্যাপকক নমস্কাৰ জনাই হলং হলংকৈ খোজ দি গৈ দত্তই গেটখন খুলি বাজ ওলাই আকৌ বন্ধ কৰিলে আৰু পদপথটো অতিক্ৰম কৰি প্ৰজ্ঞানৰ কাৰ্যালয়লৈ বুলি ৰৈ থকা চিটিবাছখনত উঠি দিলে। সিন্দুৰ আৰু অন্যান্য ইমানপৰে শ্ৰোতাসকলে মানিক বৰা ৰচিত গল্পটি শুনিলে। পাঠ কৰিলে প্ৰাঞ্জল শইকীয়াই। সাহিত্য কানন অনুষ্ঠানটিত এইবাৰ আগবঢ়াইছোঁ কবিতা আবৃত্তি। পৰিৱেশন কৰিছে প্ৰিয়ংকা দাসবৰাই।
1: নলিনীবালা দেৱীৰ কবিতা নাটঘৰ। বিফলতা লৈয়েই এই ৰচিলো জীৱন গীতি, সৰি পৰে দুচকুৰ্ণীৰ বিশাল বিশ্বত মাথো নয়নৰ লোৰে মোৰ, উপচিল সাগৰৰ তীৰ। জীৱন সপোন স্মৃতি দিঠকৰ মৰিচিকা, ছয়া ময়া ছবি সপোনৰ জীৱনৰ অৱশেষ, বিফলতা হাঁহ হোতাহ জোখমাক আপোন পৰৰ। কোন মহাশূন্য ভেদি আহিছিলো অকলৈ তাকে বহি ভাবো মনে মনে, বিশাল বিশ্বত আহি পাতিছো কিহৰ খেল, কিনো পালে মানুহ জীৱনে। জীৱন নাটৰ ভাও কতনো কৰিলো শেষ, কৰি গলো কত অভিনয়, কত জনে কত ৰূপে জীৱনৰ ভাও দি দি ভাঙি গ'ল মাথুন হৃদয়। ভাগিল জীৱন নাট, পৰি গ'ল যৱনিকা পুৱতিৰ তৰা উলুকাল, শূন্য আজি নাটঘৰ স্মৃতিৰ সলিতা জালি, বহি বহি ৰাতি টোপোৱাল। কতদিন কত ৰাতি, কত উৎসৱ গীতি, কত মৰণৰ হাহাকাৰ, ৰূপৰ তুলিকা ধৰি আকুনিতে ছায়া ছবি ফুটি উঠে ৰূপলীলা তাৰ। জীৱনৰ ভাওলৈ লাগিছে বেজা ৰাজি, ভুৱা দেখি লাগিছে ভাগৰ, সাগৰ বালিতে সাজি ধেমালিৰ বালিঘৰ, পাহৰিলো ৰূপসাগৰৰ। কোন কাৰ জগতৰ, কোন কাৰ মৰমৰ, চকুৰ চিনাকি দুদিনৰ, সসীমৰ ৰূপ তৃষা অসীমত বুৰ যাব, খহি গ'লে জৰি মৰমৰ। কবি নীলমণি ফুকনৰ কবিতা মুঠি মুঠিকৈ কাটি তোৰ ঢেকীয়াৰ আঙুলি।

0: সি মুঠিকৈ কাটি তোৰ ঢেকিয়াৰ আঙুলি, আজাৰৰ আন্ধাৰত তয়ে বেচ। বাই, তোৰ কোন গাঁৱত ঘৰ? মৰেনে মানুহ তাত? ঢাপত ৰুৱেনে আকন গছ? পুখুৰীত জীয়াৱনে মাছ? মানুহটো বাৰু তোৰ আহিল নে ঘূৰি? মাজৰাতি বেৰৰ জলঙাৰে সোমাইনে নদী? বাই, তোৰ আখলৰ লাওখোলাত সাঁচ দিন, উজাগৰ দুচকুৰে জ্বলাও পদূলিৰ কাঞ্চন গছৰ আন্ধাৰ। বাই, তোৰ কোন গাঁৱত ঘৰ? পিন্ধনে জেতুকা তয় ফাটি যোৱা কলিজাত? নীলমণি ফুকনৰ আন এটি কবিতা, ওলমি থকা গোলাপী জামুৰ লগ্ন। কাহানিও নিনাদিত হৈ নুঠা কিছুমান শব্দৰ হাতৰ এটা মুদ্ৰা। হে হৃদয়ৰ ভগাডালত ওলমি থকা গোলাপী জামুৰ লগ্ন, জুই জ্বলি থকা নগৰৰ ওপৰত উৰি ফুৰা এটা সামুদ্ৰিক চৰাই, ক্ৰমশ মৰি অহা এটা আঙুলি, বৰফ হৈ অহা এটা জুৰি, অন্তৰৰো অন্তৰ খহাই বৈ যোৱা তপত লাভাৰ আন্ধাৰ পাগলা দিয়া, ডিঙিলৈকে সাগৰত ডুব গৈ থকা দীঘল এটা গান। সেই হৃদয়ৰ ভগাডালত ওলমি থকা গোলাপী জামুৰ লগ্ন, বতাহৰ শূন্যতাৰ গভীৰত নিশাৰ উন্মুক্ত বাহী, কাহানিও নিনাদিত হৈ নুঠা কিছুমান শব্দৰ সেই প্ৰাচীন শীতলতা।
1: ইমান পৰে শ্ৰোতাসকলে আবৃত্তি শুনিলে প্ৰিয়ংকা দাসবৰাৰ কণ্ঠত। সাহিত্যকানন অনুষ্ঠানটিত এইবাৰ আগবঢ়াইছোঁ এটি নিবন্ধ, জাতি জনজাতিৰ সমন্বয়ৰ মিলনভূমি চাৰিদুৱাৰ। নিবন্ধটি লিখিছে আৰু পাঠ কৰিছে যুৱ লেখক নিবন্ধকাৰ প্ৰাঞ্জল প্ৰতিম বৰাই।
2: অসমৰ জনগোষ্ঠীসকলৰ ভিতৰত গাৰো জনগোষ্ঠী অন্যতম। প্ৰাচীন কালৰ পৰা গাৰোসকলে অসমত বসবাস কৰি আহিছে। এওঁলোকৰ কিছুসংখ্যকে নিজকে বৃহত্তৰ মংগোলীয় থলৰ বুলি দাবী কৰে। গাৰোসকল ভাষিক দিশৰ পৰা ইণ্ডো চীনৰ অন্তৰ্গত তিব্বত বৰ্মীয় বড়ো থালৰ লোক বুলিও জনা যায়। গাৰো জনগোষ্ঠীৰ জাতীয় উৎসৱ হৈছে ৱানগালাও। গাৰোসকলে নিজকে আশিক মাণ্ডে অৰ্থাৎ পাহাৰৰ মানুহ বুলি পৰিচয় দিয়ে। চাৰিদুৱাৰৰ একমাত্ৰ গাৰো বসতিস্থল গাঁও দুৱাংবাৰী গাৰো গাঁও। শোণিতপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী তথা বিভিন্ন জাতি জনগোষ্ঠীৰ ঐতিহ্যপূৰ্ণ মিলনভূমি চাৰিদুৱাৰৰ গুইনিজিয়া পাহাৰৰ পাদদেশত অৱস্থিত এখন খাটামপুৰিখীয়া গাঁও। গাঁওখনৰ নাম দুৱাংবাৰী গাৰো গাঁও। গাঁওখনৰ 100% লোক গাৰো আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী। গাৰো গাঁওক মূলতঃ 5টা চুবুৰীত বিভক্ত কৰা হয়। দুৱাংবাৰী গাৰো গাঁও, ফুলগুৰি গাৰো গাঁও, চেঙেলিমাৰী গাৰো গাঁও, চৰণা গাৰো গাঁও আৰু ছটাই গাৰো গাঁও। দুৱাংবাৰী গাৰো গাঁৱৰ গাঁওবুঢ়াৰ সন্তোষ চাংমাৰ পৰা জানিব পৰা মতে গাঁওখন ব্ৰিটিছ শাসনকালতেই প্ৰতিষ্ঠা হৈছিল। 1847 টনানিন্টন ব্ৰিটিছ মিছনেৰী চাহাব তথা জিলা বন প্ৰাধিকাৰী ডি কাপলান চাহাবে নেফাৰ অন্তৰ্গত চাৰিদুৱাৰৰ গড়মৰালৈ ৰবৰ খেতি কৰিবৰ বাবে শ্ৰমিক হিচাপে প্ৰথম পৰ্যায়ত 16 লোকক মেঘালয়ৰ গাৰো পাহাৰৰ পৰা আনিছিল। গাৰোসকল জাতিগতভাৱে কৃষিকৰ্মত পাৰ্গত বুলি জনা যায়। সেয়ে হয়তো ব্ৰিটিছে গাৰোসকলক উক্ত কাৰ্যৰ বাবে নিৰ্বাচন কৰিছিল। পিছলৈ গাৰোসকলক ব্ৰিটিছে চাৰিদুৱাৰৰ গুইনেজিয়া পাহাৰৰ সমীপত গাৰো গাঁও নাম দি হস্তান্তৰ কৰি গাঁও পাতি দিয়ে। ব্ৰিটিছে দ্বিতীয় পৰ্যায়ত পুনৰ 33 গাৰো লোকক গাৰো পাহাৰৰ পৰা গাৰো গাঁৱলৈ আনি কৃষি কাৰ্যত নিয়োজিত কৰে। একান্ত বাধ্য কৰ্তব্য নিষ্ঠ গাৰোসকলেও ব্ৰিটিছ মিছনাৰী চাহাবৰ পৃষ্ঠপোষকতাত ৰবৰ, আনাৰস, চাহ আৰু কমলা আদি খেতি কৰা কাৰ্যত নিজকে মনোনিৱেশ কৰিছিল বুলিও গাঁওবুঢ়াগৰাকীয়ে জনায়। ব্ৰিটিছসকলে গাৰোসকলৰ মাজত চৰ্দাৰ পাতি দিয়াৰো ব্যৱস্থা কৰিছিল। আনকি ব্ৰিটিছে তদানীন্তন সময়ৰ গাৰো গাঁৱৰ সমীপৰ ফুলগুৰিত প্ৰচুৰ পৰিমাণে চেগুন গছ ৰুই প্ৰকৃতি সংৰক্ষণৰ উৎকৃষ্ট নিদৰ্শন

0: দাঙি ধৰিছিল। ঠায়ে ঠায়ে ব্ৰিটিছে পাতি দিছিল সুবিশাল চাহ বাগিচা। চাহ বাগিচাৰ মাজে মাজে আৰু চাৰিওকাষে ৰোপণ কৰিছিল বহুতো মূল্যৱান গছ গছনি। আনহাতে ব্ৰিটিছে সেই সময়ত গাৰো গাঁৱৰ ৰাইজক প্ৰদান কৰিছিল ভূমিপট্টা। আজিও গাঁওখনৰ বহু লোকৰ হাতত ব্ৰিটিছ সময়ৰ সেই ভূমিপট্টাসমূহ মজুত থকা বুলি জনা যায়। ব্ৰিটিছসকলে গাৰো গাঁৱত অকল কৃষিকাৰ্য সম্প্ৰসাৰণ তথা গছপুলি ৰোপণতে সীমাবদ্ধ নাছিল, শিক্ষাৰ প্ৰচাৰ প্ৰসাৰ আৰু বিকাশৰ হেতুকে শিক্ষানুৰাগী ব্ৰিটিছে সামাজিক কৰ্তব্য পালন কৰি গাঁওখনত 1919 চনত প্ৰতিষ্ঠা কৰে গাৰো গাঁও চৰকাৰী প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনত গাৰো ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰে। খেলা ধূলাৰ ক্ষেত্ৰত বিশেষকৈ ফুটবল ভলীবল আদিত গাৰো গাঁৱৰ সুঠাম যুৱকসকল নিপুণ। গাঁওখনত পুৰণি আৰু নতুন পৰম্পৰা সুস্থ সমন্বয় স্থাপন কৰি ৰাইজে তাহানিৰে পৰা বসবাস কৰি অহাটো নিতান্তই আদৰণীয়। গাঁওখনত মাৰাক চাংমা মমিন উপাধিধাৰী গাৰোসকলৰ সংখ্যাই অধিক। গাঁওখনৰ গঞাই লিখিত গাৰো ভাষাত কথা পাতে বুলি জনা যায়। আনহাতে অসমীয়া ভাষাও কথোপকথনৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱহাৰ কৰে। দুৱাংবাৰী গাৰো গাঁৱত 1962 চনৰ চীন ভাৰত যুদ্ধৰ পৰোক্ষ প্ৰভাৱ 1962 চনৰ ভাৰত চীন যুদ্ধৰ পৰোক্ষ প্ৰভাৱ গাঁওখনত পৰিছিল বুলি গাঁওখনৰ সৰবৰাহী জ্যেষ্ঠ নাগৰিক ফ্ৰান্সিছে জনাইছে। চীন ভাৰত সীমান্তত যুদ্ধ চলি থকাৰ সময়ত শংকিত হৈছিল গাৰো ৰাইজ। চীনা সেনা ভাৰত তথা অসমলৈ ক্ৰমান্বয়ে উজাই অহা বুলি সেই সময়ত গাঁওখনত প্ৰচাৰিত অপপ্ৰচাৰ পৰিপ্ৰেক্ষিতত গঞা ৰাইজে নিজৰ মূল্যৱান সা সম্পত্তি এৰি প্ৰাণৰ মমতাত খোজকাঢ়ি আহি প্ৰায় 12 কিলোমিটাৰ দূৰৈৰ বালিপৰা উদমাৰি গাঁও আৰু খেলমাটিত আশ্ৰয় লৈছিলহি। খেলমাটিত আশ্ৰয় লোৱা সময়ছোৱাত সেই সময়ৰ ব্যৱসায়ী অৰ্জুন গুপ্তাই ৰাইজক খাদ্যবস্তু যোগান ধৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰা কাৰ্য আজিও দুৱাংবাৰী গাৰো গাঁৱৰ ৰাইজে শ্ৰদ্ধাৰে সোঁৱৰে। ঐতিহ্যমণ্ডিত গাঁওখনৰ অধিকাংশ লোকেই কৃষিজীৱী। অৱশ্যে সময়ৰ তাগিদাত গাঁওখনত চাকৰিয়ালৰ সংখ্যাও বাঢ়িবলৈ ধৰিছে। ৰাইজে ধান চাহপাত আনাৰস তামোল পাণ আদা জালুক কমলা আদি খেতি কৰি প্ৰধানত পৰিয়াল পোহপাল দিয়ে। গাঁওখনৰ সাম্প্ৰতিক প্ৰত্যাহ্বানসমূহ এনেধৰণৰ। গাঁওখনৰ সমীপতে বৈ যোৱা হহুৱা নৈৰ প্ৰবল গৰাখহনীয়া আৰু যাতায়াত আৰু যোগাযোগৰ সমস্যা। গাঁওখনৰ পকীপথ প্ৰায় নাই বুলিলেও ভুল কোৱা নহ'ব। বন্যহস্তি মানৱৰ সংঘাত অৰ্থনৈতিক সমস্যা বিশুদ্ধ খোৱা পানীৰ সমস্যা আদিয়েও গাঁওখনক প্ৰায়ে জুৰুলা কৰা পৰিলক্ষিত হৈছে। পৰিৱৰ্তন এক স্বাভাৱিক প্ৰক্ৰিয়া। পৰিৱৰ্তনৰ পৰখ নপৰাকৈ এই জগতত কোনেও খাৰি যাব বুলি ডাঠি ক'ব নোৱাৰে। অনুৰূপ ধৰণে পৰিৱৰ্তনৰ প্ৰভাৱ পৰিছে গাৰো গাঁৱত। এক কথাত ক'বলৈ গ'লে চাৰিদুৱাৰৰ দুৱাংবাৰী গাৰো গাঁৱৰ গঞাই নিজকে অসমীয়া বুলি পৰিচয় দাঙি ধৰি অঞ্চলটোৰ অসমীয়া ৰাইজৰ সৈতে শান্তি সম্প্ৰীতি আৰু সহযোগিতামূলকভাৱে মিলি থকাটো সাম্প্ৰতিক সমাজ ব্যৱস্থাৰ বাবে এক শুভ লক্ষণ।
1: জাতি জনজাতিৰ সমন্বয়ৰ মিলনভূমি চাৰিদুৱাৰ। ইমানপৰে শ্ৰোতাসকলে প্ৰাঞ্জল প্ৰতিম বৰাই লিখা আৰু পাঠ কৰা নিবন্ধটি শুনিলে। সাহিত্য কানন অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা প্ৰাঞ্জল শইকীয়াৰ, প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।

0: আকাশবাণী তেজপুৰ।
1: এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো।

সমূহ শ্ৰোতালৈ পুনৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। শ্ৰোতাসকল, অনুষ্ঠানৰ প্ৰথমেই আজিৰ দিনটো অৰ্থাৎ 18 জুন তাৰিখে সংঘটিত হোৱা উল্লেখযোগ্য ঘটনাসমূহৰ সংক্ষিপ্ত বিৱৰণ দাঙি ধৰিবলৈ লৈছোঁ। 1576 চনৰ আজিৰ দিনটোতে হলদিঘাটত মোগলৰ বিৰুদ্ধে ৰাজপুতসকলৰ যুদ্ধত হৈছিল। এই যুদ্ধত ৰাজপুত ৰজা ৰাণা প্ৰতাপ সিংহ পৰাজিত হৈছিল। 1857 চনৰ আজিৰ দিনটোতে বিখ্যাত ৱাটাৰলু যুদ্ধত ইংৰাজৰ হাতত নেপোলিয়ন বোনাপাৰ্ট পৰাজিত হৈ বন্দী হৈছিল। 1954 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 18 জুন তাৰিখে হিন্দু উত্তৰাধিকাৰী আইন ভাৰতবৰ্ষত গৃহীত হয়। 1954 চনৰ আজিৰ দিনটোতে ভাৰতীয় জীৱন বীমা নিগমক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে স্বীকৃতি প্ৰদান কৰিছিল। ই ভাৰত চৰকাৰৰ অধীনস্থ আৰু ভাৰতীয় জীৱন বীমা নিগমে চৰকাৰৰ খৰচৰ প্ৰায় 24.6% পুঁজিৰ যোগান ধৰিছিল। 1983 চনৰ আজিৰ দিনটোতে গোৱাত পৰ্তুগীজ চৰকাৰৰ বিৰুদ্ধে প্ৰথম সত্যাগ্ৰহ কাৰ্যসূচী আৰম্ভ হৈছিল। জন্মদিনসমূহ আজিৰ দিনটোতে অৰ্থাৎ 1858 চনৰ 18 জুন তাৰিখে প্ৰথম হিন্দী ৰহস্য আৰু অলৌকিক ভৌতিক ৰচনাকাৰ ঔপন্যাসিক দৈৱকী নন্দন খত্ৰীৰ 1861 চনৰ আজিৰ দিনটোতে জন্ম হৈছিল। 1902 চনৰ আজিৰ দিনটোতে আমেৰিকান সংগীতজ্ঞ লুইচ এল্টাৰৰ জন্ম হৈছিল। 1951 চনৰ আজিৰ দিনটোতে ভাৰতীয় সংগীত শিল্পী অসমৰ বিউটি শৰ্মা বৰুৱাৰ জন্ম হৈছিল। মৃত্যুদিন 1858 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 18 জুন তাৰিখে ঝান্সীৰ ৰাণী লক্ষ্মীবাই চিপাহী বিদ্ৰোহত মৃত্যু হৈছিল। 1937 চনৰ আজিৰ দিনটোতে ৰুছ উপন্যাসিক মেক্সিম গৰ্কীৰ মৃত্যু হৈছিল। তেওঁক এলেক্সি মেক্সিমভিচ পেটকভ নামেও জনা যায়। 2002 চনৰ আজিৰ দিনটোতে হিন্দী চলচ্চিত্ৰ জগতৰ নাছিম বানু নামৰ অভিনেত্ৰীগৰাকীৰ মৃত্যু হৈছিল। 2021 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 18 জুন তাৰিখে ভাৰতীয় দৌৰবিদ মিলখা সিং দ্য ফ্লাইং শিখ নামে তেখেত পৰিচিত আছিল, তেওঁৰ মৃত্যু ঘটিছিল। তেখেতৰ কোভিড-19 মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হৈছিল। 2021 চনৰ আজিৰ দিনটোতে অসমীয়া শিক্ষাবিদ তথা সাহিত্যিক উষাৰাণী বৰুৱাৰ মৃত্যু হৈছিল। শ্ৰোতাসকল, এতিয়া ক'বলৈ লৈছোঁ প্ৰাণায়ামৰ দ্বাৰা আমাৰ কিসমূহ উপকাৰ সাধন হয় তাৰ বিষয়ে কিছু কথা। প্ৰাণায়াম সুস্থ হৃদযন্ত্ৰ আৰু হাওঁফাৰ সহনশীলতাৰ বাবে অতি উত্তম। প্ৰাণায়াম হৈছে শ্বাস প্ৰশ্বাস বিজ্ঞান। নিয়মীয়াকৈ অভ্যাস কৰিলে হৃদযন্ত্ৰ আৰু হাওঁফাওঁ দুয়োটাৰে শক্তি, সহনশীলতা আৰু কাৰ্যক্ষমতা বাঢ়ি যায়। হৃদযন্ত্ৰ বা হাৰ্টৰ বাবে ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, লেহেমীয়া গভীৰ শ্বাসে পেৰাচিম্পেথেটিক নাৰ্ভাছ ছিষ্টেম সক্ৰিয় কৰে, ই হৃদস্পন্দন কমায় আৰু বিপি অৰ্থাৎ ৰক্তস্ৰাৱ স্থিৰ ৰাখে, মানসিক চাপ কমায়, কৰ্টিছল হৰম'ন কমে, ফলত হৃদৰোগৰ আশংকা কমে, হৃদস্পন্দনৰ পৰিৱৰ্তনশীলতা HRV বঢ়ায়।

আৰু এইচ আৰ ভি সুস্থ মানে সুস্থ হৃদযন্ত্ৰ। হাওঁফাওঁ বা লাংজৰ বাবে প্ৰাণায়াম কিয় জৰুৰী? ফুচফুচৰ ক্ষমতা বাঢ়ে, এলভিঅ'লাইবোৰৰ সম্পূৰ্ণকৈ প্ৰসাৰিত হয়, লাং কেপাচিটি আৰু ভাইটেল কেপাচিটি বাঢ়ে, অক্সিজেনৰ বিনিময় উন্নত হয়, কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন বিনিময় দক্ষ হৈ পৰে, ফলত সহনশীলতা বাঢ়ে, শ্বাসনলী পৰিষ্কাৰ হয়, কফ এলাৰ্জেন ওলাই যোৱাত সহায় কৰে। হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ সহনশীলতাৰ বাবে পাঁচটা উত্তম প্ৰাণায়াম হৈছে। প্ৰথমটো হৈছে অনুলোম বিলোম, যাক কোৱা হয় অল্টাৰনেট নষ্ট্ৰিল। সুনাক বন্ধ কৰি বাওঁ নাকেৰে উশাহ লয় আৰু বাওঁ নাক বন্ধ কৰি সুনাকেৰে উশাহ লোৱা হয় আৰু একেই প্ৰক্ৰিয়াটো উল্টাকৈ কৰা হয়। ইয়াৰ দ্বাৰা বিপি নিয়ন্ত্ৰণ, হৃদস্পন্দন স্থিৰ, ফুচফুচৰ দুয়োফালে সমান ব্যৱহাৰ হয়। ইয়াক 5-10 মিনিট দৈনিক কৰা উচিত। ভস্ত্ৰিকা বা বেলোস ব্ৰিজ, ক্ষমা কৰিব, ভস্ত্ৰিকা বা বেলোস ব্ৰিজ, দ্ৰুত আৰু গভীৰকৈ উশাহ লোৱা আৰু এৰি দিয়া, আৰু ইয়াত পেটৰ পেশী ব্যৱহাৰ কৰা হয়। ইয়াৰ দ্বাৰা ফুচফুচৰ ক্ষমতা বাঢ়ি যায় আৰু ৰক্ত সঞ্চালন উন্নত হয়, সহনশীলতা বাঢ়ে। ইয়াক 2-3 ৰাউণ্ড 20 বাৰকৈ প্ৰতিদিনে কৰা উচিত। উজ্জায়ী অৰ অজেন ব্ৰিথ, ডিঙি অলপ সংকুচিত কৰি লাহে লাহে উশাহ লয় আৰু ইয়াক এৰা হয়। হৃদযন্ত্ৰ ই শান্ত কৰে, অক্সিজেন গ্ৰহণ বঢ়ায় আৰু মানসিক স্থিৰতা আনে। ইয়াক দৈনিক 5 মিনিট সময় কৰা উচিত। দীৰ্ঘ শ্বাস বা 3-part ব্ৰিথ, প্ৰথমে পেট, তাৰপিছত বুকু আৰু শেষত কলাৰ বনলৈ উশাহ ভৰাই ওলোটা ক্ৰমত এৰিব লাগে। ই ফুচফুচৰ সম্পূৰ্ণ ব্যৱহাৰ শিকায় আৰু লাং কেপাচিটি সৰ্বাধিক বঢ়ায়। দৈনিক ইয়াক 10 বাৰ কৰাটো প্ৰয়োজনীয়। ভামৰি বা হামিং বি, কাণ আৰু চকু বন্ধ কৰি মৌ মাখিৰ দৰে গুঞ্জনৰ দৰে শব্দ কৰি উশাহ লোৱা আৰু এৰা হয়। ইয়াৰ দ্বাৰা ৰক্তচাপ তৎক্ষণাত কমি যায় আৰু হৃদযন্ত্ৰ শান্ত কৰে আৰু উদ্বেগ কমাই ৰাখে। ইয়াক দৈনিক 5-7 বাৰ কৰাটো জৰুৰী। গুৰুত্বপূৰ্ণ নিয়মসমূহ হৈছে, এই প্ৰাণায়ামসমূহ খালী পেটেৰে কৰাটো জৰুৰী। প্ৰাণায়াম সদায় ৰাতিপুৱা শুই উঠি বা খোৱাৰ পাছত 2-3 ঘণ্টাৰ পাছতহে কৰিব লাগে। লাহে লাহে আৰম্ভ কৰা উচিত। আসনসমূহ প্ৰথমে 3-5 মিনিট কৰি লাহে লাহে বঢ়াই 15-20 মিনিট সময়লৈকে বঢ়াব লাগে। আৰামদায়ক ভংগীমাত কৰিব লাগে। সুখাসন, পদ্মাসন বা চকীত পোন হৈ বহি লৈহে প্ৰাণায়ামসমূহ কৰিবলৈ আৰম্ভ কৰিব লাগে। মেৰুদণ্ড পোন হৈ থাকিব লাগে, জোৰ দিব নালাগে। উশাহ লওঁতে বা ৰাখোঁতে অসুবিধা পালে এই প্ৰাণায়াম বন্ধ কৰিব লাগে। কেতিয়া সাৱধান হ'ব লাগে? উচ্চ ৰক্তচাপ, হৃদৰোগ থাকিলে ভস্ত্ৰিকা আৰু কপালভাতি এৰি দিব লাগে আৰু ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। হাঁপানীৰ এটেকৰ সময়ত কেৱল অনুলোম বিলোম আৰু দীৰ্ঘশ্বাসহে কৰাটো উচিত, বাকীসমূহ ত্যাগ কৰিব লাগে। গৰ্ভস্থ অৱস্থাত উশাহ ধৰি ৰখা প্ৰাণায়াম কৰিব নালাগে। প্ৰাণায়াম ঔষধৰ বিকল্প নহয়, কিন্তু হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ বাবে ই এক শক্তিশালী সহায়ক অভ্যাস। 2-3 সপ্তাহ নিয়মীয়াকৈ কৰিলে খোজকাঢ়োঁতে বা চিৰি বগাওঁতে উশাহ চুটি নোহোৱা হৈ আহে। গুৰুতৰ হৃদৰোগ, উচ্চ ৰক্তচাপ, হাৰ্ট এটেক ইতিহাস থাকিলে ডাক্তৰৰ পৰামৰ্শৰ অবিহনে শ্বাস ধাৰণ কৰা প্ৰাণায়াম কৰিব নালাগে। হাৰ্ট এটেকৰ পিছত জিৰণি লৈ লাহে লাহে খোজকঢ়াৰ দৰে লঘু কাৰ্যকলাপেহে কৰিব লাগে। প্ৰাণায়ামৰ নিয়মিত কৰিলে 6 সপ্তাহৰ ভিতৰত হৃদযন্ত্ৰৰ পেৰামিটাৰত ইতিবাচক পৰিৱৰ্তন দেখা যায়। লগতে সঠিক খাদ্যাভ্যাস আৰু খোজকঢ়াৰ দৰে ব্যায়ামো হৃদৰোগ প্ৰতিৰোধৰ বাবে জৰুৰী। প্ৰাণায়ামে V2max অৰ্থাৎ শৰীৰে ব্যৱহাৰ কৰিব পৰা সৰ্বোচ্চ অক্সিজেনৰ পৰিমাণ বঢ়ায়, লগতে নাইট্ৰিক অক্সাইড উৎপাদন বঢ়ায়, ৰক্তবাহী নলী শিথিল কৰে, ফলত হৃদযন্ত্ৰ

কম চাপত বেছি তেজ পাম্প কৰিব পাৰে। এয়াই আছিল প্ৰাণায়াম, সুস্থ হৃদযন্ত্ৰ আৰু হাওঁফাৰ সহনশীলতাৰ বাবে উপকাৰী। এই বিষয়ে কিছু আভাস। আজিৰ দিনটো অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

এয়া আকাশবাণী তেজপুৰ খন্তেক পিছতে অৰ্থাৎ 8 বজাৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শিৰোনামা ৰিলে কৰি শুনোৱা হ'ব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তিৰাণী ডেকাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত এখন বৈঠকত বিদ্যালয়, মাধ্যমিক, উচ্চ আৰু কাৰিকৰী শিক্ষা খণ্ডৰ সামগ্ৰিক অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে অহা 22 জুনৰ পৰা কামাখ্যা মন্দিৰত হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে 24 গৰাকী অসামৰিক সেৱাৰ বিষয়াক দায়িত্ব অৰ্পণ কৰিছে। কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকলে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডঃ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত শপত গ্ৰহণ কৰে। ৰাজ্যৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে বৰাক উপত্যকাৰ পথ আৰু যোগাযোগ আন্তঃগাঁথনিৰ উন্নয়ন, পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰৰ 12 বছৰ পূৰ্তি উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বিশ্বনাথ জিলা অসামৰিক চিকিৎসালয়ত আজি বিগত 2টা বৰ্ষত 1000ৰো অধিক সৰ্পদৰ্শন ৰোগীক সুস্থ কৰি তোলা চিকিৎসক তথা চিকিৎসা কৰ্মীসকলক বিশেষভাৱে অভিনন্দন জনোৱা হয়। নগাঁও আৰক্ষীয়ে আজি মাদক দ্ৰব্য বিৰোধী অভিযান চলাই চহৰখনৰ সমীপৰ বৰঘাটত 68টা চাবোনৰ বাকচত ভৰাই অনা কেইবা কোটি টকাৰ মাদক দ্ৰব্য জব্দ কৰে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা আমেৰিকাৰ আটলাণ্টা ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপ এৰ এখন খেলত চেকিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
1: মিডিয়াম এভৰ 266.66 মিটাৰত, কিলোহাৰ্জ 1125 আৰু এফ এম ৰেণ্ডৰ 102.4 মেগাহাৰ্জত। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ যুৱক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আজিৰ যুৱবাণীৰ বিষয় যুৱক্ৰিয়া।

0: এয়া আকাশবাণী তেজপুৰ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আগবঢ়াইছো যুৱক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আজিৰ থলিতে পানীবদ্ধ কৰা যুৱ ক্ৰীড়াৰ অনুষ্ঠানটিত আমি আজি কথা পাতিম শোণিতপুৰ জিলা তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰ্চাৰী খেলুৱৈ সুৰজিৎ ডেকা ডাঙৰীয়াৰ সৈতে। এয়া মই তন্ময়ী গগৈ আৰু মোৰ সৈতে আছে মোৰ সতীৰ্থ
1: মই অংকিতা বৰা।
0: ছাৰ, পোনপ্ৰথমে আপোনাক আমাৰ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফালৰ পৰা স্বাগতম জনাইছোঁ।
2: নমস্কাৰ।
0: আজি আমাৰ অনুষ্ঠানটিৰ আলোচনাৰ বিষয় হৈছে শোণিতপুৰ জিলাৰ আৰ্চাৰী খেলৰ সা সুবিধাসমূহ আৰু ভৱিষ্যতৰ সম্ভাৱনীয়তা। যিহেতু আপুনি আৰ্চাৰী খেলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, গতিকে মই পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আৰ্চাৰী বুলিলে সাধাৰণতে আমি কি বুজো।
2: আৰ্চাৰী বুলি ক'লে প্ৰথমতে আমাৰ যোনটো ক'বলৈ গ'লে বুৰঞ্জীত যোনটো পাইছিলোঁ বা মাইথলজি

0: যোনটো পাইছিলোঁ ৰাম শ্ৰীকৃষ্ণ অৰ্জুন ধনু চলাইছিলে, এইটো এটা আমাৰ মানুহখিনি এটা পৰম্পৰাগত খেল আছিলে। সেইটো এতিয়া ডেভেলপ হৈ আৰ্চাৰীলৈ মানে আপোনাৰ কম্পিটিশ্যনত আহিছে। এতিয়া এতিয়া আৰ্চাৰী খেলটো আপোনাৰ অলিম্পিকতো হয়, এছিয়ান গেমছতো হয়, কমনৱেলথ গেমছতো হয়, মানে এতিয়া প্ৰফেশ্যনেল হ'ল খেলটো।
1: ছাৰ, আজিকালি বহু নতুন খেলৰ মাজতো ধনুবিদ্যাই কেনেকৈ নিজৰ বিশেষ স্থান ধৰি ৰাখিছে বুলি আপুনি ভাবে?
0: হয়, চাওক, এই খেলটো হৈ গ'ল টোটেলি কনচেনট্ৰেশ্যন ধৈৰ্যৰ ওপৰত আধাৰিত। হয়, আৰু এই খেলটো যোনে খেলে তেওঁ বেলেগ ল'ৰা ছোৱালীতকৈ অকণমান হ'লেও পৃথক, কিয়নো ইয়াত বহুত ধৈৰ্য লাগে, মেডিটেশ্যন লাগে, বা কিছুমান ল'ৰা ছোৱালী আজিৰ দিনত দেখিছে উৎপতীয়া থাকে বা অলপ মানে দুষ্টালি কৰে, কিন্তু আৰ্চাৰী খেলা ল'ৰা ছোৱালীবিলাক সেই দুষ্টালিটো নাথাকে। এটা টাৰ্গেটত আপোনাৰ এৰোটো মাৰিব লাগে, মাৰি মানে লক্ষ্যত উপনীত হ'ব লাগে, সেইকাৰণে অকণমান ল'ৰা ছোৱালীখিনি পৃথক হয়।
2: হয় ছাৰ, আৰ্চাৰী খেলখনৰ প্ৰতি আপোনাৰ আগ্ৰহ কেনেকৈ জন্ম হৈছিল?
0: এইটো এটা ইণ্টাৰেষ্টিং কথা। আপোনাৰ 93ৰ কথা, মই তেতিয়া বেডমিণ্টন খেলোঁ, পল' তেতিয়া আৰ্চাৰী খেলটো তেজপুৰ পল' ফিল্ডত হৈছিলে। তাৰপিছত মই এদিন খেলটো চাই আছোঁ, এজন ল'ৰাই টাৰ্গেটত কাৰ মাৰি আছে লগাব পৰা নাই, মই হাঁহি আছোঁ এই লগাব পৰা নাই। তেতিয়া তেওঁ মোক ক'লে যে মই পাঁচডাল কাৰ মাৰিছোঁ লগাব পৰা নাই, তোমাক মই 12ডাল কাৰ দিছোঁ, মাৰা ধনুখন। তেতিয়া ধনুখন মাৰিলেইতো নহ'ব, ধৰিলেই নহ'ব, এই খেলটো অলপ বেলেগ টাইপৰ, মই 12ডাল কাৰ মাৰিলোঁ, এডালো লগাব নোৱাৰিলোঁ। তেতিয়াৰ পৰা মনত কিবা এটা লাগিলে যে মই আৰ্চাৰীয়ে খেলোঁ নেকি। তাৰপিছৰ পৰা মই আৰ্চাৰী আৰম্ভ কৰিলোঁ 93ত। 93ত তেতিয়া শান্তনু শইকীয়া বুলি এজন তেওঁ ছিনিয়ৰ ল'ৰা আছে, তেওঁৰ পৰা শিকিলোঁ। 95ত আমাৰ তেজপুৰতে ষ্টেট গেমছ হৈছিলে, তাতো খেলিলোঁ। তাৰপিছত নৰ্থ ইষ্ট খেলিলোঁ, তেনেকৈ খেলি নেশ্যনেল লেভেলতো খেলিলোঁগৈ, গৈ তেনেকৈ আৰম্ভ হ'ল আৰ্চাৰী খেলটো।
1: হয় ছাৰ, এজন নতুন শিক্ষাৰ্থীয়ে ধনুবিদ্যা শিকিবলৈ কেনেদৰে আৰম্ভ কৰিব পাৰে ছাৰ, প্ৰাথমিক স্তৰৰ পৰা?
0: প্ৰাথমিক স্তৰৰ পৰা কৰিব গ'লে বুলি এতিয়া যোনবিলাক আপোনাৰ অসমৰ 29খন জিলাত আপোনাৰ প্ৰশিক্ষণ কেন্দ্ৰবিলাক আছে বা এছ'চিয়েশ্যনবিলাক আছে, শোণিতপুৰ জিলাৰ, তেজপুৰত, শিৱসাগৰ, ডিব্ৰুগড়, ধৰি লওক গুৱাহাটী, প্ৰতিখন জিলাতে প্ৰায়ে আছেই। তাত গ'লে আপোনাৰ প্ৰশিক্ষক আছেই প্ৰতিটো কোচিং চেণ্টাৰতে, তাত গৈ আপোনাৰ তেওঁলোকে যোগাযোগ কৰি, যেনেকৈ আমাৰ তেজপুৰত হজৰাপাৰ ষ্টেডিয়ামতে আপোনালোক য'ত আছে তাতে আৰ্চাৰী প্ৰশিক্ষণ কেন্দ্ৰ আছে, দুটা আছে, এটা প্ৰেম ডেকা আৰ্চাৰী একাডেমি বুলি আছে, এটা শোণিতপুৰ আৰ্চাৰী সন্থা, একেলগে তেওঁলোকে কৰায়। তাত আপোনালোকে আহিলে কোচ আছে বা তেওঁলোকে দেখাই দিব কি কি ধনুখন ক'ত পায়। ধনুটো আমাৰ অসমত প্ৰায় নাপায়, যোনটো ইণ্ডিয়ান ৰাউণ্ড বুলি কয়। তাৰমানে আৰ্চাৰী খেলটোত ক'বলৈ গ'লে তিনিটা ইভেণ্ট হয়, এটা ইণ্ডিয়ান ৰাউণ্ড, এটা কম্পাউণ্ড, এটা ৰিকাৰ্ভ। ইণ্ডিয়ান ৰাউণ্ড যোনটো হয়তো নেশ্যনেল গেমছলৈকে হয়, আৰু সেই ধনুখনৰ দামটো অলপ কম, 8-9 হাজাৰ টকা পৰে। কিন্তু যোনটো আপোনাৰ ৰিকাৰ্ভ বুলি কয়, সেয়া 1 লাখ টকাৰ পৰা আৰম্ভ হয়, বহুত এক্সপেঞ্চিভ এই খেলটো। আৰু ইয়াত নাইচ কোচ এজন আছে, ইণ্টাৰনেশ্যনেল প্লেয়াৰ এজনো আছে, তেওঁ শিকায় মণিপুৰৰ, তেওঁলোকক যোগাযোগ কৰিলেই গোটেইখিনি গম পাব।
2: হয় ছাৰ, এই বিদ্যাত ব্যৱহাৰ হোৱা ধনু আৰু তীৰৰ বিভিন্ন প্ৰকাৰ সম্পৰ্কে কিছু জনাওকচোন।
0: আপোনাক ক'লোৱে যে এই খেলটোত তিনিটা ইভেণ্ট হয়, এটা ইণ্ডিয়ান ৰাউণ্ড, এটা ৰিকাৰ্ভ, এটা কম্পাউণ্ড। এতিয়া ইণ্ডিয়ান ৰাউণ্ড যোনটো হয় বাঁহ আৰু কাঠেদি বনোৱা ধনু, আৰু ৰিকাৰ্ভ যোনটো কয় সেইটো ফাইবাৰৰ, আৰু কম্পাউণ্ডখনো ঠিক তেনেকৈ বেলেগ বেলেগ ইভেণ্ট তিনিটাই। সেইকাৰণে এই খেলটোত মানে ষ্টুডেণ্ট যোন নাহে বুজি নাপাব যে বস্তুটো কি, এনেই ভাবে ধনু এখন মাৰিছে মানে ধনু খেল, কিন্তু আহি দেখিলেহে গম পাব যে আপোনালোক কি কি বস্তু লাগে।
1: হয় ছাৰ, এই খেলখনত শাৰীৰিক সক্ষমতা আৰু মানসিক একাগ্ৰতাৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ বুলি আপুনি ভাবে?
0: ইয়াত ফিজিকেল ফিটনেছটো আৰু আপোনাৰ যোনটো মানসিক, এয়া ক'লে আপুনি যোনটো বহুত ধৈৰ্যৰ দৰকাৰ এই খেলটোত, আৰু আপোনাৰ জোৰো লাগিব, শক্তিও লাগিব, য়োগা কৰিব লাগিব। এটা স্পৰ্টছত যোনখিনি ফিজিকেল এক্টিভিটিজ লাগে ইয়াতো একেই, খালি ইয়াত মেডিটেশ্যনৰ কাৰণে অলপ বেছিকৈ কাম কৰিব লাগে।
2: হয়, এই খেলখনত শিকোঁতে কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় যুৱক যুৱতী তথা ছাত্ৰ ছাত্ৰীসকল?
0: প্ৰত্যাহ্বানটো একো নাই, কোনো এটা খেলত, যিয়েই খেল হওক, মানুহ খেলত আহিব লাগে। স্পৰ্টছটো ভাল বস্তু এটা, নিজৰ স্বাস্থ্য হওক যিয়ে হওক, আজিকালি যিটো যুগ চলিছে, ল'ৰা ছোৱালী আপোনালোকে জানেই যে পঢ়া শুনাৰ বদলিও মটৰচাইকেল লৈ বা যিটো উৎপাত কৰি বাহিৰত ঘূৰি ফুৰে, তাতকৈ যদি খেলপথাৰত যিয়েই খেল খেলক, আৰ্চাৰী বুলি কোৱা নাই, চুইমিঙেই হওক, ফুটবলেই হওক, ক্ৰিকেটেই হওক, এথলেটিক্সেই হওক, যিয়েই খেল খেলক,

0: খেলত দিব লাগে ল'ৰা ছোৱালীক একেই গোটেইখিনি এথলেটিক্স খেলোঁতে যিখিনি বস্তু প্ৰয়োজন হয় ফিজিকেল এক্টিভিটিজ আৰ্চাৰীটো একেই প্ৰায় খালি মেডিটেশ্যনৰ কাৰণে অকণমান বেছিকৈ কাম কৰিব লাগে।
1: হয় ছাৰ, শোণিতপুৰ জিলাত আৰ্চাৰীৰ বিকাশ আৰু সম্ভাৱনা আপুনি কেনেদৰে মূল্যায়ন কৰে?
0: এতিয়া চাওক, শোণিতপুৰ জিলাত চবতকৈ বেছি কম্পাউণ্ড ইভেণ্টত নেশ্যনেল লেভেলত খেলা অসমৰ ভিতৰত বেছি আমাৰ শোণিতপুৰ জিলাতে আছে, আৰু ইণ্ডিয়ান ৰাউণ্ডতো মোটামুটি আছে, ৰিকাৰ্ভত এজন দুজন আছে, কিন্তু মেইনলি আমাৰ ইয়াত যোনটো শোণিতপুৰ আৰ্চাৰীত আপোনাৰ কম্পাউণ্ড ইভেণ্টত বহু ল'ৰা ছোৱালী 30-40 নেশ্যনেল খেলা ল'ৰা ছোৱালী আছে, আৰু আপোনাৰ মেডেল পোৱা ল'ৰা ছোৱালীও বহুত আছে নেশ্যনেল লেভেলত বা ষ্টেট লেভেলত বহুখিনি আছে ইয়াতে।
2: হয় ছাৰ, যুৱ প্ৰজন্মৰ বাবে এই বিদ্যাৰ শিকোঁতে তাৰ কি উপকাৰিতা তেওঁলোকে লাভ কৰে?
0: উপকাৰিতা মানে আপোনাৰ চাওক, আজিকালি খেল ভালকৈ খেলিলে চাকৰিৰ ইমান চিন্তা নাই। আজি আপুনি যদি অলিম্পিক খেলে দেখিছে, আপোনাৰ লাভলীনাই হওক, হিমা দাসেই হওক, চাকৰি পাই হওক, ধন টকা পইচাৰ ফালৰ পৰা হওক, গভৰ্ণমেণ্টৰ কিছুমান এতিয়া স্পৰ্টছ পলিচি নাছিলে, অসমত স্পৰ্টছ পলিচি আহিলে, আৰু বহু ল'ৰা ছোৱালীয়ে আজি দিনত আৰ্চাৰী খেলি আছাম পুলিচতে হওক, আৰ্মিতে হওক, অইলতে হওক, বহুত ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। আমাৰ শোণিতপুৰ জিলাৰ পৰাই বহুত ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, মানে এটা এডভান্টেজ থাকে, পঢ়া শুনাও থাকিলে লগতে ইটোও থাকিলে চাকৰিটো পোৱাত সহজ হয়। যেনেকৈ আপোনাৰ নেশ্যনেল গেমছ খেলিলে মেডেল যোনখিনি ল'ৰা ছোৱালীয়ে পায়, এটা স্পৰ্টছ পলিচি অসম চৰকাৰে যোনটো কৰিছে যে চাকৰিটো পাবই, থাৰ্ড গ্ৰেডৰ চাকৰি তেওঁলোকে পায় চবতে। আজিকালি কলেজ ইউনিভাৰ্চিটিয়ে হওক, আজি মেডিকেলতেই হওক বা ইঞ্জিনিয়াৰিং কলেজতে হওক, স্পৰ্টছ কোটা থাকেই, গতিকে সেই চাৰ্টিফিকেটখনৰ বহুত ভেলু আছে আৰু চাকৰি পোৱাত বহুত সহজ হয়। তেওঁলোকে অসম চৰকাৰে এটা ভাল কাম কৰিছে স্পৰ্টছ পলিচিৰ থ্ৰুৱেদি, যে নেশ্যনেল লেভেলত খেলাৰ মানে নেশ্যনেল গেমছ বা ইণ্টাৰনেশ্যনেল মেডেল উইনাৰখিনি চাকৰি পায়েই আজিৰ দিনত।
1: ছাৰ, আৰ্চাৰী খেল খেলিলে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত বা তেনেকুৱা কিবা আছে নেকি নিয়ম?
0: তেনেকুৱা একো নিয়ম নাই, আমাৰ জেনেৰেলি যোনখিনি আমি খাওঁ ঘৰুৱা খাদ্য, এই ঘৰুৱা খাদ্যখিনি।
1: ছাৰ, ছাত্ৰ ছাত্ৰীসকলে বা ল'ৰা ছোৱালীসকলে ধৰক সময় ব্যৱস্থাপনা কেনেকৈ মিলাব লাগে শিক্ষা আৰু আৰ্চাৰী খেলৰ দুয়োটা?
0: একো নাই, সেইটো লৈ বুলি কোনো কথা নাই। চাওক, আপোনাৰ আমাৰ ইয়াতে যিমানখিনি ল'ৰা ছোৱালী আছে গোটেইখিনি মেক্সিমাম কলেজত আছে, স্কুলত আছে, তেওঁলোকে ভাল ৰিজাল্টেই কৰি আছে, বা কোনোবাই গোটেইখিনিয়ে মই কৈছোঁ নহয়, আৰ্চাৰীটো খেলিলে এটা হয় কনচেনট্ৰেশ্যনৰ খেল, এইটো ধৈৰ্য আহে, পঢ়া শুনাত যদি কোনোবা অলপ কমজুৰিও আছে এইটো খেল খেলিলে পঢ়া শুনাত অলপ ভালহে হয়।
2: ছাৰ, অসম তথা ভাৰতত আৰ্চাৰীৰ বৰ্তমান অৱস্থা আৰু জনপ্ৰিয়তা সম্পৰ্কে আপুনি কি ক'ব বিচাৰে?
0: আৰ্চাৰী এতিয়া জনপ্ৰিয়তাটো বাঢ়িছে, জয়ন্ত তালুকদাৰৰ নাম শুনিছে আপোনালোকে, তেওঁলোক আছে এতিয়া, আগতকৈ আৰ্চাৰীৰ জনপ্ৰিয়তাটো বহুত বাঢ়িছে, বহুত ল'ৰা ছোৱালী এতিয়া ইণ্টাৰনেশ্যনেল খেলিছে আৰু ধৰি লওক অলিম্পিকতো খেলিব পৰা অৱস্থালৈকে গৈছে। যেতিয়া অসমৰ পৰা কেইটা ইভেণ্টতনো অলিম্পিক বা এছিয়ান গেমছ খেলিছে, এথলেটিক্সত খেলিলে হিমা দাস, শিৱ থাপা বক্সিঙত, লাভলীনা বক্সিঙত, ধৰি লওক আৰ্চাৰীটো অলিম্পিকত আমাৰ ল'ৰাই খেলিছে, অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছে, আৰ্চাৰীটো মানে ওপৰত উঠি গৈ আছে লাহে লাহে।
2: ছাৰ, এই খেলখনত সফল হ'বলৈ নিয়মীয়া অনুশীলন কিমান জৰুৰী?
0: এই খেল মানে আৰ্চাৰীত আপোনাৰ নিয়মীয়া অনুশীলনটো খুবেই দৰকাৰ, বেলেগ খেলতকৈ বিৰাটেই দৰকাৰ, নিয়মীয়া অনুশীলন কৰিবই লাগিব। আপুনি আধা ঘণ্টাই কৰক, এক ঘণ্টাই কৰক, কিন্তু অনুশীলন কৰিবই লাগিব।
1: এই খেলত চৰকাৰ আৰু ক্ৰীড়া বিভাগৰ পৰা কি কি ধৰণৰ সুবিধা লাভ কৰা হৈছে?
0: চৰকাৰে ক'বলৈ গ'লে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া পৰা মুখ্যমন্ত্ৰী হৈছে, অসমত অপ্ৰিয় হ'লেও সত্য ক্ৰীড়াৰ প্ৰসাৰ হৈছে। আজি আপুনি যোনটো ষ্টেডিয়ামত আমি কথা পাতি আছোঁ, আপুনি চাওক ইমান ধুনীয়া ষ্টেডিয়াম বনাই দিছে, ধৰি লওক এতিয়া আৰ্চাৰীৰ কাৰণে সেয়া তাতে আপোনালোকে প্ৰেক্টিচ হৈয়ে আছে, এতিয়া দেখিয়ে আছে, মাটি দিছে, যিমানখিনি পাৰে তিমানখিনি কৰিছে, লাহে লাহে আৰু কৰিবলগীয়া বহুত আছে, কিন্তু কৰিছে, যিখিনি কৰিছে যথেষ্ট কৰিছে।
1: হয় ছাৰ, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰ্যায়ত আৰ্চাৰীক অধিক জনপ্ৰিয় কৰিবলৈ কি কৰা উচিত বুলি আপুনি ভাবে?
0: কম্পিটিশ্যনবিলাক পাতিব লাগে, যেনেকৈ আগতে দৰং কলেজত ইউনিভাৰ্চিটি মিট হৈছিলে বা তেজপুৰ কলেজত হৈছিল, আমাৰ শোণিতপুৰৰ কথা কৈ আছোঁ, তাত যেতিয়া ল'ৰা ছোৱালীখিনিয়ে খেলে বা খেলটো দেখে, দেখিলে আহে।
1: ছাৰ, মহিলা খেলুৱৈ এই ক্ষেত্ৰত অংশগ্ৰহণ কেনেধৰণৰ দেখিবলৈ পোৱা যায়?
0: পুৰুষ মহিলা বুলি নাই, আমাৰ ইয়াত পুৰুষ যিমান আছে মহিলাও তিমানেই খেলে।
2: ছাৰ, শোণিতপুৰ জিলাত এই বিদ্যা বিকাশ আৰু সম্ভাৱনাৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ মতামত আগবঢ়াব বিচাৰিছে?
0: এতিয়া চাওক, মতামত বুলি ক'বলৈ গ'লে এতিয়া যোনটো বস্তু আমাৰ কিনাৰতে বহি আছে, তেওঁ আহিছে চানাত নম্বৰ বুলি, তেওঁ মণিপুৰৰ,

0: তেওঁ ইণ্টাৰনেশ্যনেল এজন প্লেয়াৰ, তেওঁ আৰ্চাৰীৰ কাৰণে ইয়াত মাটি বাৰীখিনি থাকি গ'ল তেজপুৰ। এতিয়া প্ৰসাৰটোতো হৈ আছে, প্ৰতি বছৰে আমাৰ নেশ্যনেল প্লেয়াৰ ওলাই আছে, যিখিনি হৈ আছে নিজে নিজে হৈ গৈ আছে।
1: গ্ৰাম্য অঞ্চলত এই বিদ্যা শিকাত অকণমান ধৰক প্ৰত্যাহ্বান অনুভৱ কৰে ছাত্ৰ ছাত্ৰীসকলে, গতিকে তেনেকুৱা প্ৰতিভাৱান খেলুৱৈসকলক অধিক সুযোগ লাভ কৰিবলৈ মানে চৰকাৰে কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগে আপোনাৰ?
0: সেইটো হয়, তাৰমানে আৰ্চাৰী খেলটো বহুত এক্সপেঞ্চিভ খেল, বহুত মানে ধনু বিদ্যা বুলি ক'লে মানুহে ভাবে ধনু, কিন্তু এইটো বহুত দামী খেল
1: হয়।
0: আৰু গাঁৱত আপোনাৰ পৰিৱেশটোতে 1,00,000 টকা, 1.5 লাখ টকা বা 2 লাখ টকা দি এখন ধনু কিনা সম্ভৱ নহয়। তাৰ কাৰণে চৰকাৰে কৰিবলগীয়া বহুত আছে, কিন্তু থাকিলেও আজিকালি এখন ধনু এজন ল'ৰা নিজৰ চাইজৰ ল'ব লাগে, যে সেই ল'ৰাজনে 1,00,000 টকা যেতিয়া গভৰ্ণমেণ্টে এজন ল'ৰাক এখন ধনু কিনি দিব, তেওঁতো খেলিব লাগিব, যদি আধাতে খেলটো এৰি দিয়ে চৰকাৰেওনো কি কৰিব? সেইকাৰণে ইয়াত আমাৰ ছাই আছে, কোচ অথৰিটি অফ ইণ্ডিয়া, তেওঁলোকৰ এটা ট্ৰেইনিং চেণ্টাৰ আছে, যোনখিনি গাঁৱৰ পৰা ওলাই ভাল ল'ৰা ছোৱালী তেওঁলোকে লৈ যায়, পঢ়া শুনা খোৱা বোৱা পৰা গোটেই ব্যৱস্থা কৰে তেওঁলোকে, সেইটো চৰকাৰে কৰি আছে।
2: ছাৰ, আপোনাৰ আৰ্চাৰীৰ ক্ষেত্ৰত প্ৰথম আগবাঢ়োঁতে প্ৰথম পদক বা সফল লাভ কৰোঁতে অনুভৱ কেনেধৰণৰ আছিলে?
0: আমি খেলিব গৈছিলোঁ ছিকিমত গেংটকত, নৰ্থ ইষ্ট হৈছিলে।
2: এনেই কিমান বছৰ বয়সৰ পৰা আপুনি আৰ্চাৰীৰ লগত জড়িত ছাৰ?
0: 93ত মোৰ 13-14 বছৰ খেলিছিলোঁ আপোনাৰ, ধৰি লওক তাত খেলিব যাওঁতে খুব ঠাণ্ডা আছিলে, কুঁৱলি পৰি থাকে, টাৰ্গেটখন দেখাই নাপায়, খেল তেনেকৈ আমি মানে কম্পিটিশ্যনটো কৰি আমি ৰুমত বহি আছোঁ, আমি ক'ত মেডেল পাম, নাপাওঁ আৰু। মণিপুৰ আছিলে, নাগালেণ্ড আছিলে, তেনেকৈ বহুত ভাল ভাল প্লেয়াৰ আছিলে। তাৰপিছত আমাৰ যোনজন কোচ ৰুমত আহি পেলাই কৈছে, ঐ তোমালোকক মেডেল মিল গিয়া না, কিছক মিলা, কৈছে তোমাকো মিলা, মানে সপোনৰো অগোচৰ যে নৰ্থ ইষ্ট খেলিব গৈছোঁ তাত মেডেল পাইছোঁ, আকৌ সেইটো বেয়া স্ক'ৰত পাইছিলোঁ।
1: হয়, এতিয়া ছাৰ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, অসম তথা ভাৰতৰ আৰ্চাৰী খেলটো, তাৰ সফল আৰ্চাৰীসকলৰ যি কৃতিত্বই নতুন প্ৰজন্ম কেনেদৰে অনুপ্ৰাণিত কৰিছে?
0: অনুপ্ৰাণিতটো কৰিছে, আজি জয়ন্ত তালুকদাৰ দেখি বহুত ল'ৰা ছোৱালী আহিছে, তেওঁ আমাৰ এতিয়া আইডিয়াল বুলিয়ে ক'ব পাৰি।
1: হয়
2: ছাৰ, নতুন প্ৰজন্মক মোবাইল আৰু সামাজিক মাধ্যমৰ পৰা আঁতৰাই আনি খেল ধেমালি যেনে আৰ্চাৰীৰ দৰে খেললৈ কেনেকৈ আনিব পাৰি মনটো?
0: তেওঁলোকক গাৰ্জেনক এটা অনুৰোধ কৰিছোঁ, তেওঁলোকে হজাৰপাৰ ষ্টেডিয়ামত আহক, এবাৰ নিজৰ ল'ৰা ছোৱালীক দেখাওক, আৰু আৰ্চাৰীটো দেখিলে বহুত ল'ৰা ছোৱালী নিজেই আগবাঢ়ি আহে, যে ধনুখন মাৰোঁচোন চাওঁ, ইণ্টাৰেষ্টটো নিজে নিজে বাঢ়ি যায়। সেইকাৰণে হজাৰপাৰ ষ্টেডিয়ামত আহক, আহি নিজৰ ল'ৰা ছোৱালীক খেলটো দেখাওক এবাৰ।
2: হয় ছাৰ, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈ যাবলৈ এজন খেলুৱৈ কি ঘাপ অতিক্ৰম কৰিব লাগে, ষ্টেপবোৰ কেনেকুৱা ধৰণৰ হয় ছাৰ?
0: ষ্টেপ বুলি আপোনাৰ ইয়াত ধৰি লওক আণ্ডাৰ 10, আণ্ডাৰ 13 এনেকৈ এজ লিমিট এটা আছে, তেনেকুৱা খেল হয়। ইয়াত আহি আপোনাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট টুৰ্ণামেণ্টবিলাক হয়, তাত যোনে ভাল ৰিজাল্ট কৰে তাৰপৰা ছিলেকশ্যন হৈ পেলাই নেশ্যনেল লেভেলত যোনখিনিয়ে ভাল পাৰফৰ্মেঞ্চ দিয়ে তেওঁলোকে ইণ্টাৰনেশ্যনেল খেলিব যায়, তেনেকুৱা বেলেগ খেলত যিটো হয় সেইটো একেই আৰু।
1: ছাৰ, আপুনি আৰ্চাৰী খেল নিয়মীয়াকৈ কিমান অনুশীলন কৰে?
0: এতিয়াতো আৰ্চাৰী এৰা বহুত বছৰে হ'ল, এতিয়া বয়স হ'ল, তেওঁ আগতে 4-5 ঘণ্টা কৰিছিলোঁ।
2: হয় ছাৰ, এটা টিৰ লক্ষ্যত উপনীত হ'বলৈ যেনেকৈ সঠিক দিশ আৰু একাগ্ৰতাৰ প্ৰয়োজন হয়, তেনেদৰে সফল জীৱনৰ বাবে যুৱ প্ৰজন্মক আপুনি কি নিৰ্দেশনা দিব বিচাৰিব?
0: যুৱ প্ৰজন্মক এটাই দিব বিচাৰোঁ, যে কথা ক'ব বিচাৰোঁ, যে আপোনালোকে পঢ়া শুনাৰ লগতো ক্ৰীড়াৰ লগত জড়িত হওক, যি ক্ৰীড়াই হওক, সেইটো চুইমিং হওক, ফুটবল, যি পাবিলে 1-2 ঘণ্টা সময় দিয়ক, আপোনাৰ জীৱনটো ভাললৈ আহিব।
1: ছাৰ, প্ৰতিযোগিতাৰ পূৰ্বে আপুনি কেনেধৰণে নিজকে প্ৰস্তুত কৰিছিলে?
0: প্ৰতিযোগিতাৰ আগতে আপোনাৰ বেলেগ একো কৰিব নাই, প্ৰেক্টিচ।
2: ছাৰ, তেজপুৰ হজাৰপাৰ ষ্টেডিয়ামত কেতিয়াৰ পৰা আৰম্ভ হৈছিল আৰ্চাৰী প্ৰশিক্ষণ ছাৰ?
0: 2003 পৰা।
1: ছাৰ, এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আৰ্চাৰী খেলত আধুনিক প্ৰযুক্তিৰ প্ৰভাৱ কেনেকুৱা?
0: এতিয়া আৰ্চাৰী খেলটো আধুনিকেই হ'ল।
1: হয়,
0: আগতে আমি ইণ্ডিয়ান ৰাউণ্ড খেলিছিলোঁ।
1: হয়,
0: এতিয়া ৰিকাৰ্ভ আহিলে, নতুনকৈ কম্পাউণ্ড আহিলে, ইভেণ্ট আহিলে, এতিয়া আকাশ পাতালৰ বিভেদ। আমি যেতিয়া খেলিছিলোঁ ধৰি লওক 2003 বা 2005ত, যেতিয়া কোচ নাছিলে, ভাল ফিল্ড নাছিলে,
1: পৰিয়াল আৰু প্ৰশিক্ষকৰ সমৰ্থনে আপোনাৰ সফলতাত কেনেদৰে সহায় কৰিছিলে?
0: আমাৰ দিনতো তেনেকৈ প্ৰশিক্ষক নাছিলে।
1: হয়,
0: যি কৰিছিলোঁ ছিনিয়ৰ ল'ৰাখিনিয়ে শিকাইছিলে, মানে এতিয়া চব জেগাতে প্ৰশিক্ষক আছে, প্ৰতিখন জিলাতে প্ৰশিক্ষক আছে, এতিয়াৰ দিন আৰু তেতিয়াৰ দিনত বহুত পাৰ্থক্য আছিল।
1: হয়,
0: তেতিয়া সেই সা সুবিধাবিলাক আমি পোৱা নাছিলোঁ, এতিয়া গভৰ্ণমেণ্টেও

শ্ৰোতাই ইমান পৰে যুৱবাণী অনুষ্ঠানত যুৱক্ৰিয়া শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠত কেইটিমান অসমীয়া আধুনিক গীত। প্ৰথমেই শুনক কথা তফজ্জুল আলীৰ কণ্ঠ বীৰেন্দ্ৰনাথ দত্তৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ শুনক হীৰেণ ভট্টাচাৰ্যৰ কথাৰে বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ শুনক নবকান্ত বৰুৱাৰ কথাৰে বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ আন এটি গীত।

0: signed MOU between Iran and US as a historic document. Ukraine strikes a Moscow oil refinery for the second time within a week. And Meenakshi Hooda advances to quarterfinals of World Boxing Cup 2026 in China. Four Indian boxers to be in quarterfinal action tomorrow. That's all in the news at 9. Good night.
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰত কিলোহাৰ্জ 1125ত আৰু এফ এম ৰেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ কাৰ্বি জনগোষ্ঠীৰ লোকগীত। প্ৰথমে শুনক এই গীতটি, পৰিৱেশন কৰিছে শান্তি তেৰাংপিয়ে।

শ্ৰোতাসকল, আমি দুঃখিত যে আপোনালোকৰ আগত আমি আজি শুনাবলৈ লৈছোঁ চাহ জনগোষ্ঠীৰ লোকগীত। আমি কাৰ্বি জনগোষ্ঠীৰ লোকগীতসমূহ কাৰিকৰী বিজুতিৰ বাবে বজাব পৰা নগ'ল, গতিকে এয়া শুনাবলৈ লৈছোঁ চাহ জনগোষ্ঠীৰ লোকগীত।

এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ হোৱাটছআপ যোগে শ্ৰোতাই কৰা অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্ছনা। শ্ৰোতাসকল, আমি আমাৰ হোৱাটছআপ যোগে অহা প্ৰথমটি বাৰ্তা আপোনালোকৰ আগত পঢ়ি শুনাবলৈ লৈছোঁ। এই বাৰ্তা আমালৈ প্ৰেৰণ কৰিছে দীপেন বৰুৱা, জাজি বৰুৱাকুৰি গাঁৱৰ শিৱসাগৰৰ পৰা। তেওঁ লিখিছে, প্ৰতি মূৰ্ছনা নমস্কাৰ গ্ৰহণ কৰিব আপোনালোকৰ কেন্দ্ৰৰ মই এজন নিয়মীয়া শ্ৰোতা। ধন্যবাদ। তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠানসমূহ শুনি বৰ ভাল লাগে। মোক এটি গীত শুনাব বুলি আশা ৰাখিলোঁ জুবিন গাৰ্গৰ কণ্ঠৰ বাঁহী বাঁহী বাঁহী তুমি বজামে মই। এই গীতটি জাজি জামুগুৰিৰ বন্তি গগৈ বৰুৱা, পৱন কুমাৰ দত্ত, ৰাতুল গগৈ আৰু সিদ্ধাৰ্থ শইকীয়ালৈ গীতটি উচৰ্গা কৰিলোঁ। তেজপুৰ কেন্দ্ৰৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। শ্ৰীযুত বৰুৱা, ধন্যবাদ থাকিল আপুনি আমালৈ এনেদৰে বাৰ্তা প্ৰেৰণ কৰি থাকিব। নিশ্চয় আমি আপুনি অনুৰোধ জনোৱা জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি আমি শুনাম। আহকচোন, আপোনাৰ অনুৰোধৰ এই গীতটি আমি শুনো।

মূৰ্চনা অনুষ্ঠানৰ দ্বিতীয়টি বাৰ্তা আপোনালোকৰ আগত পঢ়ি শুনাবলৈ লৈছোঁ। এই বাৰ্তা আমালৈ প্ৰেৰণ কৰিছে গোলাঘাট জিলাৰ দেৰগাঁৱৰ মিছামৰাত তেলীয়া সোণাৰী গাঁৱৰ অজিত কুমাৰ শৰ্মাই। তেওঁ লিখিছে, প্ৰতি মূৰ্চনা আকাশবাণী তেজপুৰ কেন্দ্ৰ তেজপুৰ নমস্কাৰ। কেন্দ্ৰৰ পৰিয়াল তথা শ্ৰোতাবৃন্দসকল, পুনতে আপোনালোকক মূৰ্চনালৈ আমন্ত্ৰণ জনাই মোক আপোনালোকৰ পচন্দৰে এটি ভক্তিমূলক গীত শুনাবলৈ অনুৰোধ জনাই বাৰ্তাটি প্ৰেৰণ কৰিছোঁ। এই গীতটি মোৰ মৰমৰ মূৰ্চনাপ্ৰেমী শ্ৰোতাসকললৈ আগবঢ়াইছোঁ। ধন্যবাদ। শ্ৰীযুত শৰ্মা, আপুনি আমালৈ এইদৰে বাৰ্তা প্ৰেৰণ কৰি থাকিব, আমি নিশ্চয় আপোনাৰ অনুৰোধ মৰ্মে এটি জুবিন গাৰ্গৰ কণ্ঠৰ ভক্তিমূলক গীত আপোনাৰ নিশ্চয় শুনাম। আহকচোন গীতটি আমি উপভোগ কৰোঁ।

শ্রোতাই মূর্ছনা অনুষ্ঠানটি শুনি আছে। মূর্ছনা অনুষ্ঠানত এইবার আন এটি বার্তা পড়িবলৈ লৈছোঁ। এই বার্তাটি আমালৈ প্ৰেৰণ কৰি লিখিছে ধেমাজি কেৰকণি মাজগাঁৱৰ পৰা বিনোদ গগৈয়ে। তেওঁ লিখিছে, মূৰ্ছনা প্ৰচাৰ বিভাগলৈ শ্ৰদ্ধা আৰু আন্তৰিক সম্ভাষণ জনালোঁ। মূৰ্ছনা অনুষ্ঠানটি শুনি খুবেই ভাল লাগে। আজি এই অনুষ্ঠানৰ জৰিয়তে উদিত নাৰায়ণ আৰু অলকা য়াগনিকৰ কণ্ঠৰ কুছ কুছ হোতা হে বোলছবিখনৰ তুম পাছ আয়ে জো মুস্কুৰায়ে গীতটি শুনিব বাবে অনুৰোধ বাৰ্তা প্ৰেৰণ কৰিলোঁ। ধন্যবাদ শ্ৰীযুত গগৈ ডাঙৰীয়া, আমি নিশ্চয় আপোনাৰ এই অনুৰোধ ৰক্ষা কৰিম। আহকচোন শুনো কুছ কুছ হোতা হে বোলছবিৰ এই গীতটি।

শ্রোতাসকলে আমার মূর্ছনা অনুষ্ঠানটি শুনি আছে। অনুষ্ঠানত এইবার পড়ি শুনাইছো আন এটি বার্তা। এই বার্তা আমালৈ প্ৰেৰণ কৰিছে লখিমপুৰ ঘুনাসুতিৰ চন্দ্ৰকান্ত টাইট ডাঙৰীয়াই। তেওঁ লিখিছে, প্ৰতি মূৰ্ছনা অনুষ্ঠানৰ মুৰব্বী আকাশবাণী তেজপুৰ, জয় জয়তে কেন্দ্ৰ তথা মোৰ সতীৰ্থ শ্ৰোতাবৃন্দলৈ মোৰ আন্তৰিক নমস্কাৰ জনালোঁ। মূৰ্ছনা মোৰ প্ৰিয় অনুষ্ঠান, মন পচন্দৰ গীতৰ অনুৰোধ কৰি শুনাৰ সৌভাগ্য লাভ কৰোঁ। সকলোৰে দীৰ্ঘায়ু কামনা কৰি হিন্দী কৰ্জ বুল ছবিৰ কিশোৰ কুমাৰৰ কণ্ঠৰ ওম শান্তি হো গীতটো শুনাব। লগতে মোৰ সতীৰ্থ শ্ৰোতা ভাইকন অমল বিমল সন্ধ্যাৰাণী সোণাৰাম ৰমেশ পাত্ৰ প্ৰণতি দত্ত বিনোদ গগৈ আৰু মোৰ শ্ৰীমতী উৱন্তী টাইড ধন্যবাদ। ধন্যবাদ টাইড ডাঙৰীয়া, আমি নিশ্চয় আপুনি অনুৰোধ কৰা গীতটি আপোনাৰ শুনাম। আহকচোন উপভোগ কৰোঁ গীতটি।

শ্ৰোতাসকল, আজিৰ মূৰ্চনা অনুষ্ঠানৰ শেষৰ বাৰ্তাটি পঢ়ি শুনাবলৈ ওলাইছোঁ। এই বাৰ্তা আমালৈ প্ৰেৰণ কৰি লিখিছে গোলাঘাট অসমৰ বেটিয়নী বাগিচাৰ ৰমেশ পাত্ৰ আৰু ৰুণু পাত্ৰই। তেওঁ লিখিছে, প্ৰতি মূৰ্চনা আকাশবাণী তেজপুৰ নমস্কাৰ গ্ৰহণ কৰিব। আকাশবাণীৰ মূৰ্চনা আমাৰ এটি প্ৰিয় অনুষ্ঠান। মূৰ্চনাৰ জৰিয়তে তেজপুৰ তথা অসমৰ গৌৰৱ সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ অমীয়া সৃষ্টিৰাজিৰ পৰা এটি ৰাভা সংগীত শুনিবলৈ পাম বুলি আশাৰে বাট চাই ৰ'লোঁ। গীতটি আমি ৰেডিঅ' অনুৰাগী শ্ৰোতা সোণাৰাম লালুং, সন্ধ্যাৰাণী গগৈ, ভাইকন মুণ্ডা, অমল বসুমতাৰী, বিমল বসুমতাৰী, প্ৰণতি দত্ত, বৰষা পানিকা, অঞ্জলি বসুমতাৰী, হিমপৰ্ণা পাত্ৰ আৰু সমূহ শ্ৰোতালৈ উচৰ্গা কৰিলোঁ। ধন্যবাদেৰে ৰমেশ পাত্ৰ আৰু ৰুণু পাত্ৰ। শ্ৰীযুত ৰমেশ পাত্ৰ আৰু ৰুণু পাত্ৰ, আপোনালোকৰ অনুৰোধ আমি ৰক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ। আহকচোন শুনো এটি ৰাভা সংগীত।

মূৰ্চনা শ্ৰোতাই হোৱাটছআপ যোগে কৰা অনুৰোধৰ গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। শ্ৰোতাসকল, আপোনালোকে এনেদৰেই আমাৰ হোৱাটছআপ নম্বৰত বাৰ্তা প্ৰেৰণ কৰি থাকিব আৰু আমি আপোনালোকে অনুৰোধ কৰা গীতসমূহ আপোনালোকক বজাই শুনাবলৈ অপ্ৰাণ চেষ্টা কৰি যাম। ধন্যবাদ। এয়া আকাশবাণী তেজপুৰ। এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমেই শুনাবলৈ লৈছোঁ কৃষ্ণা কটেজ বোলছবিৰ এই গীতটি। গীতটিত কণ্ঠদান কৰিছে বিশাল দাদলানীয়ে। আহকচোন গীতটি শুনো।

হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ আগবঢ়াবলৈ লৈছোঁ লাগান বোলছবিৰ এই গীতটি। গীতটিত কণ্ঠদান কৰিছে উদিত নাৰায়ণ, অলকা য়াগনিক, সুখৰিন্দৰ সিং, শংকৰ মহাদেৱনে।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ দিল নে জিছে আপনা কাহা বুলছবিৰ এই গীতটি। গীতটিত কণ্ঠদান কৰিছে কামাল খান আৰু সুজাতা ত্ৰিবেদীয়ে।

বেণ্ডৰ 102.4 মেগাহাৰ্জত। শ্ৰোতাসকল, এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30 পাৰ হৈ গৈছে আৰু ইয়াৰ লগে লগে আমাৰ আজিৰ এই অধিৱেশনৰো ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55 FM ৰেণ্ডৰ 102.4 মেগাহাৰ্জত। সন্ধিয়াৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব সন্ধ্যা 5:25 মিডিয়াম ৱেভৰ 266.66 মিটাৰত আৰু FM ৰেণ্ডৰ 102.4 মেগাহাৰ্জত। আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছিল, নিয়ন্ত্ৰণ কক্ষত আছিল সমীৰ নাৰ্জাৰী আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই, ট্ৰান্সমিটাৰত আছিল নিৰঞ্জন বড়ো, পৰিবহণত আছিল নয়ন দৈমাৰী আৰু ডিউটি ৰুমত আছিল আজিৰ প্ৰচাৰণ সহায়ক অৰ্ণৱ কুমাৰ নাথ। প্ৰচাৰণ কক্ষৰ পৰা আজিৰ এই অধিৱেশন সামৰি মই জিনিয়া শৰ্মাই সমূহ শ্ৰোতাৰ পৰা আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।